মাহৰ 15 দিন 2026 খ্ৰীষ্টাব্দৰ আজি 5 জুন এতিয়া সময় পুৱা 5:33:52 গৈছে আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন এআইআৰ মোবাইল এপত

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত গীতালী ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰত পপি চান্দ আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে। আজিৰ বন্দনাত গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ৰুদ্ৰ বৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, প্ৰাণগোপাল দাসৰ কণ্ঠৰ লোকগীত, আকাশ আলী আহমেদ আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ, আৰু অজিত কুমাৰ দত্তৰ কণ্ঠৰ ভজন শুনিলে।

0: Climate Change Bhupendra Yadav and Minister of State Kirti Vardhan Singh will participate in a tree plantation program. India will take on arch rivals Pakistan in the semi-final of the Men's Under-18 Asia Cup Hockey Tournament at Kakamegara Hockey Stadium in Japan today. And that is the end of this news bulletin.
1: শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মুকুতা মালা।
2: বিশ্বনবী হজৰত মহম্মদে কৈছিল, তোমালোকে মৃত্যু বাঞ্ছা নকৰিবা, কেৱে নকৰিবা, সৎ কৰ্ম কৰোতাজনেও নকৰিবা, অসৎ কাৰ্যত লিপ্ত থকাজনেও নকৰিবা, কিয়নো সৎ কৰ্মত ৰত থকাজনে দীৰ্ঘায়ু লাভ কৰাৰ দ্বাৰা আৰু অধিক সৎ কৰ্ম সম্পাদন কৰাৰ সুযোগ পাব। আনহাতে দীৰ্ঘায়ু লাভ কৰি দোষীজনে নিজৰ অসৎ কৰ্মৰ বাবে অনুশোচনা কৰাৰ অৱসৰ পাব আৰু তাৰ দ্বাৰা হয়তো তেওঁ আল্লাহৰ পৰা ক্ষমাদান লভিবলৈ সমৰ্থ হ'ব। সময় নোৱাহোঁতেই অৰ্থাৎ অকালতে মৃত্যু বাঞ্ছা কৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনা নকৰিব, কাৰণ যথাৰ্থতে ক'বলৈ গ'লে তোমাৰ মৃত্যুৰ লগে লগে তোমাৰ সকলো আশাৰ পৰালি পৰিব আৰু আল্লাহৰ দ্বাৰা পুৰস্কৃত হ'বৰ আকাংক্ষাও নিঃশেষ হৈ যাব। পাছে এই কথা নিশ্চয়কৈ জানিবা যে এজন ইছলামৰ বৃদ্ধি পোৱা মানে তেওঁৰ সৎ কৰ্মৰ সংখ্যাও বৃদ্ধি পোৱা। কিন্তু সুখ নাশ কৰোতা আৰু সুখ আনন্দৰ দিনবোৰ হ্ৰাস কৰি আনোতা মৃত্যুক সততে মনত পেলাবা। কোনো পাৰ্থিৱ দুখ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ আশাৰে তোমালোকৰ কোনেও মৃত্যু বাঞ্ছা নকৰিবা। কিন্তু কোনোবাই যদি সঁচাকৈ মৃত্যু বিচাৰা, তেন্তে তেওঁ অৱশ্যেই এইবুলি প্ৰাৰ্থনা কৰিব লাগিব, হে আল্লাহ, মোক ঠিক তেতিয়ালৈকে জীয়াই ৰাখিবা যেতিয়ালৈকে জীৱনটো মোৰ বাবে সুন্দৰ হৈ থাকে, আৰু ঠিক তেতিয়াই মোৰ মৃত্যু হ'বলৈ দিবা যেতিয়া মৃত্যু হোৱাটোৱেই মোৰ বাবে উত্তম বুলি মই বিবেচনা কৰিম। আল্লাহত বিশ্বাস ৰাখোঁতাসকলৰ মৃত্যু নাই। সম্ভৱতঃ তেওঁলোক এই বিনাশশীল পাৰ্থিৱ জগতৰ পৰা গৈ অনন্ত অস্তিত্বশীল জগতৰ বাসিন্দা হয়গৈ। ইছলামৰ বাবে মৃত্যু এক আশীৰ্বাদস্বৰূপ। তোমাৰ পিতৃ মাতৃ আত্মীয় স্বজন বন্ধু বান্ধৱ আৰু চা চিনাকি লোক এইসকলৰ ভিতৰত যাৰ যাৰ মৃত্যু হৈছে তেওঁলোকক সোঁৱৰিবা আৰু তেওঁলোকৰ বিষয়ে ভালকৈ কবা। তেওঁলোকৰ কুৎসা ৰচনা কৰাৰ পৰা বিৰত থাকিবা। আদমৰ পুত্ৰসকলে দুটা কথা বেয়া পায়, তাৰে এটা হ'ল মৃত্যু, আনহাতে আকৌ ইছলামৰ পক্ষে পাপ কৰাতকৈ বৰং মৃত্যুৱেই শ্ৰেয়। দ্বিতীয় কথাটো হ'ল অৰ্থাভাৱ বা ধনৰ নাটনি। বিপৰীত পক্ষে কিন্তু নিয়তিৰ ঘৰত এই ধনৰ হিচাপৰ কোনো গুৰুত্ব নাই। কবৰেই হ'ল অনন্তলৈ বুলি যাত্ৰাৰ প্ৰথম পৰ্যায়। মৃত্যু হ'ল এক হেতুস্বৰূপ যাৰ মাধ্যমেৰে বন্ধুৰ সৈতে বন্ধুৰ মিলন সাধিত হয়। নিদ্ৰা মৃত্যুৰ ভাতৃস্বৰূপ। মৃত্যুৰ তিনিদিনৰ পূৰ্বে হজৰত মহম্মদে কৈছিল, আল্লাহৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ আৰু তেওঁৰ কৰুণা তথা ক্ষমা লাভৰ আশা অবিহনে তোমালোকৰ কোনেও মৃত্যু কাকোৱালি নলবা।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজকঢ়াৰো অভ্যাস কৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ হাফিজা বেগম চৌধুৰী আৰু সংগীবিন্দৰ কণ্ঠৰ জিকিৰ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: শ্ৰোতাসকলে জিকিৰ শুনিলে হাফিজা বেগম চৌধুৰী আৰু সংগীৰবিন্দৰ কণ্ঠত।
1: আকাশবাণী গুৱাহাটী, গান্ধী প্ৰসংগ।

0: সত্যাগ্ৰহ আৰু দুৰাগ্ৰহ সম্পৰ্কে মহাত্মা গান্ধীয়ে কৈছিল,
1: সবিনয় অৱজ্ঞাৰ পৰিণাম কেতিয়াও অৰাজকতালৈ যাব নোৱাৰে। দুষ্ট হেতুৰে কৰা অৱজ্ঞাইহে অৰাজকতাৰ সৃষ্টি কৰিব পাৰে। দুষ্ট উদ্দেশ্যেৰে কৰা আইন অৱজ্ঞা প্ৰত্যেক চৰকাৰে বলপূৰ্বক দমন কৰিব। যদি চৰকাৰে ইয়াক দমন নকৰে তেন্তে সি নিজেই নষ্ট হৈ যাব। কিন্তু সবিনয় অৱজ্ঞাক দমন কৰাৰ অৰ্থটো অন্তৰাত্মাৰ বাণীক দমন কৰিবৰ কাৰণে চেষ্টা কৰাৰ নিচিনা। যিহেতু সত্যাগ্ৰহ পোনপটীয়া কাৰ্যক্ৰমৰ অন্তত বলশালী উপায়বিলাকৰ এক, সেয়েহে সত্যাগ্ৰহীয়ে সত্যাগ্ৰহৰ আশ্ৰয় লোৱাৰ আগতেই আৰু অন্য উপায়বিলাকো চালি জাৰি চাই লোৱাটো উচিত। ইয়াৰ কাৰণে সত্যাগ্ৰহীয়ে সদা আৰু নিৰন্তৰ সত্তাধিকাৰীসকলৰ ওচৰলৈ যাব, লোকমতক প্ৰভাৱিত আৰু শিক্ষিত কৰিব আৰু তেওঁলোকক শিক্ষিত কৰিব যে তেওঁৰ পৰা শুনিব খুজিছে সকলোৰে সন্মুখত নিজৰ সমস্যা শান্ত আৰু শীতল মগজুৰে ৰাখিব, আৰু যেতিয়া এই সকলো উপায় তেওঁ ব্যৱহাৰ কৰি শেষ কৰিব তেতিয়াহে তেওঁ সত্যাগ্ৰহৰ আশ্ৰয় ল'ব। কিন্তু যেতিয়া তেওঁ নিজৰ অন্তৰ্নাদৰ প্ৰেৰকৰ আবাহন শুনি পাব আৰু তেওঁ সত্যাগ্ৰহ আৰম্ভ কৰি দিয়ে তেতিয়া তেওঁ সকলো পণত লগাই দিয়ে আৰু আগবঢ়োৱা খোজ পিছলৈ নাহে। সত্যাগ্ৰহ শব্দৰ ব্যৱহাৰ প্ৰায়ে বহুত শিথিলতাপূৰ্বক কৰা হয় আৰু লুকাই থকা হিংসাকো এই নাম দি দিয়া হয়। কিন্তু এই শব্দৰ ৰচনাকৰ্তা হিচাপে মোক এইটো কথা কবৰ কাৰণে অনুমতি দিয়া উচিত যে ইয়াত লুকাই থকা সকলো প্ৰকাৰৰ প্ৰকট হিংসাক সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰিব লাগিব, লাগিলে সি কৰ্মেৰেই হওক বা মন আৰু বাণীৰেই হওক। প্ৰতিপক্ষৰ বেয়াটো বিচৰা বা তেওঁক হানি কৰিবৰ কাৰণে তেওঁৰ বিষয়ে বেয়াকৈ কোৱাটো সত্যাগ্ৰহৰ উলংঘনেই হ'ব। সত্যাগ্ৰহ এক প্ৰকাৰৰ অতি সৌম্য বস্তু, ই কেতিয়াও কাৰো মনত দুখ নিদিয়ে। ইয়াৰ পিছত ক্ৰোধ বা দেশ থকাটো অনুচিত, ইয়াত হেমগেম হুলস্থুল বা উত্ৰাৱল হোৱাটো থাকিব নালাগে। বল প্ৰয়োগতকৈ সত্যাগ্ৰহ সম্পূৰ্ণ বিপৰীত বস্তু। ইয়াৰ কল্পনা হিংসাৰ সম্পূৰ্ণ বিৰোধী, কিন্তু হিংসাৰ স্থান সম্পূৰ্ণৰূপে ভৰাই পেলাব পৰা বস্তুৰ ৰূপতহে কৰা হৈছে। হিংসাৰ উপায়বিলাকৰ প্ৰয়োগত মই ভাৰতৰ বিনাশৰ বাহিৰে অন্য একো দেখা পোৱা নাই। যদি বনুৱাসকলে নিজৰ ক্ৰোধ দেশৰ প্ৰচলিত আইনক দুষ্টভাৱে ভাঙি ছিঙি প্ৰকট কৰে তেতিয়াহলে মই কম যে তেওঁলোকে আত্মহত্যা কৰিছে।

0: আৰু ইয়াৰ ফলস্বৰূপে ভাৰতে অবৰ্ণনীয় কষ্ট ভোগ কৰিব লাগিব। যেতিয়া মই সত্যাগ্ৰহ আৰু সবিনয় অৱজ্ঞাৰ প্ৰচাৰ আৰম্ভ কৰিছিলো, তাৰ উদ্দেশ্য এইটো কদাপি নাছিল যে তাত তেওঁলোকে আইনক দুষ্টভাৱেৰে কৰিব পৰা উদ্ধত অৱজ্ঞাৰো সমাৱেশ কৰিব। মোৰ অভিজ্ঞতাই মোক শিকাই যে সত্যৰ প্ৰচাৰ হিংসাৰ দ্বাৰা কেতিয়াও কৰিব পৰা নাযায়। যাৰ নিজৰ লক্ষ্যৰ ঔচিত্যত বিশ্বাস, তেওঁলোকৰ অসীম ধৈৰ্য হোৱাটো উচিত। আৰু সবিনয় আইন ভংগৰ কাৰণ কেৱল সেইজন ব্যক্তিহে যোগ্য যিজনে অবিনয় অৱজ্ঞা বা হিংসা কোনো প্ৰকাৰে কৰিবই নোৱাৰে। যি ধৰণেৰে এজন ব্যক্তি একে সময়তে সংযত আৰু কুপিত হ'ব নোৱাৰে, সেই ধৰণেৰে কোনো ব্যক্তিয়ে সবিনয় অৱজ্ঞা আৰু অবিনয় অৱজ্ঞা এই দুয়োটা একেলগে কৰিব নোৱাৰে। আৰু যি ধৰণেৰে আত্মসংযমৰ শক্তি নিজৰ মনোবিকাৰৰ ওপৰত পূৰা নিয়ন্ত্ৰণ পাই অটোৱাৰ পিছতহে সেইধৰণে আমি যেতিয়া দেশৰ আইনক আনন্দ মনেৰে আৰু সম্পূৰ্ণৰূপে পালন কৰিবলৈ শিকি ল'ম, তেতিয়াহে আমি ইয়াৰ সবিনয় অৱজ্ঞা কৰাৰ যোগ্যতা প্ৰাপ্ত কৰিম। কোনো এজন ব্যক্তিক আমি প্ৰলোভনৰ স্পৰ্শৰ ওপৰত বুলি তেতিয়াহে ক'ব পাৰিম যেতিয়া নেকি তেওঁক প্ৰলোভনে ঘেৰি থাকিব আৰু তথাপিতো তেওঁ তাক নিবাৰণ কৰিব পাৰিলে, সেইধৰণে আমি ক্ৰোধক জয় কৰিলে এই কথাটো তেতিয়াহে ক'ব পাৰিম যেতিয়া ক্ৰোধ কৰাৰ যথেষ্ট কাৰণ হোৱা স্বত্তেও আমি তাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাত সফল কাম সিদ্ধ হ'ম। কোনো কোনো বিদ্যাৰ্থীয়ে ধৰ্ণা দিয়াৰ সেই পুৰণি অসভ্যতাক পুনৰ জীয়াই তুলিছে। মই ইয়াক অসভ্যতা বুলি এইকাৰণেই কৈছো যে এইটো হেঁচা দিয়াৰ এটা কুৎসিত ৰূপ, ইয়াত কাপুৰুষালিও আছে। কাৰণ যি ধৰ্ণা দিয়ে তেওঁ জানে যে তেওঁলোকক ভৰিৰে গচকি কোনেও নাযায়। এনেকুৱা কাৰ্যক হিংসাত্মক বুলি কোৱাটো অৱশ্যে কঠিন হ'ব, ইয়াতকৈ বেছি নিকৃষ্টটো নিশ্চয়ই হয়। যদি আমি আমাৰ বিৰোধীসকলৰ লগত যুদ্ধ কৰোঁ, তেতিয়াহ'লে কমেও তেওঁলোকক প্ৰতি আক্ৰমণ কৰিবলৈ সুবিধাটো দিওঁ, কিন্তু যেতিয়া আমি তেওঁলোকক আমাক গচকি থৈ বাহিৰলৈ ওলোৱাত প্ৰত্যাহ্বান জনাওঁ, এইটো জানিও যে তেওঁলোকে এনেকুৱা কাম কেতিয়াও নকৰিব, তেতিয়া তেওঁলোকক এক অত্যন্ত বিষম আৰু অপমানজনক স্থিতিত আমি ৰাখি দিওঁ।
1: সত্যাগ্ৰহ আৰু দুৰাগ্ৰহ সম্পৰ্কত মহাত্মা গান্ধীৰ বক্তব্য শুনিলে আৰু ইয়াৰ লগে লগে সামৰা হ'ল আমাৰ আজিৰ গান্ধী প্ৰসংগ।

কবিতা কৃষ্ণমূৰ্তি আৰু সংগীপিন্দৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিজৰ দায়িত্ব পালন কৰো আহক। আজিৰ অতিথি এছটেকৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা আৰু পৰিৱেশবিদ ঋতুৰাজ ফুকন। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চৈৰ তৃতীয় খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে। আঠ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানত এখনি আলেখ্য সেউজ আবাহন, ৰচনা ডক্টৰ বন্দনা খাটনিয়াৰৰ, প্ৰযোজনা পৰিণীতা শইকীয়াৰ। নিশা 9:30 বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু লেখক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ প্ৰথম খণ্ড, সাক্ষাৎগ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 বজাত গীতিমালিকাৰ শিল্পী ৰবি সিংহ, ঋতুপৰ্ণ শৰ্মা, ৰীতা বৰুৱা, প্ৰতুল শৰ্মা আৰু পঞ্জোৎস্না বৰুৱা। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 বজাত আজি পুৱা অনুষ্ঠানটি আগবঢ়াব ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

7:30 একক শিল্পীৰ গীতৰ অনুষ্ঠান, 9:15 জিলাৰ দেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং, পৰাগমালা লাইভ শুনিবলৈ পাব দিনৰ 11:05, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য মনোৰম তীৰ্থস্থান ঐতিহাসিক তাৰেশ্বৰ দেৱালয় আগবঢ়াব ভাৰ্গৱ কলিতা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী দীপালী বৰঠাকুৰ, 1:20 সত্যৰাম বেজবৰুৱা আৰু সংগীবিন্দৰ কণ্ঠৰ ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত মনোজ দাসে বজোৱা মেণ্ডলিন বাদনত লঘু সংগীতৰ সুৰ শুনিবলৈ পাব, 1:50 ছাইফুদ্দিন আহমেদৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9

0: সকলোকেইটা সংকল্প গ্ৰহণ কৰা হৈছিল আৰু ষ্টকহোম ঘোষণাপত্ৰ আৰু মানৱ পৰিৱেশ সুৰক্ষাৰ বাবে নিৰ্দিষ্ট কাৰ্যসূচী ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত এই ঘোষণাপত্ৰৰ ওপৰত ভিত্তি কৰি বিশ্বৰ বিভিন্ন দেশে নিজ নিজ দেশৰ পৰিৱেশ সম্পৰ্কীয় আইন কানুন প্ৰণয়ন কৰে। পাছত ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বতে পৰিৱেশ সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে 1974 চনত 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এনেদৰে 1974 চনৰ পৰাই প্ৰতি বছৰে একোটা বিশেষ বিষয় মূল বিষয় হিচাপে লৈ এই দিৱস উদযাপন কৰি অহা হৈছে। এই সুদীৰ্ঘ সময়ত ৰাষ্ট্ৰসংঘৰ কেইবাখনো ধৰিত্ৰী সন্মিলন বা ঘোষণাপত্ৰ প্ৰকাশ হৈছে আৰু এনেদৰে পৃথিৱীৰ পৰিৱেশ যাতে মানুহ তথা জীৱকুলৰ বাবে সুৰক্ষিত হৈ থাকে তাৰ প্ৰচেষ্টা চলি আছে। সমাজৰ প্ৰতিজন ব্যক্তি, উদ্যোগপতি, চৰকাৰ আটাই মিলি হেৰাই যাব ধৰা পৰিস্থিতিতন্ত্ৰয়েতি নতুনকৈ পৰিকল্পনা কৰি সৃষ্টি কৰি আৰু এনেদৰে সেই হেৰাই যাব ধৰা পৰিস্থিতিতন্ত্ৰসমূহ পুনৰ উজ্জীৱিত কৰোৱা হওক। তাৎপৰ্যপূৰ্ণ কথা যে ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছে যে 2021ৰ পৰা 2031 চনলৈ এই দশকটো ৰাষ্ট্ৰসংঘৰ পৰিস্থিতিতন্ত্ৰ উজ্জীৱিত কৰাৰ দশক হিচাপে উদযাপন কৰা হ'ব। একোটা পৰিস্থিতিতন্ত্ৰই পৃথিৱী পৃষ্ঠৰ সকলো জীৱকুলকে জীয়াই থকাত সহায় কৰে। পৰিস্থিতিতন্ত্ৰৰ পুনৰ উদ্ধাৰৰ প্ৰচেষ্টাই পৰিস্থিতিতন্ত্ৰৰ ক্ষতি সাধনত বাধাৰ সৃষ্টি কৰি সেইবিলাক পুনৰ নিৰ্মাণৰ বাবে আগবঢ়াই নিয়া হ'ব। এই প্ৰচেষ্টাই পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব, দৰিদ্ৰতা আঁতৰোৱাত সহায়ক হ'ব, পৃথিৱীৰ পৰা নিশ্চিন্ন হৈ যাব ধৰা একোটা বৃহৎ জীৱকুলক পুনৰ জীৱনদান দিব পৰা যাব। পৰিস্থিতিতন্ত্ৰৰ ক্ষতিয়ে ইতিমধ্যে পৃথিৱীৰ 3.2 বিলিয়ন মানুহ অৰ্থাৎ পৃথিৱীৰ জনসংখ্যাৰ 40% মানুহৰ জনজীৱনত কুপ্ৰভাৱ পেলাইছে। প্ৰতি বছৰে পৃথিৱীয়ে 10 মিলিয়ন হেক্টৰ বনভূমি অৰ্থাৎ কোৰিয়াৰ সমান বা কোষ্টাৰিকাৰ মাটিৰ কালিৰ দুগুণৰ সমপৰিমাণৰ বনভূমি বিনষ্ট হৈ আহিছে। 1970 চনৰ পৰাই আৰম্ভ হৈছে পৃথিৱী পৃষ্ঠৰ 30% প্ৰাকৃতিক বিশুদ্ধ পানীৰ যোগান ধৰা পৰিস্থিতিতন্ত্ৰসমূহৰ হেৰাই যাব ধৰা প্ৰক্ৰিয়া। ভূমিৰ ক্ষয় বা গুণগত মানৰ অৱনতিৰ ফলত পৃথিৱীৰ খাদ্য উৎপাদন 12% হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলস্বৰূপে 2040 চনলৈ খাদ্যবস্তুৰ দাম 30% বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে। ভূমিস্খলন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত 2050 চনলৈ 500 মিলিয়ন লোকে প্ৰব্ৰজন কৰাৰ সম্ভাৱনা আছে। একোটা পৰিস্থিতিতন্ত্ৰ নষ্ট হ'লে মানুহ আৰু বন্য জীৱ জন্তুৰ সংঘাত বৃদ্ধি পাব। ইয়াৰ আন আন সমস্যাৰ লগতে নতুন নতুন ৰোগৰো সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আনহাতে বৰ্তমান বিশ্বৰ বহুসংখ্যক ৰাষ্ট্ৰই পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধিৰ 2 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ তলত ৰখাৰ বাবে সহমত প্ৰকাশ কৰিছে। প্ৰাকৃতিক সমস্যাসমূহৰ বিভিন্ন প্ৰকাৰৰ সমাধানৰ লগতে পুনৰ উদ্ধাৰ প্ৰক্ৰিয়াৰ জৰিয়তে 2030 চনলৈকে 1/3 উষ্ণতা বৃদ্ধিৰ হাৰ কমাই আনি উষ্ণতা বৃদ্ধি 2 ডিগ্ৰী চেণ্টিগ্ৰেডৰ তলত ৰাখিব পৰা যাব বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। ইতিমধ্যে আন আন কামৰ বাবে ব্যৱহাৰ হ'বলৈ ধৰা মাটিৰ 15% পুনৰ উদ্ধাৰ কৰিব পাৰিলে নিশ্চিহ্ন হ'বলৈ ধৰা প্ৰাণীৰ 60% পুনৰ উদ্ধাৰ কৰিব পৰা যাব। অৰণ্যই পৃথিৱীৰ 1/3 বৃহৎ চহৰৰ বাবে পানীৰ যোগান ধৰে আৰু লগতে অৰণ্যই 80% উভচৰ প্ৰাণী, 75% পক্ষী প্ৰজাতি আৰু 68% স্তন্যপায়ী প্ৰাণী প্ৰজাতিক পোনপটীয়াকৈ সুৰক্ষা দিয়ে। গ্ৰীষ্মকালত আলিবাটৰ কাষৰ গছ গছনিয়ে 5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 2 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা হ্ৰাস কৰি বিশ্বজুৰি প্ৰায় 65 নিযুত মানুহক গৰমৰ পৰা সকাহ দিয়ে।
1: জ্ঞান বিজ্ঞান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ

0: ডিপ্লোমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: নিয়োগ বাতৰি শুনিলে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়াৰভেদ কুপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035 পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰা মন্ত্ৰীসকলে আজি শপত গ্ৰহণ কৰিব। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানৰ 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব আৰু লৰাৰ 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ'ব।

0: শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত 18,800 কোটিৰ অধিক টকা ব্যয়সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে চুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ অধিক উন্নত কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলে স্বদেশলৈ উভতি যোৱাৰ পাছত আয়ুষ মন্ত্ৰালয়ৰ যোগ 365 অভিযানৰ গোলকীয় এম্বেচেডৰ হ'বলৈ আহ্বান জনাইছে। আহমেদাবাদত এই প্ৰতিযোগিতাৰ উদ্বোধনী কাৰ্যসূচীত ভাষণ দি শ্ৰীমোদীয়ে কয় যে আয়ুষ মন্ত্ৰালয়ে গোটেই বছৰজুৰি যোগ আৰু যোগৰ সৈতে জড়িত হৈ থকাৰ লগতে জনসাধাৰণৰ মাজত উন্নত স্বাস্থ্যৰ জীৱনশৈলীৰ আদৰ্শ প্ৰসাৰৰ উদ্দেশ্যে যোগ 365 অভিযান মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিযোগিতাৰ বাহিৰেও যোগ সন্দৰ্ভত সজাগতা বৃদ্ধিত সহযোগিতা আগবঢ়াবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক আহ্বান জনায়। আহমেদাবাদত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত বিশ্ব যোগাসন প্ৰতিযোগিতাত 60খনৰো অধিক দেশৰ 400ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। কালি আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ অহা 8 জুনত সামৰণি পৰিব আৰু এই প্ৰতিযোগিতা যোগাসনক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়ালৈ উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব।
1: इस चैंपियनशिप के माध्यम से योगासन को एक कॉम्पिटिटिव स्पोर्ट्स के रूप में नई पहचान मिलेगी। मुझे विश्वास है कि भविष्य में योगासन भी अंतर्राष्ट्रीय खेलकूद में अपनी जगह बनाएगा, चाहे ओलंपिक्स हो या मल्टी स्पोर्ट्स इवेंट्स हो। और निश्चित तौर से इसमें इस पहली वर्ल्ड योगासन चैंपियनशिप की बहुत बड़ी भूमिका होगी।
0: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়াবেট কোপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ 5টা স্তম্ভ বিকাশ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু সুৰক্ষা, জলবায়ু আৰু পৰিষ্কাৰ শক্তি তথা শিক্ষাৰ অধীনত হৈ থকা অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। মন্ত্ৰী দুগৰাকীয়ে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ ফলত সৃষ্টি হোৱা সুবিধাসমূহৰ আদৰণি জনায় আৰু এইসমূহৰ শীঘ্ৰে কাৰ্যকৰীকৰণৰ আশা প্ৰকাশ কৰে। তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা আৰু জটিল খনিজ ক্ষেত্ৰকে ধৰি ভাৰত ব্ৰিটেইন প্ৰযুক্তি সুৰক্ষা উদ্যমৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন উদ্যমৰ অগ্ৰগতি সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত মন্ত্ৰী দুগৰাকীয়ে বিকাশৰ গতিৰ লগতে আৰু দুয়োখন দেশৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত সামৰিক প্ৰশিক্ষকৰ আদান প্ৰদানকে ধৰি ন ন বিকাশক আদৰণি জনায়। তেওঁলোকে শিক্ষাক দ্বিপাক্ষিক সহযোগিতাৰ সবাটোকে সফল স্তম্ভ হিচাপে অভিহিত কৰি শিক্ষা বিষয়ত প্ৰথম মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰে। মন্ত্ৰী দুগৰাকীয়ে ভাৰত ব্ৰিটেইন জলবায়ু অংশীদাৰিত্বৰ প্ৰয়োজনীয়তাক স্বীকৃতি প্ৰদান কৰে। আলোচনাত পাৰস্পৰিক গুৰুত্ব আৰু সহযোগিতাৰ বিভিন্ন আঞ্চলিক তথা গোলকীয় বিষয় সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সযোগে মুখ্যমন্ত্ৰীয়ে কালি শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ অনুজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে।

0: কেন্দ্ৰত অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানাল তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। এই ভ্ৰমণৰ সময়ত শ্ৰীখানালে নতুন দিল্লীত ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰিব। এখন বিজ্ঞপ্তিত নেপালৰ বিদেশ মন্ত্ৰালয়ে কৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু দেশ দুখনৰ মাজৰ জনসাধাৰণৰ সম্পৰ্ক উন্নীত কৰাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব। আজি সমগ্ৰ বিশ্বত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। পৃথিৱীত জীৱন ৰক্ষাৰ বাবে সজাগতা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে 1973 চনৰ পৰা প্ৰতি বছৰে 5 জুন তাৰিখে এই দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু বিভাগটোৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এক পেৰ মা কে নাম অভিযানৰ অধীনত ৰাষ্ট্ৰীয় ৰাজধানীৰ মৈদানগুৰিৰ নমো অক্সিজেন পাৰ্কত গছপুলি ৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ, বিধায়কে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰিৱেশ দিৱসৰ ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতৰ সৈতে ৰাছিয়াৰ কৌশলগত অংশীদাৰিত্বক প্ৰশংসা কৰি কয় যে ৰাছিয়াৰ সৈতে ভাৰতক সহযোগিতা হ্ৰাস কৰিবলৈ বাধ্য কৰাবলৈ পশ্চিমীয়া প্ৰচেষ্টাসমূহ অসাৰ আৰু বিশ্বৰ স্থিতিশীলতাৰ বাবে ক্ষতিকাৰক। বিশ্বৰ আগশাৰীৰ সংবাদ সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে কালি হোৱা এক মত বিনিময়ত পুটিনে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু ইয়াৰ স্বতন্ত্ৰ বৈদেশিক নীতিক প্ৰশংসা কৰি কয় যে ৰাছিয়াই দেশখনৰ সৈতে নিজৰ অৰ্থনৈতিক সংযোগ বৃদ্ধিৰ বাবে বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে যি কঠোৰ পৰিশ্ৰম কৰি আহিছে তাৰ ফল ভাৰতৰ অৰ্থনৈতিক বিকাশত পৰিলক্ষিত হৈছে বুলিও তেওঁ উল্লেখ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে ম্যানমাৰৰ পৰা বাৰ্মিজ চুপাৰী সৰবৰাহ আৰু 970 কোটি টকাৰ অধিক অপৰাধৰ উপাৰ্জনৰ ধন সৰবৰাহৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত মিজোৰামৰ চাম্পায়াৰ 9টা স্থানত তালাচী চলায়। সংস্থাটোৱে জনোৱা মতে তদন্তত প্ৰকাশ পাইছে যে ম্যানমাৰৰ নাগৰিকে জোখোৱাথৰ আৰু চাম্পায়াৰ জৰিয়তে শুল্ক নিষ্পত্তি অবিহনে টিয়াও নদী পাৰ হৈ ভাৰতলৈ শুকান চুপাৰী সৰবৰাহ কৰিছিল। সংস্থাটোৱে প্ৰকাশ কৰে যে স্থানীয় লোকসকলে চোৰাং চুপাৰী চাম্পায়াৰ গুদামত মজুত কৰি অসম মিজোৰাম সীমান্তৰ ফাইৰিং তেলৈ যাতায়াতৰ সমন্বয় সাধন কৰে। এই কাম কাজৰ বাবে অসমৰ শিলচৰৰ ব্যৱসায়ী আৰু বিত্তীয় সাহায্য প্ৰদান কৰিয়ে বেংকিং চেনেলৰ জৰিয়তে মিজোৰামৰ কিছু স্থানীয় লোকৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে উল্লেখ কৰে যে 2021 চনৰ পৰা 2024 চনলৈকে চাম্পাই জিলাত চুপাৰী সৰবৰাহৰ বাবে অবৈধ প্ৰমাণ পত্ৰ আৰু ভুৱা শুল্ক নিষ্পত্তিৰ নথি ব্যৱহাৰ কৰি জি এছ টিৰ অধীনত পঞ্জীয়ন নকৰা সত্বেও জালিয়াতিৰে 251 কোটি 19 লাখ টকা মূল্যৰ এছ ডি এছ টি আৰু 86 কোটি 25 লাখ টকাৰ ইউ এ বিল প্ৰস্তুত কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে। 1987 চনৰ অৱসৰপ্ৰাপ্ত আই এছ বিষয়া তৰুণ কাপুৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে এবছৰ কাৰ্যকাল বৃদ্ধিৰ বাবে নিযুক্তি সম্পৰ্কীয় কেবিনেট সমিতিয়ে অনুমোদন জনাইছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জনোৱা মতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰীকাপুৰৰ বৰ্ধিত কাৰ্যকাল অহা 10 জুনৰ পৰা আৰু এবছৰৰ বাবে কাৰ্যকৰী হ'ব। লোকসভাৰ অৱসৰপ্ৰাপ্ত সচিব প্ৰধান তথা সাংবিধানিক বিশেষজ্ঞ সুবাসী কাশ্যপে দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত কালি নতুন দিল্লীত 97 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ এক দেশ এক নিৰ্বাচনৰ আইনী কাঠামো প্ৰস্তুত কৰিবলৈ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ল'ৰাৰ 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৰি পাকিস্তানৰ মুখামুখি হ'ব। খেলখন জাপানৰ কাকামিঘৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা বিধাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়েভেট কুপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2025ৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰা মন্ত্ৰীসকলে আজি শপত গ্ৰহণ কৰিব। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানাল তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব আৰু ল'ৰা 18 বছৰ অনুৰোধ হৈছে কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৰি পাকিস্তানৰ মুখামুখি হ'ব। আমাৰ এতিয়া বাতৰি বিভাগে পৰৱৰ্তী বাতৰি পোৱা 7:55 বজাত নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী।

0: মধুসূদনে কৈছিল, তুমি তোমাৰ সন্মানতকৈ চৰিত্ৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিবা, কাৰণ চৰিত্ৰইহে তোমাৰ ব্যক্তিত্বৰ প্ৰকৃত চিত্ৰ। প্ৰিয় শ্ৰোতা, আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ বিষয়ে আজি আমাক কৈছে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নাৰায়ণ শৰ্মাই।
1: নমস্কাৰ, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই উপলক্ষে সকলো শ্ৰোতালৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। বিশ্ব পৰিৱেশ দিৱস হৈছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সচেতনতা আৰু পৰিৱেশ সংৰক্ষণমূলক কাৰ্যকলাপৰ সৰ্ববৃহৎ বিশ্বব্যাপী মঞ্চ। এবাৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতিপাদ্য বিষয় হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। প্ৰকৃতিৰ পৰা প্ৰেৰণা, জলবায়ু বাবে আমাৰ ভৱিষ্যৰ বাবে। এই বিষয়বস্তুটো জলবায়ু সংকট মোকাবিলাত প্ৰকৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ উজ্জ্বলভাৱে প্ৰতিফলিত কৰে। অৰণ্য, জলাভূমি, ঘাঁহনি, নদী আৰু সাগৰৰ দৰে সুস্থ পৰিৱেশ তন্ত্ৰসমূহ কেৱল জলবায়ু পৰিৱৰ্তনৰ শিকাই নহয়, বৰঞ্চ এই সংকটৰ সমাধানৰ অন্যতম শক্তিশালী সহযোগ। এই পৰিৱেশ তন্ত্ৰসমূহৰ কাৰ্বন শোষণ, পানী চক্ৰ নিয়ন্ত্ৰণ, প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বিষয়বস্তুটোৰ 3টা মূল দিশ আছে, প্ৰকৃতিৰ পৰা প্ৰেৰণা ইনস্পায়াৰ্ড বাই নেচাৰ, প্ৰকৃতিৰ জ্ঞান আৰু প্ৰক্ৰিয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি পৰিৱেশ তন্ত্ৰসমূহ সংৰক্ষণ কৰা, 2 জলবায়ু বাবে ফৰ ক্লাইমেট, গোলকীয় উষ্ণতা বৃদ্ধি, চূড়ান্ত বতৰৰ ঘটনা আৰু জলবায়ুজনিত বিপদৰ মোকাবিলাৰ তৎপৰ পদক্ষেপ গ্ৰহণ কৰা, আৰু 3 বৰ্তমান আৰু ভৱিষ্যৰ প্ৰজন্মৰ বাবে এক বহনক্ষম, সুৰক্ষিত আৰু ন্যায়সংগত পৃথিৱী গঢ়ি তোলা। প্ৰকৃতিৰ সৈতে মিলি কাম কৰিলেও আমি জলবায়ু সংকটৰ মোকাবিলা কৰিব পাৰিম আৰু এক সুস্থ, সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্য নিশ্চিত কৰিব পাৰিম। এই বিশ্ব পৰিৱেশ দিৱসত আহক আমি সকলোৱে মিলি প্ৰকৃতিৰ ওপৰত আমাৰ ক্ষতিকাৰক প্ৰভাৱ কমাওঁ, পৰিৱেশ পুনৰুদ্ধাৰত সহায় কৰোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক বহনক্ষম আৰু সুৰক্ষিত পৃথিৱী গঢ়ি তোলোঁ। পুনৰবাৰ বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। ধন্যবাদ।
0: আমাৰ সৈতে আছিল কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নাৰায়ণ শৰ্মা। শ্ৰোতা, আজি হৈছে অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে মাছ ধৰা কাৰ্য প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস। সমগ্ৰ বিশ্বতে বৰ্ধিত জনসংখ্যাৰ সমান্তৰালকৈ ক্ষুধাতুৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই পৰিস্থিতিত বিশ্বত খাদ্য সুৰক্ষাৰ বাবে মাছ এক গুৰুত্বপূৰ্ণ খাদ্য উপকৰণ বা সামগ্ৰী হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰি জীৱ বৈচিত্ৰৰ ক্ষেত্ৰতো মাছ অন্যতম গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ। ইয়াৰ পৰিপ্ৰেক্ষিতত মাছ ধৰাৰ ক্ষেত্ৰত বহনক্ষম নীতি নিয়ম নিৰ্ধাৰণেৰে আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰচেষ্টা অব্যাহত আছে, কিন্তু অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে মাছ ধৰাৰ ফলত এই প্ৰচেষ্টা প্ৰভাৱিত হৈছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বিশ্বজুৰি মাছৰ 1/3তকৈও অধিক ইতিমধ্যে ধৰা হৈছে। অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে প্ৰতি বছৰে লাখ লাখ টন মাছ ধৰা হয় বুলি বিশ্ব সাগৰীয় মীন সম্পদৰ পৰ্যালোচনা প্ৰতিবেদনত প্ৰকাশিত হৈছে। এনেদৰে অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে মাছ ধৰা কাৰ্যই ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত প্ৰভাৱ পেলাইছে। এই কাৰ্য ৰোধ কৰিবলৈ তথা

0: এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 5 জুন তাৰিখে অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে মাছ ধৰা কাৰ্য প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস পালন কৰা হয়। চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পোদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা ছাৰ জন বেৰী হোৱাইটৰ আজি উপজাদিন। তেখেত বেংগল মেডিকেল ছাৰ্ভিচৰ অসামৰিক শল্য চিকিৎসক আছিল। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে তেখেতে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। 1858 চনত ডাক্টৰ জন বেৰী হোৱাইট মাত্ৰ 24 বছৰ বয়সতে অসমত উপস্থিত হৈছিল। 1957 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগৰাকী সহকাৰী শল্য চিকিৎসক হিচাপে উজনি অসমত তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল। ছাৰ জন বেৰী হোৱাইট হৈছে ডিব্ৰুগড় মাৰ্ঘেৰিটা ৰেল আলি স্থাপনৰ মুৰি ধৰোতা। তেখেতে খাৰুৱা তেল অনুসন্ধান আৰু খননৰ বাবে আছাম মিনাৰেল অইল কোম্পানী প্ৰতিষ্ঠা কৰি সফলতা লাভ কৰিছিল। ছাৰ জন বেৰী হোৱাইট হৈছে অসম তথা উত্তৰ পূব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃপুৰুষ স্বৰূপ। উজনি অসমত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা তেখেতৰ দীৰ্ঘদিনীয়া সপোন আছিল। সেই উদ্দেশ্যে তেখেতে নিজৰ কষ্টোপাৰ্জিত জীৱনৰ সমস্ত সঞ্চয় 50,000 টকা দান কৰিছিল। কিন্তু তেখেতৰ অৱসৰ গ্ৰহণ আৰু মৃত্যুৰ পিছতহে 1900 চনত ডিব্ৰুগড়ত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা হয়। এই প্ৰতিষ্ঠানখন ডিব্ৰুগড়ত স্থাপন কৰিবলৈ তেখেতে নিজৰ ইচ্ছাপত্ৰত লিখি থৈ গৈছিল। সেই চিকিৎসা প্ৰতিষ্ঠানটোক তেখেতৰ নামেৰে অৰ্থাৎ বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে নামকৰণ কৰা হৈছিল। এই মেডিকেল স্কুলখনলৈ শ্বিলংস্থিত অসম মেডিকেল কাউন্সিলেও বিত্তীয় সাহায্য আগবঢ়ায়। 1947 চনৰ 3 নৱেম্বৰত বেৰী হোৱাইট মেডিকেল স্কুলক উন্নীত কৰি অসম চিকিৎসা মহাবিদ্যালয় নামেৰে উদ্বোধন কৰা হয়। এইখনেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়। 1894 চনৰ 19 নৱেম্বৰত জন বেৰী হোৱাইটে লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে। আজি অসমৰ এগৰাকী স্বনামধন্য তথা অগ্ৰণী চিত্ৰশিল্পী হেমাংগিনী বৰদলৈৰ স্মৃতি দিৱস। শান্তি নিকেতনৰ প্ৰাক্তন ছাত্ৰী হেমাংগিনী বৰদলৈ পুৰুষ প্ৰধান চিত্ৰজগতত এগৰাকী বিদ্ৰোহী আৰু আধুনিক পথ প্ৰদৰ্শক হিচাপে বিশেষভাৱে পৰিচিত আছিল। তেখেতে শান্তি নিকেতনত কলা শিক্ষা গ্ৰহণ কৰিছিল। হেমাংগিনী বৰদলৈৰ চিত্ৰসমূহ উত্তৰ পূৰ্বাঞ্চলৰ আধুনিক কলা জগতৰ এক অনন্য সংযোজন। চিত্ৰশিল্পৰ প্ৰতি আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে হেমাংগিনী বৰদলৈক শিল্পী পেঞ্চন আৰু সন্মানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হৈছিল। তেখেতৰ মৃত্যুৰ পূৰ্বে তেখেতৰ সমগ্ৰ জীৱনৰ সৃষ্টিৰাজি গুৱাহাটী আৰ্টিষ্ট গিল্ডক দান কৰি থৈ যায়। তেখেতৰ শিল্পকৰ্মসমূহ আজিও গুৱাহাটী আৰ্টিষ্ট গিল্ডত সংৰক্ষিত হৈ আছে। 2007 চনৰ 5 জুন তাৰিখে চিত্ৰশিল্পীগৰাকীৰ দেহাৱসান ঘটে। ইতিহাসৰ পাতলুটিয়াই চালে আমি পাওঁ 1661 চনত ছাৰ আইজাক নিউটন কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল। প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শন কৰা হয় 1940 চনত। 1972 চনত ছুইডেনৰ ৰাজধানী ষ্টকহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ মানৱ পৰিৱেশ সন্মিলন বা মানৱিক পৰিৱেশ কনফাৰেন্স আৰম্ভ হয়। মোগল সম্ৰাট ঔৰংজেবে আলমগীৰ উপাধি গ্ৰহণ কৰে 1659 চনত। স্পেনিছ কবি ফেডেৰিকো গাৰ্চিয়া লৰকাৰ জন্ম হয় 1898 চনত। প্ৰথম আমেৰিকান নিগ্ৰো থিয়েটাৰ গঠন কৰা হয় 1940 চনত। 1865 চনত ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এগৰাকী বাটকটীয়া সতীশ চন্দ্ৰ মুখাৰ্জীৰ জন্ম হয়। 1944 চনত মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী হুইটফিল্ড ডিফিৰ জন্ম হয়। প্ৰখ্যাত আমেৰিকান চুটি গল্পকাৰ অ' হেনৰীৰ মৃত্যু হয় 1910 চনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 40 সংখ্যক ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগানৰ মৃত্যু হয় 2004 চনত। 2023 চনত ভাৰতীয় দূৰদৰ্শনৰ অভিনেতা মহাভাৰতৰ শকুনি চৰিত্ৰ অভিনয় কৰাৰ বাবে প্ৰখ্যাত গুফি পেণ্টালৰ মৃত্যু হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শিতানত আজি আগবঢ়াইছো আমাৰ কান্ধখন আমি কেনেধৰণে সুস্থ কৰি ৰাখিব পাৰোঁ সেই সম্পৰ্কে কিছু কথা। আগবঢ়াইছে যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকাই।
4: নমস্কাৰ, আজি আমি কথা পাতিম

0: আমাৰ কান্ধ কেনেদৰে আমি সুস্থ হবল ৰাখিব পাৰো, বা কেতিয়াবা কান্ধৰ বিষ হলে বা স্পণ্ডেলাইটিছৰ নিচিনা সমস্যা হলে কি কি যোগাভ্যাস কৰিলে আপুনি ইয়াৰ পৰা সুফল পাব পাৰে? কান্ধৰ এই সূক্ষ্ম ব্যায়াম কেইটাক কান্ধৰ সঞ্চালন ক্ৰিয়া বুলি কোৱা হয় আৰু এটাক স্কন্ধ মুদ্ৰা বুলি কোৱা হয়। তো প্ৰথমতে আমি কান্ধৰ এই সঞ্চালন ক্ৰিয়া কেনেদৰে কৰে সেই বিষয়ে আমি এতিয়া কথা পাতিম। এইটো কৰিবৰ কাৰণে আপুনি প্ৰথমতে থিয় হল। থিয় হোৱাৰ পিছত দুয়োখন হাত কঁকালৰ ওচৰত থাকিলে, এতিয়া উশাহ লৈ লাহে লাহে দুয়োখন হাত ওপৰলৈ উঠাব লাগে, লক্ষ্য ৰাখিব লাগে যাতে আপোনাৰ হাতৰ তলুৱা বাহিৰমুৱা হৈ থাকে। তাৰপিছত উশাহ এৰি এৰি আকৌ তললৈ লৈ আহিব লাগে। ওপৰত উঠাওঁতে আপুনি আৰু এটা কথা লক্ষ্য কৰিব, যাতে আপোনাৰ হাত মূৰত স্পৰ্শ নহয় আৰু ওপৰত দুয়োখন হাত পৰস্পৰে স্পৰ্শ নহয়। উশাহ লৈ ওপৰলৈ উঠালে, উশাহ এৰি তললৈ নমালে, এনেদৰে তিনিবাৰ এই অভ্যাসটো কৰিব লাগে। ইয়াৰ পিছৰ অভ্যাসটো হৈছে স্কন্ধ মুদ্ৰা বুলি কোৱা হয়, দ্বিতীয় চৰণ। এইটো কেনেদৰে কৰিব, আপুনি থিয় হল, তাৰপিছত দুয়োখন হাত দুয়োফালে খুলি দিলে, খুলোতে হাতৰ তলে ওপৰমুৱা হৈ থাকিলে, তাৰপিছত সোঁহাতৰ আঙুলিৰে আপোনাৰ সোঁ কান্ধৰ, তাৰপিছত সোঁহাতেৰে আপুনি সোঁ কান্ধ স্পৰ্শ কৰিব আৰু বাওঁহাতেৰে বাওঁ কান্ধ স্পৰ্শ কৰিব। ইয়াৰ পিছত কিলাকুটি সন্মুখত স্পৰ্শ কৰি লাহে লাহে ওপৰলৈ দাঙিব আৰু পিছফাললৈ লৈ যাব, আকৌ তললৈ নি আকৌ সন্মুখত দুয়োটা কিলাকুটি স্পৰ্শ কৰিব। এইটো এপাক হ'ল। এনেদৰে তিনিৰ পৰা পাঁচপাক এই অভ্যাসটো কৰিব লাগে। তাৰপিছত আকৌ ওলোটাকৈ এইবাৰ ওপৰৰ পৰা তললৈ লৈ গ'ল হাত দুখন, পিছফালে লৈ গ'ল, তাৰপিছত ওপৰলৈ লৈ আকৌ সন্মুখত স্পৰ্শ কৰিলে, এইটো এপাক হ'ল। এনেদৰে তিনিপাক কৰিব লাগে, তিনিৰ পৰা পাঁচপাকো আপুনি কৰিব পাৰে। এনেদৰে এই দুয়োটা অভ্যাস যদি আপুনি নিয়মীয়াভাৱে কৰে তেতিয়া আপোনাৰ কান্ধ মজবুত হৈ থাকিব, লগতে কান্ধৰ মাংসপেশী, হাড় আৰু স্নায়ুৰ সুস্থতা বজাই ৰাখে। এই ক্ৰিয়া নিয়মীয়াভাৱে কৰিলে চাৰ্ভাইকেল স্পণ্ডেলাইটিছৰ লগতে ফ্ৰ'জেন শ্বোল্ডাৰ অৰ্থাৎ কান্ধৰ যি সন্ধি বাত বিষ হয় সেই বিষৰ পৰাও যথেষ্ট উপশম আপুনি পাব পাৰে। এনেদৰে নিয়মীয়াভাৱে যোগ অভ্যাস কৰক আৰু সুস্থ থাকক।
1: আমাৰ সৈতে আছিল যোগ প্ৰশিক্ষক দিব্য।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: প্ৰিয় শ্ৰোতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ চলি থকা উৎকণ্ঠাৰ অৱসান ঘটাই কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে শপত গ্ৰহণ কৰিব লগা সম্ভাব্য মন্ত্ৰীসকলৰ নাম আজি 12 গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ ৰন্ধন গেছ পেট্ৰল ডিজেলৰ পাছত এইবাৰ বাঢ়িল বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 16 পইচাৰ পৰা সৰ্বাধিক 28 পইচালৈ বৃদ্ধি বিদ্যুৎ মাচুল ইৰাণৰ যুদ্ধৰ ফলত বৃহৎ প্ৰভাৱ পৰিছে দেশৰ অৰ্থনীতিত বিদেশী বিনিয়োগ আকৰ্ষণ কৰিবলৈ বৃহৎ পদক্ষেপ মোদী চৰকাৰৰ দেশৰ বজাৰত বৃদ্ধি পাব বিদেশী বিনিয়োগ উত্তৰ পূব ভিজন প্লেন 2047ক বাস্তৱ ৰূপ দিয়াৰ বাবে মেঘালয়ত অনুষ্ঠিত হয় উত্তৰ পূব পৰিষদ চমুকৈ এনইচিৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে বৈঠকত মিলিত হয় আৰু 2031 চনৰ ভিতৰত 19,209 কোটি টকাৰ প্ৰস্তাৱিত সামুদ্ৰিক বিনিয়োগৰ জৰিয়তে পশ্চিমবংগক পূব ভাৰতৰ সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে লিচু কৃষকসকলৰ বাবে প্ৰত্যক্ষ বজাৰ সংযোগ স্থাপন কৰা আৰু প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোক্তাসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 6 আৰু 7 জুনত তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰালয়ৰ নিৰ্দেশত সমগ্ৰ অসমতে এক পেড় মা কে নাম কাৰ্যসূচী ৰূপায়ণ কৰিব অকল সৰ্বদেশৰ উন্নয়নেই নহয় প্ৰকৃতি সংৰক্ষণ সংবৰ্ধনতো বিশেষ সফলতা অৰ্জন কৰিছে

ৰাজ্য চৰকাৰে ৰাজ্যত পাঁচ বছৰতে 25,000 একৰতকৈও অধিক বনভূমি বেদখলমুক্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অহা সপ্তাহত 12 বছৰ সম্পূৰ্ণ কৰিব। আজিৰে পৰা আৰম্ভ হ'ব দলটোৰ জনসম্পৰ্ক অভিযান। খেলৰ পৃষ্ঠাত আছে ইণ্ডোনেছিয়া অপেন বেডমিণ্টন টুৰ্ণামেণ্টৰ পৰা দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু নৱোদিত তাৰকা আয়ুষ শেট্টিয়ে বিদায় লৈছে। ছিৰিজৰ প্ৰথমখন এদিনীয়া মেচত শ্ৰীলংকাই ৱেষ্ট ইণ্ডিজক 41 ৰাণত পৰাস্ত কৰে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনাবলৈ লৈছোঁ সন্ধ্যা মেননৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

0: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে বাহ,
5: ফসিলে
6: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
7: জানি রক, সতর্ক হৈ রক।
8: এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসায় সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ,
8: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয়ও,
8: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ। বিষয়: ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোঁ আহক। আজিৰ অতিথি এছটেকৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা আৰু পৰিৱেশবিদ ঋতুৰাজ ফুকন। অনুষ্ঠানটি আগবঢ়াব হিমান্ত বৰ্মায়।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

0: আজি নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চুৰ তৃতীয় খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি সৈতে মই অংকুৰজ্যোতি শৰ্মা। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রিসভাত স্থান লাভ কৰা

0: 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 3:12:45 হ'বলগীয়া অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা এন ডি এৰ 12গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলোকগঞ্জৰ অশ্বিনী ৰায় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰা সুশান্ত বৰগোহাঁয়ে সাংবাদিকৰ আগত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
1: ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে অতিৰিক্ত দায়িত্ব দিছে আৰু মই আগতেও কৈছো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিধায়িনী দল সদায় শক্তিশালী। মন্ত্ৰী হোৱাটো এটা অতিৰিক্ত দায়িত্ব আৰু বিশেষকৈ আমি ৰাজ্যখনৰ কাৰণে কাম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে, দলৰ সভাপতিয়ে যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেনেধৰণে অনুমোদন জনাইছে, মই ভাবো অনাগত দিনত অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সপোন অসমক ভাৰতৰ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত তাত আমি আমাৰ কৰ্মযোগেদি সহযোগিতা কৰা যাব বা সহযোগিতা কৰিম।
0: আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিৱেশৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কালি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰস কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150 শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। কামৰূপ জিলাৰ বকোত মীন আইন ভংগ কৰি ব্ৰহ্মপুত্ৰ নদত পোনা আৰু কণী থকা মাছ ধৰি থকা মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত এক বিশেষ অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন প্ৰকাৰৰ কেইবাখনো মাছ ধৰা জাল আৰু চেপা জব্দ কৰা হয়। কামৰূপৰ চমৰীয়া সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা জিৰোৰ পৰা ব্ৰহ্মপুত্ৰত অভিযান চলোৱা হয়। অভিযানকাৰী দলটোৱে অবৈধভাৱে মাছ মৰা কাৰ্যত জড়িত এজন লোককো আটক কৰে। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে নদীত মাছ ধৰা সম্পূৰ্ণৰূপে বন্ধ থাকে। বিহালী সমজিলা প্ৰশাসন আৰু ৰঙাগড়া চাহ বাগিচাৰ উদ্যোগত কালি অবৈধ সুৰা নিবাৰণ আৰু প্ৰতিৰোধৰ বাবে সজাগতা সভাৰ লগতে ভিন্নমুখী জীৱিকাৰ কৰ্মশালা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। বিহালী সমষ্টিত বহুলোকে অবৈধ সুৰাৰ বেপাৰ কৰি আহিছে। এই বেহা বন্ধ কৰি ইয়াৰ সৈতে জড়িত লোকসকলক অন্য জীৱিকাৰ পথ সন্দৰ্ভত বিশেষভাৱে অৱগত কৰোৱা হয়। অনুষ্ঠানত বিহালী সমজিলা আয়ুক্ত সবিতা কাকতি কোঁৱৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত 100 জোপা নাহৰৰ পুলি আৰু ফল মূলৰ গছৰ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: पापा को दिखाता था। कल मैंने लाइट बिल पर 0 अमाउंट देखा तो सोचा इसने पक्का फोटोशॉप किया होगा, वरना 0 बिजली बिल कैसे पॉसिबल है। पूछा तो बोलता है, भैया सब ऊपर वाले की दया है, सोलर पैनल है ना। मैंने कहा ओ ये सही है।

ৰবি সিংহৰ কণ্ঠত ফজলুল কৰিমে লিখা গীতটি শুনিলে। এবাৰ শুনো আহক, ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠত হেমন্ত দত্তৰ লিখা এটি গীত।

0: ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠত হেমন্ত দত্তই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা।

0: ৰীতা বৰুৱাৰ কণ্ঠত প্ৰভাত চৌধুৰীয়ে লিখা গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক প্ৰতুল শৰ্মাৰ কণ্ঠত হীৰেণ গোস্বামীয়ে লিখা এটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

প্ৰতুল শৰ্মাৰ কণ্ঠত হীৰেণ গোস্বামীয়ে লিখা গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ বনজ্যোৎস্না বৰুৱাৰ কণ্ঠত শ্যামানন্দ বৈশ্যই লিখা এটি গীত, প্ৰযোজনা জিতেন দেৱৰ।

0: বনজ্যোৎস্না বৰুৱাৰ কণ্ঠত শ্যামানন্দ বৈশ্যই লিখা এই গীতটিৰে আজিৰ গীতিমালিকা অনুষ্ঠানটি সামৰা হ'ল।
1: বিশেষ লোকৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ এহৰূপ শুনিবলৈ পাব।

0: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 12:45 হ'বলগীয়া অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা NDAৰ 12গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰায় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দেইমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ অনুজ পেগু আৰু ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। পুনৰবাৰ মন্ত্ৰিত্ব লাভ কৰা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সাংবাদিকৰ আগত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
1: কলিয়াবৰৰ ৰাইজে যিহেতু মোক পুনৰ 20 বছৰৰ পিছত আকৌ এবাৰ দায়িত্ব দিছে, মই কলিয়াবৰবাসী প্ৰত্যেকজনৰ কাৰণে মই একেধৰণে একে মনোভাৱেৰে কাম কৰিম। মুখ্যমন্ত্ৰীয়ে আমাক যি দায়িত্ব দিয়ে সেয়ে বহুত ডাঙৰ দায়িত্ব বুলি লৈ আগবাঢ়ি যাম। শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ পিছত নিশ্চয় কেবিনেট হ'ব, গতিকে কেবিনেটৰ পিছতেই মুখ্যমন্ত্ৰীৰ দিগদৰ্শনৰ বা মাৰ্গদৰ্শনত আমি ভৱিষ্যত পৰিকল্পনা প্ৰণয়ন কৰিম।
0: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলাসমূহৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা 3 জুনলৈ বিভিন্ন ঠাইত 10,000 গছপুলি ৰোপণ কৰা হয়। এই অভিযানত সেনা জোৱান, প্ৰাক্তন সৈনিক, বন বিভাগৰ বিষয়া, NCC কেডেট, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, স্থানীয় সংগঠন আৰু স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচীৰ সমান্তৰালভাৱে অনাময় অভিযানো চলোৱা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কালি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ হালমৰা মানকাছৰ জিলাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। চিৰাং জিলাৰ বন বিভাগে আজি ভাৰত ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে জনোৱা মতে জিলাখনৰ 2টা বিধানসভা সমষ্টি চিদলি চিৰাং আৰু বিজনীৰ বিধায়কক লৈ 2টা সমষ্টিতে 5 লাখকৈ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। আজিৰ কাৰ্যসূচীত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰী আৰু BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম উপস্থিত থাকিব। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ মাতৃসহ 2টি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত 4জনে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু খাবটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয়। পাছত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু SDRFৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। দেশৰ লোকপিয়ল 2027 সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে দক্ষিণ হালমৰা মানকাছৰ জিলা প্ৰশাসনৰ উদ্যোগত 2 জুনৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ

0: কার্যসূচীৰ কালি সামৰণি পৰে। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে বৃহৎ তালিকাভুক্ত, গৃহগণনা, তথ্য সংগ্ৰহ, নথিভুক্তকৰণ আৰু ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তত জিলা প্ৰশাসনৰ উদ্যোগত এখন সংবাদমেলো অনুষ্ঠিত হয়। সংবাদমেলত লোকপিয়লৰ দায়িত্বত থকা ভাৰতৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দই লোকপিয়ল সফলভাৱে সম্পন্ন কৰিবলৈ জনসাধাৰণৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে আহ্বান জনায়। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ দনা মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত গঢ়ি তোলাত অষ্টলক্ষ্মীৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।
1: We are now going to work as per his directions, and under the Prime Minister's leadership, our Ashtalakshmi, our 8 states, are going from strength to strength. They will become the Ashtalakshmi of India when, as we advance towards Viksit Bharat 2047. The leaps of progress that the Northeast has undertaken under Prime Minister's visionary vision has actually led to huge economic growth across the length and breadth of the Northeast. And by 2047, as Bharat becomes Viksit, the Northeast will become a very, very central core of that Viksit Bharat 2047.
0: অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে নাহৰ নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ অমৰপুৰ পাংগিং গাঁৱৰ সমীপৰ মথাউৰিৰ প্ৰায় 30 মিটাৰ অংশ ছিঙি পেলোৱাত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰিছে। বানত নাহৰ বিজুলী, নাহৰ বান্দনাকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰাৰ উপৰি খেতিপথাৰো ক্ষতিগ্ৰস্ত হৈছে। কালি নাহৰ নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙেৰে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গৈ থকা অৱস্থাত দলংখন হঠাৎ ভাগি পৰাত ছাত্ৰ ছাত্ৰীকেইগৰাকী কঠমপি ৰক্ষা পৰে। ইপিনে চিচি বৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে কালি ধেমাজি জিলাৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তত বান আৰু খহনীয়া সমস্যাৰ বুজ লয়। মালিনীপুৰ পঞ্চায়তৰ মাজেৰে বৈ যোৱা ঘগ্ৰা নৈয়ে পকী দলঙৰ এটা মূৰ খহাই নিয়া অংশ পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে শীঘ্ৰে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰে প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত 100 জোপা নাহৰৰ পুলি আৰু ফল মূলৰ গছৰ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি পুৱা ডিব্ৰুগড় নগৰৰ চুকাফা সমন্বয় ক্ষেত্ৰত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকনৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সদস্যসকলো উপস্থিত থাকিব। বিহালী সমজিলা প্ৰশাসন আৰু ৰঙাগড়া চাহ বাগিচাৰ উদ্যোগত কালি অবৈধ সুৰা নিবাৰণ আৰু প্ৰতিৰোধৰ বাবে সজাগতা সভাৰ লগতে ভিন্নমুখী জীৱিকাৰ কৰ্মশালা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। বিহালী সমষ্টিত বহু লোকে অবৈধ সুৰাৰ বেপাৰ কৰি আহিছে। এই বেহা বন্ধ কৰি ইয়াৰ সৈতে জড়িত লোকসকলক অন্য জীৱিকাৰ পথ সন্দৰ্ভত বিশেষভাৱে অৱগত কৰোৱা হয়। অনুষ্ঠানত বিহালী সমজিলা আয়ুক্ত সুবিতা কাকতি কোঁৱৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অংকুৰ।

0: জ্যোতি শৰ্মাই।
1: বাৰজন নতুন মন্ত্ৰীৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব। এই বাতৰিটো ভিন ভিন শিৰোনামাৰে আলোকচিত্ৰ সহকাৰে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শ্বিলঙত কালি উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ বৈঠক সম্পন্ন হোৱা বাতৰিটো দি আছাম ট্ৰিবিউনকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত বাতৰিটো প্ৰকাশ কৰিছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল 16 পইচাৰ পৰা সৰ্বাধিক 28 পইচালৈ বৃদ্ধি কৰিছে। এই বাতৰিটো অসমে প্ৰতিদিন কাকতকে ধৰি প্ৰায় আটাইকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ ফলত ফ্লেটৰ দাম বৃদ্ধি হ'ব। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাছাৰৰ ধৰমখালৰ 200 বিঘা ভূমিত সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰা অভিযোগ উত্থাপন হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অপাৰেচন ডেল্টাহান অভিযানৰ অধীনত গুজৰাটত 501 জন বাংলাদেশীক আটক কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বেংগালুৰুৰ ৰাজেশ এক্সপৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰাজেশ মেহতাক শ্বেয়াৰ বজাৰত 15 লাখ কোটি টকাৰ

0: প্ৰকাশ কৰিছে। অপাৰেচন ডেল্টাহান অভিযানৰ অধীনত গুজৰাটত 501 বাংলাদেশীক আটক কৰা হৈছে। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বেংগালুৰুৰ ৰাজেশ এক্সপৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰাজেশ মেহতাক শ্বেয়াৰ বজাৰত 15,00,000 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত ছেবিয়ে নিষিদ্ধ ঘোষণা কৰিছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ 80% নিশ্চিত কৰাৰ লক্ষ্য লোৱাৰ পাছতো উপস্থিতিৰ হাৰ হৈছে 51.66%। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ 10টা বিষয়ৰ পাঠ্যক্ৰম সাময়িকভাৱে বাতিল কৰা হৈছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ অংকুৰ। কামৰূপ জিলাৰ বকোত মীন আইন ভংগ কৰি ব্ৰহ্মপুত্ৰ নদত পোনা আৰু কণী থকা মাছ ধৰি অহা মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত বিশেষ অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন প্ৰকাৰৰ কেইবাখনো মাছ ধৰা জাল আৰু চেপা জব্দ কৰা হয়। কামৰূপৰ চমৰীয়া সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা জিৰোৰ পৰা ব্ৰহ্মপুত্ৰত এই অভিযান চলোৱা হয়। অভিযানকাৰী দলটোৱে অবৈধভাৱে মাছ ধৰা কাৰ্যত জড়িত এজন লোককো আটক কৰে। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নদীত মাছ ধৰা সম্পূৰ্ণৰূপে বন্ধ থাকে। লৰাৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন জাপানৰ কাকামিগাহাৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপৰ ছেমি ফাইনেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পুৱা 6 বজাৰ পৰা ছানডে' জন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। আৰু লৰাৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত আৰু পাকিস্তানৰ খেল।
2: কণ্টেক্ট পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি বুলেটিন 11 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ। নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক চিৰাং জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে চিৰাং জিলাৰ সদৰ ঠাই কাজলগাঁৱৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়। চিৰাঙৰ বন বিভাগে 5 জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱসটি বহল ভিত্তিত আয়োজন কৰে। জিলাখনৰ ভাৰত ভূটান সীমান্তৰ চিকনাজাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া দেওশ্ৰী ৰায়পুৰত অনুষ্ঠিত কৰা হৈছে বন বিভাগৰ এই কাৰ্যসূচী। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ৰ পৰা।
1: চিৰাঙত এইবেলি বন বিভাগে মুঠ 10 লাখ গছপুলি ৰোপণৰ লক্ষ্য হিচাপে লৈছে। এই সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, চিৰাং জিলাৰ 2টা বিধানসভা সমষ্টি ক্ৰমে চিদলি চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ বিধায়কক লৈ 2টা সমষ্টিত 5 লাখকৈ অৰ্থাৎ মুঠ 10 লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি জিলাখনত দেওশ্ৰীত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই শুভাৰম্ভ কৰিব। গছপুলি ৰোপণ কাৰ্যসূচী বছৰটোৰ 17 ছেপ্টেম্বৰলৈ চলিব। বন বিভাগে বিশেষকৈ ভাৰত ভূটান সীমান্তৰ বনাঞ্চল আৰু চিকনাচা ৰাষ্ট্ৰীয় উদ্যানত এই গছপুলি ৰোপণৰ ব্যৱস্থা কৰিব। জিলাখনত স্বচ্ছ গাঁও সুৰক্ষিত জলবায়ু সৃষ্টিৰ উদ্দেশ্যে ৰাইজৰ সহযোগিতা বিচাৰিছে চিৰাং বন বিভাগে।

0: কল্পনা কৰি সৃষ্টি কৰি আৰু এনেদৰে সেই
1: হৈছে সমগ্ৰ জিলাতেই লোকপিয়লৰ কাৰ্যকলাপ ফলপ্ৰসূ সঠিক আৰু একেধৰণেৰে ৰূপায়ণ কৰা। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: লোকপিয়ল চলোৱাৰ উদ্দেশ্যে চিৰাং জিলাক 6টা লোকপিয়ল আদায় কেন্দ্ৰত বিভক্ত কৰাইছে। ইয়াৰে 3টা গ্ৰাম্য অঞ্চল বিজনী, চিডলি আৰু বেংটলত অৱস্থিত। বাকী 3টা চহ অঞ্চল যেনে বিজনী, বাসুগাঁও আৰু কাজলগাঁও অৱস্থিত। প্ৰশিক্ষণ প্ৰদান কৰিছে লোকপিয়লৰ উপ সঞ্চালক প্ৰণতি মেধি আৰু DPAB হৰগোবিন্দ বৰৈ, যিয়ে গৃহ তালিকা প্ৰক্ৰিয়া আৰু গৃহ পিয়লৰ বিভিন্ন কাৰ্যসূচী আৰু কাৰিকৰী দিশৰ মাজেৰে অংশগ্ৰহণকাৰীসকলক পথ প্ৰদৰ্শন কৰাত সহায় হৈছে। ইপিনে 2 জুনত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত মধুসূদন নাথে 2027 চনৰ লোকপিয়ল চৰকাৰী শুভংগৰ প্ৰতীক প্ৰগতি আৰু বিকাশ উন্মোচন কৰে। আগন্তুক 2047 চনৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগী দিশত ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত মহিলা আৰু পুৰুষৰ সমান অংশগ্ৰহণৰ প্ৰতীক হিচাপে এই শুভংকৰ উন্মোচন কৰা হয়। শুভংকৰ উন্মোচন কৰি আয়ুক্তগৰাকীয়ে কয় যে 2027 চনৰ লোকপিয়ল এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব, কাৰণ ই হ'ব ডিজিটেলভাৱে অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন লোকপিয়ল। প্ৰথমবাৰৰ বাবে নাগৰিকসকলে 16টা ভাষাত উপলব্ধ নিৰাপদ ৱেব ভিত্তিত মঞ্চৰ জৰিয়তে আত্মগণনা কৰাৰ লগতে বিকল্প লাভ কৰিব আৰু যাৰ ফলত উত্তৰদাতাসকলে ঘৰে ঘৰে কৰা জৰীপৰ পূৰ্বে অনলাইন যোগে নিজৰ তথ্য জমা দিব পাৰিব।
1: চিৰাং জিলাৰ কাজলগাঁওস্থিত সশস্ত্ৰ সীমাবল চমুকৈ SSBৰ 15 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত বিজনী মহকুমাৰ 1 নম্বৰ বিষ্ণুপুৰত বিগত 26 মে'ত এদিনীয়াকৈ তামোল ব্যৱস্থাপনা আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল কৃষকসকলক তামোলৰ আধুনিক খেতি, ৰোগ ব্যৱস্থাপনা আৰু অবৈধ সৰবৰাহ ৰোধ কৰাৰ সন্দৰ্ভত সজাগ কৰা। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: সেইদিনা কাৰ্যসূচী শুভাৰম্ভ কৰে 15 নম্বৰ বাহিনীৰ উপ কমাণ্ডেণ্ট ভূপেন দাসে। তেওঁ নিজৰ ভাষণত ভাৰত ভূটান সীমান্তত তামোল এবিধ গুৰুত্বপূৰ্ণ অৰ্থকাৰী শস্য। ইয়াৰ বৈজ্ঞানিক ব্যৱস্থাপনা কেৱল কৃষকৰ উপাৰ্জন বৃদ্ধিতে সহায়ক নহয়, বৰঞ্চ সীমান্তৰ সিপাৰৰ পৰা হোৱা অবৈধ সৰবৰাহ ৰোধ কৰাটো সহায়ক হয়।
1: জিলাৰ এৰূপ আজিলৈ ইমানতে শেষ হ'ল। কাইলৈ পুৱা 9:15 বজাত পুনৰ আন এখন জিলাৰ ৰেহৰূপৰ সৈতে আমি লগ পাম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপত আজি চিৰাং জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ।

0: পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
4: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছে প্ৰভাতী তৰংগ। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মায়।

প্ৰকৃতি অবিহনে আমি এটা প্ৰকৃতিৰ অংশই আবোলা গাতে জ্ঞাত। এই প্ৰকৃতি যদি আমাৰ সৈতে বা আমি যদি প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ নাথাকোঁ, সহাৱস্থান নকৰোঁ, তেন্তে আমি এই পৃথিৱীত হয়তো বহু যুগলৈ বৰ্তি থাকিব নোৱাৰিম। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে হয়তো বহু অসুবিধা হ'ব, বহু সংঘাত আদি নামি আহিব পাৰে। ইতিমধ্যে বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে তাতে জ্ঞাত খবৰ কাগজত বা অন্যান্য সংবাদ মাধ্যমত এই বিষয়ে আপোনালোকে পঢ়ি থাকে আৰু লাহে লাহে লোক আমাৰ ৰাইজ সজাগো হৈছে যে প্ৰকৃতি ৰক্ষা কৰিব লাগে, আমি পৰিৱেশ ৰক্ষা কৰিব লাগে। এনেকুৱা ধৰণৰ কথা পাতিবলৈ দুগৰাকীকৈ সমল ব্যক্তি আজি আমাৰ সৈতে থাকিব। মই আৰম্ভণিতে চিনাকি কৰাই দিবলৈ ভাল পাম। তেখেতসকলক ডক্টৰ জয়দীপ বৰুৱা, সঞ্চালক এষ্টেক, যাক আমি কওঁ আসাম সায়েন্স টেকনোলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল, তাৰ তেখেত সঞ্চালক। লগতে থাকিব ফোনযোগে আমাৰ সৈতে ঋতুৰাজ ফুকন, এগৰাকী পৰিৱেশবিদ। এই পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতে যোৱা কেইবাটাও বছৰ ধৰি কাম কৰি আছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক সমিতি আছে তাত তেখেত সদস্য। সেই সমিতিসমূহত যিবিলাক নীতি নিৰ্ধাৰণ হয় তাৰ সৈতে তেখেত জড়িত হৈ আছে। গতিকে এই গোটেই কথাখিনি আমি আগত ৰাখি আজি আমাৰ এই খণ্ডটি লৈ আনিছোঁ। পুনৰবাৰ জনাইছোঁ, আজিৰ আমাৰ বিষয় ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোঁ আহক আদৰৰ শ্ৰোতা। গতিকে আমাৰ সকলোৰে কৰণীয় আছে, আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম। আমাৰ অতিথিৰ সৈতে চিনাকি কৰাই দিম। কিছু সময় পাছতে ডক্টৰ জয়দীপ বৰুৱা আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ব। গতিকে তেখেতৰ সৈতে পোনে পোনে আমি এই বিষয়ত কথা পাতিম। কিন্তু যিহেতু আমাৰ প্ৰভাতী তৰংগ আপোনালোকে জানে সুৰীয়া যাত্ৰা, এটি সুন্দৰ গীতেৰে আৰম্ভ কৰিব খুজিছোঁ। আহক।

0: শ্রোতা পুনৰ স্বাগত জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগ অৰ্থাৎ বিশেষ খণ্ড। আৰু আমি কৈছো যে পৰিৱেশৰ সৈতে আজি সংগতি ৰাখি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোৱা হওক আদৰৰ শ্ৰোতা। আৰু আমি কৈছিলো ঘোষণা কৰিছো আমাৰ সৈতে পৰিৱেশবিদ ঋতুৰাজ ফুকন ডাঙৰীয়া থাকিব, তেখেত আমাৰ সৈতে ফোন যোগে সংযোগ হৈছে। ফুকন ডাঙৰীয়া, স্বাগতম জনাইছো আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ। বিভিন্ন সময়ত বিভিন্ন কথা বতৰা আমি শুনি থাকো। আপুনি কেইবাটাও বছৰ ধৰি এই ক্ষেত্ৰখনত কাম কৰি আছে, বিভিন্ন নীতি নিৰ্ধাৰণ যেতিয়া আন্তঃৰাষ্ট্ৰীয় সমিতি আছে বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমিতি, তাত আপুনি সদস্য, বিভিন্ন অনুষ্ঠান কৰি থাকে। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ সময়ত যিটো বিষয় ৰাখিছো যে আমাৰ দায়িত্ব ভৱিষ্যত প্ৰজন্মৰ বাবে, এই বিষয়টোত আপুনি কেনেধৰণৰ মন্তব্য আৰম্ভণিতে কৰিব বিচাৰিব?
1: মই ভাবো যে আমি পুনৰ প্ৰকৃতিক ভাল পাব শিকিব লাগিব। আমাৰ যোনবিলাক পৰিৱেশ তন্ত্ৰ আছে সেইবিলাক পুনৰ জীৱিত কৰিবলৈ শিকিব লাগিব। আমাৰ পূৰ্বপুৰুষসকলে যেনেকে প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ জানিছিলে, আৰু জনজাতীয় মানুহৰ পৰা শিকিবলৈ বহুতখিনি কথা আছে। ইতিমধ্যে বহুতো তেনেকুৱা তথ্য ওলাইছে যে প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ আমি আমাৰ সেই প্ৰাচীন যোনবিলাক সভ্যতা আছিলে তেওঁলোকৰ যোনটো আজি জনজাতীয় মানুহৰ মাজত আমি দেখা পাওঁ যে তেওঁলোকে প্ৰকৃতিৰ লগত জীয়াই থাকিব জানে, সেই বস্তুখিনি আমি পুনৰ আমি জীৱিত কৰিব লাগিব, পুনৰ আমাৰ আঁকোৱালি ল'ব লাগিব। আৰু প্ৰকৃতিক যেতিয়া আমি ভাল পাবলৈ শিকিম, তেতিয়াহে আমি যোনবিলাক আজি প্ৰকৃতিৰ জ্বৰ উঠিছে বুলি কওঁ আমি, সেইবিলাক আমি নাইকিয়া কৰিব পাৰিম আৰু পুনৰ এখন সুন্দৰ পৃথিৱী ঘূৰাই আনিব পাৰিম।
0: হয়, প্ৰতি বছৰে এই দিৱসটো এটা থিম থাকে। ফুকন ডাঙৰীয়া এইবেলিও এটা থিম নিৰ্ধাৰণ কৰি দিছে, এইটো হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। এই কথাটো কৈছে, যাক আমি অসমীয়াত এনেধৰণে কৈছে, প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত জলবায়ুৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে। গতিকে এই থিমটো যিটো দিয়া হৈছে যে ইনস্পায়াৰ্ড বাই নেচাৰ, সেইটোৱে কি বুজাইছে বাৰু? আমাৰ শ্ৰোতাৰ জ্ঞাতাৰ্থে অকণমান জনাওকচোন বাৰু।
1: আমি বহু বছৰে জলবায়ু পৰিৱৰ্তন এটা বেলেগ বিষয়, প্ৰকৃতি সংৰক্ষণ বা জৈৱ বৈচিত্ৰতা সংৰক্ষণ এটা বেলেগ বিষয়, এই গোটেইবিলাক আমি এটা চাইলো য'ত আমি বেলেগ বেলেগ ধৰণে আমি তেওঁলোকক চাইছিলো। কিন্তু এতিয়া আমি বুজিবলৈ পাইছো যে যিবিলাক আজি পৃথিৱীৰ যোনটো জ্বৰ উঠা বুলি কয়, তাৰ পুনৰ এই গোটেই সমস্যাবিলাকৰ মূল কাৰণ হ'ল যে আমি প্ৰকৃতিক শোষণ কৰি অহাটো। আৰু প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ হলে প্ৰকৃতিক আমি সন্মান জনাব লাগিব, আৰু প্ৰকৃতিৰ যিবিলাক পৰিৱেশ তন্ত্ৰ হয় সেইবিলাকে যে সৃষ্টি পচিবল কৰিছে পৃথিৱীত, এই সৃষ্টি শৃংখলাটো জাৰি ৰাখিবলৈ প্ৰকৃতিক আৰু এই পৰিৱেশ তন্ত্ৰবিলাকক পুনৰ ঘূৰাই আনিবলৈ আমি শিকিব লাগিব। আৰু সেই বস্তুটো এতিয়া সকলোবিলাক আমাৰ যিমান ষ্টাডি আছে বা যোনবিলাক অধ্যয়ন আছে তাত ওলাই পৰিছে যে আমি জলবায়ু পৰিৱৰ্তন যদি জলবায়ু পৰিৱৰ্তনৰ পৰা মানৱক মানৱ জাতিক যদি বচাবলৈ হয়, কাৰণ পৃথিৱী সদায় থাকিব, আমি এতিয়া মানুহক জাতি বা মানৱ প্ৰাণীক বচাবলৈ আমি এখন যুদ্ধ কৰি আছো, এই যুদ্ধখন জিকিবলৈ হ'লে কিন্তু আমি প্ৰকৃতিৰ লগত আমি এই শান্তি স্থাপন কৰিব লাগিব, প্ৰকৃতিক শোষণ বন্ধ কৰিব লাগিব আৰু পৰিৱেশ তন্ত্ৰবিলাক পুনৰ ঘূৰাই আনিব লাগিব।
0: হয়, ফুকন ডাঙৰীয়া, আপুনি ধৰক পৃথিৱীৰ যি দুই দুটা মেৰু, সুমেৰু কুমেৰু দুটাই ভ্ৰমণ কৰিছে, তাত সদায় তেনেকুৱা খবৰ আহি থাকে দুইটাৰ যি প্ৰাকৃতিক পৰিঘটনা, তাত বলব গ'লে তাৰ প্ৰভাৱ আমাৰ দেশ মহাদেশ এইবিলাকত পৰে, সেই প্ৰভাৱসমূহ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ ক্ষেত্ৰত যদি আপুনি চাই কেনেদৰে তাক বিশ্লেষণ কৰিব খোজে বাৰু?
1: দুইটা মেৰু অঞ্চলৰ আমাৰ পৃথিৱীৰ এটা মানে থাৰ্মষ্টেট নিচিনা, তাতে যিমানে বৰফ গলে তাৰ ধৰ তাৰ যোনটো ইম্পেক্ট হয় সেইটো গ্ল'বেলি হয়, গোটেই পৃথিৱীতে তাৰ প্ৰভাৱ পৰিবই। এক নম্বৰ কথা হ'ল এটা একদম সাগৰৰ পৃষ্ঠা বাঢ়াটো, আৰু সাগৰৰ পৃষ্ঠা যেনেকে বাঢ়িব, আমাৰ আমি সাগৰৰ পাৰত নাথাকিলেও আমাৰ যোনখন ওচৰৰ দেশ বাংলাদেশ, সেইখন পৃথিৱীৰ চবতকে ভালনেৰেবল বুলি কয় সাগৰ পৃষ্ঠা বঢ়াত, আৰু যিমানে সাগৰ পৃষ্ঠা বাঢ়িব তাতে তিমানেই মানুহ তাৰে শৰণাৰ্থীসকলৰ যাবলৈ ঠাই নাথাকি পেলাই আমাৰ এইফালে ভাৰতবৰ্ষতে সোমাবহি, আৰু একেবাৰে ওচৰতে আমি আছো অসম বংগালত, আগৰ পৰাই শৰণাৰ্থী প্ৰব্লেম জলবায়ু শৰণাৰ্থী প্ৰব্লেমটো চলি আছে আৰু চলিব ভৱিষ্যতে। আৰু দ্বিতীয়তে যোনটো আৰ্কটিক পোলৰ নৰ্থ পোলৰ ৰিজনৰ যোনখিনি বৰফ, এই

0: নিয়ে একচুয়ালি গোটেই পৃথিবীর যোনটো জলবায়ু সেইটো ধাৰ্য হয়। যোনবিলাক আমাৰ ওচিয়ান কাৰেণ্টছ আছে, আমাৰ যোনবিলাক এয়াৰ ফ্লো ডাইনামিক্স আছে, সেইবিলাকে আমাৰ যেনেকে যোনটো আমাৰ বৰষুণ হয় মনচুন, এইবিলাকৰ ইটোৰ লগত সিটো জড়িত হৈ আছে। আৰু তাতে বৰফ যিমানেই গলিব তাতে আমাৰ যোনটো মনচুন ডিষ্ট্ৰাপশ্যন এতিয়া আমি অলৰেডি দেখি আছো। বৰষুণ আগৰ নিচিনা নোহোৱা হ'ল, খুব কম সময়তে বেছিকে বৰষুণ হয় বা যেতিয়া হ'ব লাগে তেতিয়া নহয় বেলেগ সময়ত হয়। এই এই গোটেই যোনটো পৰ্যায় চলি আছে আজি অলপ বছৰৰ পৰা, এইটো এতিয়া বৈজ্ঞানিকসকল অলৰেডি কৈ আছে যে এইটো আৰ্কটিক চি আইচ লছ, যোনটো সাগৰত থকা বৰফটো আৰ্কটিক অঞ্চলত তাত হোৱাৰ কাৰণে আমাৰ ইয়াতে ইতিমধ্যে প্ৰভাৱ পেলাইছে। আৰু এতিয়া আজিৰ দিনত এইটো ক'ব লাগিব যে দুইটা মেৰু অঞ্চলত কি হয় এইটোৱে ভৱিষ্যতে আমাৰ ইয়াতে আমাৰ অসমতে বা উত্তৰ পূৰ্বাঞ্চলতে ইয়াতে বহু ক্ষতি কৰিব, যিহেতু আমাৰ যোনটো আমি যেনেকে আমি জানি আছিলো যোনটো জলবায়ু পৰিৱৰ্তন আছিলে সময়ত সেইটো সলনি হৈছে আৰু সলনি আৰু বেছিকে বেছিকে হ'ব। আৰু সবতকে ডাঙৰ কথা হ'ল যে আমাৰ অঞ্চলটো আমি এতিয়া আমাৰ বানপানীৰ কাৰণে পৃথিৱীৰ মানুহে জানে যে ইয়াতে পানী বেছি আছে বা বহু খুব বেছিকে বৰষুণ হয়, কিন্তু ভৱিষ্যতে আমাৰ প্ৰজেকশ্যন হিচাপে ক'ত ক'ত কোন কোন জেগাত তৃতীয়খন বিশ্বযুদ্ধ হ'ব পাৰে পানীৰ ওপৰত আৰু হ'বলৈ হ'লে কোন কোনকেইটা অঞ্চলত সম্ভাৱত হ'ব, তাৰে ভিতৰত কিন্তু আমাৰ এই গংগা ব্ৰহ্মপুত্ৰ অঞ্চলটো পৰে। সেইকাৰণে উত্তৰ মেৰু বা দক্ষিণ মেৰুত কি হৈছে এইটো বেলেগ নহয়, আমাৰ পৃথিৱীৰ গোটেই পৰিৱেশ তন্ত্ৰ এক হয় একেই হয়, তাত সেই অঞ্চলবিলাকত যি হয় তাৰ প্ৰভাৱ আমাৰ ওপৰত ইতিমধ্যে পৰিছে, ভৱিষ্যতে আৰু বেছিকে পৰিব।
1: হয় হয়, ফুকন ডাঙৰীয়া, আপুনি ইউএনৰ যিখন ইণ্ডিজিনাছ কজেছ আণ্ডাৰ বোৰ্ড দ্য ইউএন ক্লাইমেট এণ্ড বায়'ডাইভাৰ্চিটি কনভেনশ্যন, তাৰ আপুনি মেম্বাৰ হয়, সদস্য হয়। গতিকে এই এই ক্ষেত্ৰত ইণ্ডিজিনাছ যিবিলাক ধৰক আমাৰ গ্ৰুপ আছে, আমাৰ ইয়াত জাতি জনজাতি আছে, সহাৱস্থান কৰে, আজি বহুত দিনৰ পৰা আমি দেখিছোঁ যে প্ৰকৃতিৰ লগতে তেখেতসকলৰ এটা সহাৱ আছে, সুন্দৰভাৱে তেখেতসকলে বেছি প্ৰকৃতিৰ ওচৰত, এইবাৰ যিটো থিম দিছে ইনস্পায়াৰ্ড বাই নেশ্যন, তেখেতসকল অলৰেডি ইনস্পায়াৰ্ড বাই নেশ্যন, সেনেকুৱা ধৰণৰ এটা উদাহৰণ আমাৰ উত্তৰ পূৰ্বাঞ্চল আমি দেখিবলৈ পাওঁ জাতি জনগোষ্ঠীৰ মাজত, আমাৰ অসমতো তেনেকুৱা আছে। গতিকে এই ক্ষেত্ৰত ধৰক সেই প্ৰথাটো যিটো অতীজৰ পৰা চলি আহিছে, এতিয়াতো নগৰীকৰণ হৈছে, আমি নগৰলৈ আহি অকণমান মাইগ্ৰেট কৰিছোঁ তেনেকুৱা হৈছে, গতিকে সেই যিটো আমাৰ আছিলে সহাৱস্থানৰ কথাটো কেনেদৰে আপুনি এটা পৰ্যবেক্ষণ কৰে বাৰু?
0: প্ৰথমতে যেতিয়া মই 2021ত সেই গ্লাছগোত যোনখন কপ হৈছিলে তাত যাওঁতে মই দেখিলোঁ যে প্ৰথমবাৰৰ বাবে এই 25 বছৰ আগলৈকে তেতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ যোনখিনি জলবায়ু আলোচনা চলি আছিলে এই চক্ৰবিলাকত জনজাতীয় মানুহ ইণ্ডিজিনিয়াছ পিপলছৰ ৰিপ্ৰেজেণ্টেটিভ খালি অবজাৰ্ভাৰ হিচাপে আছিলে, কিন্তু সেই গ্লাছগো কপৰ পৰা প্ৰথমতে তেওঁলোকৰ একচুৱেলি স্থায়ীভাৱে যোনখন নিগচিয়েশ্যন টেবুলত আলোচনা চক্ৰত তেওঁলোকৰ এটা স্থান দিয়া হ'ল। তাৰপিছত মই চালো যে কোনকেইটা অঞ্চলৰ তাতে মানুহ আছে আৰু পৃথিৱীৰ 8টা অঞ্চল ভাগ কৰি দিয়া আছে আৰু আমাৰ দেশ আমাৰ ইণ্ডিয়া এই এছিয়া পেচিফিকত পৰে আৰু এছিয়া পেচিফিকৰ ৰিপ্ৰেজেণ্টেটিভ বেছিভাগেই হয় ইণ্ডোনেছিয়া মালয়েছিয়া বা কেইজনমান আছিলে নেপালৰ পৰা ইণ্ডিয়াৰ পৰা হয়তো এজনেই আছিলে, কিন্তু ইণ্ডিয়াত আমাৰ 700তকৈ ওপৰৰ বেছি ইণ্ডিজিনিয়াছ পিপল যাক ডিফাইন কৰা হয় আমাৰ ইয়াতে আছে, কিন্তু আমাৰ অঞ্চলৰ একচুৱেল যোনবিলাক প্ৰতিনিধিসকল তাতে ৰাষ্ট্ৰসংঘৰ আলোচনা চক্ৰত আমি নেদেখো আৰু যেতিয়ালৈকে আমি তাতে ৰাষ্ট্ৰসংঘত আমি আমাৰ সমস্যাবিলাক উত্থাপন কৰিব নোৱাৰো তেতিয়াহ'লে তেতিয়ালৈকে মানে আমি ভৱিষ্যতে যোনবিলাক আমি ৰেহাই পাব লাগে যেনেকে লছ এণ্ড ডেমেজ ফাণ্ডৰ কথা আহি আছে এতিয়া য'ত ক্ষতি ক্ষয় ক্ষতি পূৰণ কৰা জলবায়ু পৰা হোৱা সেইবিলাকত কিন্তু আমি স্থান নাপাম। আমাৰ ইতিমধ্যে যোনটো ইণ্টাৰ গভৰ্মেণ্টেল পেনেল অন চায়েন্স এণ্ড ইকোচিষ্টেমেবল যিটো IPDES বুলি যোনটো গভৰ্নিং হেৰি আছে পেনেল আছে তেওঁলোকে আজি পৰা কেইবাবছৰৰ আগতে কৈছিলে যে পৃথিৱীৰ ৰিমেইনিং 70% নেচাৰেল প্লেচেছ প্ৰকৃতিক জেগাবিলাক এতিয়াও য'ত মানে 80% বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ এতিয়াও মানে অটুট হৈ আছে সেইবিলাকৰ মেনেজমেণ্ট বা অ'নাৰশ্বিপ এই ইণ্ডিজিনিয়াছ পিপলৰ হাতত আছে আৰু তেতিয়াৰ পৰাই গুৰুত্ব দিয়া হৈছে যে জাতি জনজাতীয় অঞ্চলবিলাকৰ পৰা আমি শিকিব লগা বহুত আছে আৰু আমি তেওঁলোকক একচুৱেলি মেইন ষ্ট্ৰীমত আনিব লাগে জলবায়ু পৰিৱৰ্তনৰ যোনবিলাক সমস্যা তাৰ

0: এটা সময়তে দেৱগতিতা যিহেতু তেওঁলোকে অলৰেডি সংৰক্ষণ কৰি আহিছে, তেওঁলোকৰ পৰা শিকিব লগা বহুত আছে। তাৰ লগতে আজিৰ পৰা দুবছৰমান আগতে এখন ৰিপৰ্ট ওলাইছিল আই টি বি এছৰ পৰাই, নেক্সাছ ৰিপৰ্ট বুলি, আৰু তেওঁলোকে এইটো ক্লিয়াৰ কৰি দিছিলে যে জলবায়ু পৰিৱৰ্তন বা প্ৰদূষণ বা জৈৱবৈচিত্ৰতা বিলুপ্তি, এই সমস্যাবিলাক কিন্তু আমি বেলেগে বেলেগে চালে নহব, আমি সমস্যাবিলাক এটা টুকুৰে চাব লাগিব, এটা একশ্যন এটা এটা ধাৰাত আমি তাৰ উত্তৰ বিচাৰি পেলাই আমি জনজাতীয় মানুহৰ পৰা সহবাস কৰাটো শিকিব লাগিব। তেতিয়াৰ পৰা এইটো বেছি গুৰুত্ব পাই আছে আৰু সকলো এতিয়া যিমানখিনি ৰাষ্ট্ৰসংঘৰ অধিৱেশন দেখিছো তাতে জনজাতীয় জাতিৰ মানুহৰ বা ইঞ্জিনিয়াৰ টেবুলৰ মানে প্ৰতিনিধিসকলে নিজৰ নিজৰ অঞ্চলৰ কথাবিলাক উত্থাপন কৰিবলৈ সক্ষম হৈছে।
1: হয়, মোৰ শেষৰটো বস্তু আপোনাৰ বেছি সময় নলওঁ আৰু, যে কথা হৈছে কি, আপুনি ধৰক ক্লাইমেট একশ্যন বা ক্লাইমেট জাষ্টিচ এই বিষয়ত আপুনি ইতিমধ্যে কেইবাখনো পুথি ৰচনা কৰিছে, লিখিছে, এতিয়া ক্লাইমেট জাষ্টিচ বা ক্লাইমেট একশ্যন বুলি ক'লে সাধাৰণতে আমাৰ শ্ৰোতাই বুজাকে অকণমান কি কথা ক'ব পৰা যায় বাৰু, কি হয় ক্লাইমেট জাষ্টিচ ক্লাইমেট একশ্যন? হয়
0: হয়, যিটো জলবায়ু ন্যায় আজিৰ দিনত আমি যদি চাওঁ, আমাৰ 2030 ধাৰ্য কৰা হৈছিলে ছাষ্টেইনেবল ডেভেলপমেন্ট গোল, SDG, কিন্তু এতিয়া যদি যোনটো SDG ৰিপৰ্ট ওলাই দুবছৰ মূৰে মূৰে যোৱা বছৰ এটা ওলাইছে, তাৰ মতে আমি যদি চাওঁ, আমি প্ৰায় দুটা এটাৰ বাহিৰে প্ৰায় কেইটাত আমি বহু পিছ পৰি আছো আৰু 2030 সম্ভৱ এটাও আমি গৈ পেলাই ঢুকি নাপাম, আমি মানে ভাৰতবৰ্ষই নহয় পৃথিৱীৰ প্ৰায়খিনি দেশে, আৰু তাৰ মূল কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। তাতে আমি এটা কথা পাতিব লাগিব, জলবায়ু ন্যায় কথা। এই জলবায়ু ন্যায় দুটা ধৰণৰ দুটা চকুৰে চাব পাৰি, এটা হ'ল যোনখিনি উন্নত দেশ, উন্নত দেশখিনিয়ে বেছিভাগেই যোনবিলাক তেল গেছ কয়লাৰ ব্যৱহাৰ কৰি এটা সময়ত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ সময়ত তেওঁলোকে একচুৱেলি বায়ুমণ্ডলত ইমানখিনি সেউজ গড়ৰ গেছ জমা কৰি দিলে, যাৰ কাৰণে আজি আমি সকলো প্ৰভাৱিত, দে আৰ মষ্ট ৰেছপনচিবল, আৰু তেওঁলোকে ৰেছপনচিবল হয় কাৰণে তেওঁলোকে লাইবলো হয় যে আজি যোনবিলাক সমস্যা আছে তাৰ সমাধানত তেওঁলোকৰ নিজৰ বৰঙণি ৱেডাৰ তেওঁলোকৰ ৰিচাৰ্চ শ্বেয়াৰ কৰি বা ফাইনেন্সিয়েলি দুখীয়া দেশবিলাকক হেল্প কৰি পেলাই তেওঁলোকে সহায় কৰিব লাগে আৰু এই জলবায়ু পৰিৱৰ্তনৰ লগত ডিল কৰি পেলাই তেওঁলোকে সহায় কৰিব লাগে। এইটো এটা দিশ আছে। তাৰ লগতে আৰু এটা দিশ হ'ল যে যোনখিনি মানুহ ধৰি যেনেকে জাতি জনজাতিৰ মানুহ যোনবিলাক ধৰক ৰুৰেল অঞ্চলত থাকে, গাঁও অঞ্চলত থাকে, তেওঁলোকে হয়তো চহৰ অঞ্চলৰ মানুহকে বহুত কম লাইট ফেন ব্যৱহাৰ কৰে, গাড়ী মটৰ ব্যৱহাৰ কৰে বা ইণ্ডাষ্ট্ৰিয়েল গুডছ ব্যৱহাৰ কৰে যোনবিলাক চেণ্ট্ৰেলি এটা জেগাত প্ৰডিউচ হয়, পেকেট দি পেলাই আমাৰ ওচৰলৈ আহে খাদ্য বস্তু, যোনবিলাকৰ কাৰণে বহুত বেছি পৰিমাণে পৰিৱেশৰ ক্ষতি হয় আৰু গ্ৰীণ হাউচ গেছ জমা হয় বায়ুমণ্ডলত, যাৰ কাৰণে মতা বাঢ়ি আছে। যোনবিলাক মানুহে সেই সমস্যাৰ কণ্ট্ৰিবিউট কৰা নাই তেওঁলোক কিন্তু সবতকৈ বেছি ভুক্তভোগী। তেওঁলোকে যিহেতু যে নদী পাৰত থাকে, ব্ৰহ্মপুত্ৰ পাৰত য'ত গৰাখহনীয়া বা বানপানীৰ কাৰণে তেওঁলোক বেছি প্ৰভাৱিত, কিন্তু এটা দিশত চালে তেওঁলোকে একচুৱেলি সেই জলবায়ু পৰিৱৰ্তনৰ যোনটো কাৰণ, এই সমস্যাটোৰ কাৰণে কিন্তু তেওঁলোকে নিজৰ তেওঁলোক জগৰীয়া নহয়, যোন জগৰীয়া তেওঁলোকতকৈ ভুক্তভোগীখিনি বেলেগ। সেইটো এটা তাতে জলবায়ু ন্যায়ৰ কথা আহি যায়। সামাজিক ন্যায় যদি আমি পাবলৈ হয় তেতিয়াহ'লে আমি জলবায়ু ন্যায়ৰ কথা পাতিবই লাগিব। সেই বিষয়খিনি আলোচনা কৰিবলৈ এই কিতাপখিনি ৰচনা কৰা হৈছিলে। আৰু কেইবাটাও দিশ আছে, যেনেকে মহিলাসকল বেছি প্ৰভাৱিত বা আগৰ জেনেৰেশ্যন আমাৰ যোনটো এতিয়া জেন জি বুলি কওঁ, তেওঁলোকে একচুৱেলি বেছি কণ্ট্ৰিবিউট কৰা নাই যিহেতু তেওঁলোকে জন্ম হোৱাৰ আগতে বেছিভাগ হৈ আছিলে, যোনবিলাক 50 বা 60 বছৰৰ ওপৰৰ মানুহ তেওঁলোকেও একচুৱেলি জগৰীয়া বেছি, কিন্তু ভুক্তভোগী হৈ আছে যোনখিনি জেন জি বা তাৰ পিছৰ জেনেৰেশ্যনখিনি, এইটো এটা ইণ্টাৰ জেনেৰেশ্যনেল কথাও আহি যায়। তেনেকে বহুতো দিশ আছে জলবায়ু ন্যায় যদি কথা আমি পাতো, কিন্তু বহুতে দীঘলীয়া হ'ব গোটেইখিনি।
1: হয় হয়, খুব সুন্দৰকৈ আপুনি ব্যাখ্যা কৰিলে, অশেষ ধন্যবাদ। ৰাতিপুৱাৰ আপোনাৰ এই ব্যস্ততাপূৰ্ণ সূচী, আজি বিভিন্ন কাৰ্যসূচী আছে আপোনাৰ আমি জানো, গতিকে অশেষ ধন্যবাদ আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে। আৰু শ্ৰোতাই নিশ্চয় উপকৃত হৈছে, অন্ততঃ এটা আভাস পাইছে আমাৰ দায়িত্ব কি। আপুনি যেনেদৰে কৈছে সকলোৰে কৰণীয় আছে, দায়িত্ব আছে, যিসকলে ইতিমধ্যে বহুখিনি ক্ষতি কৰিলে বুলি আপুনি কৈছে, এটা জেনেৰেশ্যনৰ কথা আছে, গতিকে অশেষ ধন্যবাদ আপোনাক আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে।

হয়। আৰু শ্ৰোতা, সেয়া আছিল ঋতুৰাজ ফুকন, এগৰাকী পৰিৱেশবিদ, বিভিন্ন কেইবাবছৰ ধৰি এই ক্ষেত্ৰখনত তেখেতে কাম কৰি আছে। আৰু আমি জনাইছোঁ যে আমাৰ অনুষ্ঠান ইতিমধ্যে ঘোষণা কৰিছিলোঁ, ডক্টৰ জয়দীপ বৰুৱাহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে, আপোনাক স্বাগতম জনাইছোঁ। তেখেত সঞ্চালক এছটেক, আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ। গতিকে বহুত দীঘলীয়া কথা হৈছে ডক্টৰ বৰুৱা, আমি এটা গান শুনি ল'ম, সুধা কণ্ঠৰ এটা খুব সুন্দৰ গীত, মোক জংলি জংলি দুনিয়াই কয় জংঘলে মোৰ ঘৰ, মুক্ত হাৱা মোৰ বন্ধু, নকল জীৱন মোৰ পৰা। আজি যিটোৰ আমি বাধ্য হৈ গৈছোঁ আচলতে এটা নকল জীৱন জীয়াবলৈ, গতিকে ধৰক সেই গীতটো শুনিলাম, তাৰপিছত আপোনাৰ সৈতে আমি বিতংকৈ কথা পাতিম আমাৰ যেতিয়া আজি বিষয়।

0: আদৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড। আজি বিশ্ব পৰিৱেশ দিৱস, তাৰ সৈতে সংগতি ৰাখি আমি আজিটো বিষয় ৰাখিছোঁ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে আমাৰ দায়িত্ব পালন কৰোৱা হওক। আৰু ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত আছে ডক্টৰ জয়দীপ বৰুৱা, সঞ্চালক এছটেক। পুনৰবাৰ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: অতি এটা গুৰুত্বপূৰ্ণ দিন আজি, আপোনাৰ অসংখ্য কাৰ্যসূচী আছে, ৰাতিপুৱা কাৰ্যসূচী কৰি আহিছে, আৰু ধৰক সকলোৱে আমি আজিৰ এই দিনটোত সজাগ হৈ থাকোঁ। কিন্তু প্ৰকৃতিক লৈ কেতিয়াবা আমাৰ যিটো ব্যৱহাৰ সদায় একে হৈ নাথাকে, আমি কেতিয়াবা বৰ ৰুক্ষ হৈ যাওঁ। ভূপেন হাজৰিকাই যিটো সুধাকণ্ঠই গাই থৈ গ'ল, নকল জীৱন এটাত আমি যেন অভ্যস্ত হৈ পৰিছোঁ, ডক্টৰ বুঢ়া তেনেকুৱা লাগে। আৰু মুক্ত হাৱাৰ কথা কওঁ, আচলতে আমি মুক্ত হাৱাৰ মাজতে থাকিব লাগে, প্ৰকৃতিৰ লগতে থাকিব লাগে। এইবাৰ বিষয়টো তেনেকুৱা, ইনস্পায়াৰ্ড বাই নেচাৰ বুলি কৈছে। আৰু আমি ধৰক যিটো বস্তু হ'ব লাগে সেইটো এদিনৰ কাৰণে ভাবি আমি আজিকালি আনন্দিত হওঁ যে আমি নদী এখনৰ মাজত সোমাই পৰিছোঁ, আমি বোকা পানী গচকিছোঁ, আমি গছৰ থকা ঠাইত গৈছোঁ চহৰৰ পৰা। মানে ধৰক এই কথাটো যে এটা যে কেতিয়াবা বেয়াও লাগে ভাবিলে আৰু আচৰিত লাগে, কি ক'ব ডক্টৰ প্ৰাৰম্ভ
1: কি হৈছে? এতিয়া আমি সুধাকণ্ঠৰ যিটো গীত আমি শুনিলোঁ, তাতে এইটো কথা আমি তেখেত সুন্দৰকৈ কৈছে যে আমাৰ যিটো কৃত্ৰিমতা
0: হয়
1: সেইটোৱে আমাৰ গোটেই জীৱন ধাৰণ শৈলীটোৱে পৰিৱৰ্তন কৰিছে, আৰু তাৰ ফলত হৈছে কি প্ৰকৃতিৰ ওপৰত হেঁচাটো বৃদ্ধি পাইছে। এতিয়া আপুনি যিখিনি কথা ক'লে যে কেতিয়াবা আমি গৈ হালৰ মৈত দৌৰিলোঁ, কেতিয়াবা খেতিপথাৰত গ'লোঁ, কেতিয়াবা বোকা গুচকিলোঁ, কেতিয়াবা জংঘলৰ মাজলৈ গৈ দুখন ফটো ল'লোঁ, সেইটো মানে প্ৰকৃতিক ভাল পোৱাটো এটা টুৰিজিমৰ নিচিনা হৈছে। কিন্তু সেইটো হ'ল কি প্ৰকৃতিৰ মাজত নিবিড়ভাৱে আমি থাকি ভাল পোৱা যিটো স্বভাৱ সেইটো কিন্তু আমি গঢ়ি তুলিব পৰা নাই। গতিকে আমি এতিয়া চহৰতে ডাঙৰ দীঘল হোৱা, গতিকে চহৰৰ যিটো পৰিৱেশ আমি দেখি আহিছোঁ, আমি গুৱাহাটীখনকে যদি চাওঁ আজিৰ পৰা 30 বছৰ আগৰ গুৱাহাটীখন বা 40 বছৰ আগৰ গুৱাহাটীখন, গুৱাহাটীত এনেকুৱা যিবিলাক দ ঠাই আছিল, বিল বুলি কওঁ আমি, কিমান পাহাৰ আৰু বিল, তাৰ মাজত কিছু ওখ ঠাই, তাতে মানুহৰ জনবসতি আছিল। সেই বিলবিলাকত আমি এটা সময়ত গৈ বৰশী বাইছিলোঁ, মেটেকানি আছিল বা পানী আছিল, পাহাৰৰ পানীবিলাক সেই বিলবোৰলৈ যায়, খালবিলাক, আৰু সেই আমাৰ গতিকে বানপানীৰ সমস্যাটো ইমান নাছিল, আছিল কিন্তু এতিয়াৰ নিচিনা ইমান
0: নাছিলে।
1: কিন্তু লাহে লাহে সেই বৰশী বোৱা ঠাইবিলাক এতিয়া নাইকিয়া হৈ গ'ল, এতিয়া বিলবিলাক আমি পুতি ঘৰ বনালোঁ, উপায় নাই। আমাৰ জনসাধাৰণ সকলো গুৱাহাটীমুখী বা চহৰমুখী যি আমাৰ এটা জীৱনশৈলী গঢ়ি উঠিলে, সকলোকে কাম লাগে, কাম বিচাৰি গুৱাহাটীলৈ আহিলে ইয়াতেই লাহে অকণমান মাটি লৈ থাকিবলৈ লৈ লাহে লাহে বিল জলাশয়বিলাক আমাৰ নাইকিয়া হৈ আহিল, আৰু থকাখিনিৰ ওপৰতো এতিয়া যিটো হেঁচা সেইখিনি আচলতে গুৱাহাটীৰ যিটো আমাৰ ধাৰণ ক্ষমতা, সেই ধাৰণ ক্ষমতাটো যথেষ্ট কমি আহিছে। আৰু গতিকে এইটো মই গুৱাহাটীৰ উদাহৰণে দিছোঁ, সেইটো আচলতে সকলো ঠাইতে সেইটো প্ৰযোজ্য। গতিকে এদিন গৈ মানুহক দেখুৱাই বোকা পানী গচকি ফটো এখন তুলি সামাজিক মাধ্যমত দিয়া, সেইটোৱে আচলতে প্ৰকৃতিক ভাল পোৱা নুবুজায়, সেইটো এটা আমাৰ সাময়িক আনন্দ। গতিকে আমি এনেকুৱা এটা জীৱনশৈলীৰ কাৰণে এতিয়া চিন্তা, আমি আচলতে আজি কিমান বছৰ ধৰি, যোৱা প্ৰায় 25-30 বছৰ ধৰি আমি জলবায়ু পৰিৱৰ্তনৰ কথা কৈ আহিছোঁ, সেইলৈ চিন্তা আমি আলোচনা কৰিছোঁ, বিভিন্ন কৰ্মশালা পাতিছোঁ, সজাগতা কৰিছোঁ, কিন্তু আচলতে যিটো একশ্যন হ'ব লাগে সেই একশ্যনটো হোৱা নাই। সেইকাৰণে এবাৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ যিটো শ্লোগান সেইটো দিছে নাও ফৰ ক্লাইমেট,
0: নাও ফৰ ক্লাইমেট,
1: গতিকে জলবায়ু

0: এটি আর গতিকে এই জলবায়ু নাই গত্যন্তৰ নাই নাওফৰ ক্লাইমেট বুলি কোৱাৰ লগে লগে আমাৰ যে চিন্তাধাৰাবিলাক সম্পূৰ্ণ এতিয়া আমাৰ চিন্তা কৰিলে আচলতে সময় নামি কামত লাগিব লাগে গতিকে তাৰ সেইকাৰণে আৰু এটা কথা কৈছে যে এইবাৰ যিটো আমাৰ বিষয়বস্তু ৰদ দিছে যে প্ৰকৃতিৰ দ্বাৰা আমি অনুপ্ৰাণিত হ'ব লাগিব জলবায়ুৰ বাবে আৰু আমাৰ ভৱিষ্যতৰ
1: বাবে
0: গতিকে গোটেই অনুপ্ৰাণিত আমি প্ৰকৃতিৰ পৰা ল'ব
1: লাগিব
0: গতিকে আমি কৈছোঁ যে নেচাৰ বেছড চলিউশ্যন প্ৰকৃতিভিত্তিক সমাধান লাগিব আমাৰ ভৱিষ্যতৰ যিটো জীৱন জীৱনশৈলী আমি যদি বেছিদিন ধৰি পৃথিৱীত এই জীৱ জগতখন বৰ্তাই ৰাখিব পাৰোঁ এতিয়া কথাবিলাক আচলতে এটা এতিয়া আৰু বৌদ্ধিক চিন্তা চৰ্চা বুলি ভাবি থাকিব নালাগে এতিয়া আমি হাতে কামে কাম কৰিব লাগিব নহ'লে নহ'ব
1: আমাৰ ইয়াতে ধৰক মানুহে ভাবে যে আমাৰ ক্ষতি হোৱা নাই বা উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কথাই আমি পাতিছোঁ যে আমাৰ গছ লতা লতিকা বন বহুত আছে বুলি ভাবোঁ আপুনি ইতিমধ্যেই ক'লে গুৱাহাটী 40 বছৰ আগত আপুনি বৰশী তাত বহিছিলে জলাশয় সময় আছিলে গতিকে তাত এতিয়া সেই পৰিৱেশ আৰু
0: নাই
1: সেই পৰিৱেশ নাই গতিকে পৰিৱৰ্তনটো আমি নিৰ্দিষ্ট কৰি দেখি আছোঁ কেতিয়াবা কেতিয়াবা আমি নামানো যে এটা ভৱিষ্যতত এনেকুৱা হ'বনে বাৰু বৰফ গলি ইমান পানী উঠি যাবনে চহৰবিলাক ঘূৰ যাবনে কথাবিলাক আমাৰ বিশ্বাস নহয় কৈ থাকিলেও
0: কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া শ্ৰী ঋতুৰাজ ফুকন ডাঙৰীয়ে কৈছে যে বাংলাদেশৰ যিটো কথা গতিকে পৃথিৱীৰ যিবিলাক সৰু সৰু দ্বীপ দ্বীপ আছিলে স্মল আইলেণ্ড বুলি আমি যিবিলাক কওঁ সেইবিলাক লাহে লাহে হয়তো সাগৰ পৃষ্ঠত জাহে যাবগৈ বহুতৰ ইতিমধ্যে সেইটো উপক্ৰম হৈছে তাৰ মানুহবিলাক ক'ত যাব সেইবিলাক আকৌ ওখ ঠাই বিচাৰি মাইগ্ৰেশ্যনত হ'ব শৰণাৰ্থী তেওঁলোক বেলেগ এখন দেশৰ শৰণাৰ্থী হ'ব আৰু তাৰ লগে লগে এটা সংঘাতময় পৰিৱেশৰ সৃষ্টি হ'ব গতিকে জলবায়ু পৰিৱৰ্তনটো অকল সেই ছায়েন্সত থকা নাই এইটো গৈ এটা সামাজিক সমস্যা গতিকে গোটেই পৃথিৱীত কিছুমান সামাজিক সমস্যা এতিয়া সৃষ্টি হ'বলৈ গৈ আছে আৰু হৈছেই বিভিন্ন বিভিন্ন দেশ উপদেশ মহাদেশ এইবিলাক আমি এতিয়া নিশ্চয়কৈ দেখা পাই আহিছোঁ অনুভৱ কৰিছোঁ আৰু যিটো অসমৰ কথা কৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল আমি যদি দেখা যাওঁ যে যোৱা কিছু বছৰ ধৰি আমি অসমতেই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবিলাক দেখিছোঁ যিটো ক্লাইমেট জাষ্টিছ বা জলবায়ু ন্যায়ৰ কথা কৈছে হয় যে যিসকল মানুহ এই জলবায়ু পৰিৱৰ্তনৰ কুফলবিলাক ভোগ কৰিছে তেওঁলোকে কিন্তু জলবায়ু পৰিৱৰ্তন সৃষ্টিকাৰক নহয় গোলকীয় উষ্ণতাৰ সৃষ্টিকাৰক নহয় তেওঁলোকৰ যিটো জীৱনশৈলী প্ৰকৃতিৰ লগত নিবিড়ভাৱে সম্বন্ধ থকা জীৱনশৈলী কিন্তু আমি যিসকলে প্ৰভাৱটোত পেলাইছোঁ আমি কিন্তু আমি বিশেষ সমস্যাৰ সমাধানৰ কাৰণে গমি গোটেইখিনি সমস্যাৰ সমাধান চহৰ অঞ্চলত পাই আছোঁ বানপানী হৈছে ওখ ৰাস্তাত আছোঁ ওখ ঘৰত আছোঁ ওচৰতে হস্পিটেলখন পাইছোঁ কিন্তু সেই মানুহখিনি যেতিয়া তেওঁলোকে বানপানীয়ে তেওঁলোকৰ খেতিডৰা বুঢ়াই পেলাব ৰাস্তা পদূলি ঢাকি ধৰিব পানীয়ে ঢাকি ধৰিব যাব হস্পিটেল যাবলৈ এখন ৰাস্তা নাই যাবৰ কাৰণে তেওঁলোকে ৰাস্তাটো নাই শিক্ষানুষ্ঠানত গৈ তেওঁলোকে থাকিব লগা আশ্ৰয় ল'ব লগাৰ কাৰণে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈছে এই গোটেই সমস্যা স্বাস্থ্যজনিত বিভিন্ন সমস্যা তেওঁলোক হৈছে গতিকে এই জলবায়ুৰ যিটো ন্যায় সেইটো ডাঙৰ কথা আৰু আমি অসমতে যোৱা কিছু বছৰ দেখা পাইছোঁ যে যিটো আমাৰ ভূমিস্খলনৰ দিনা আমাৰ ডিমাচা আৰু কাছাৰ এইবিলাক আমাৰ শেহতীয়া নিদৰ্শন
1: হয়
0: যে আমি আজি কেইবছৰমান আগৰ কথা চকুৰ আগত আমি দেখিছোঁ কিমান ক্ষতি হৈছে প্লাছ আমাৰ খৰাং সদৃশ পৰিস্থিতি অসমত এতিয়া সঘনাই হ'বলৈ আৰম্ভ কৰিছে কিছুমান ঠাইত এইবিলাক এতিয়া আমি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবিলাক আমি দেখিছোঁ আমাৰ দুই মেৰু বৰফাবৃত অঞ্চলৰ পৰা প্ৰভাৱ আমি ইয়াত সকলো কাৰণ এই গোটেই বস্তুটো এটা গ্ল'বেল ফেনোমেনা কোনোবা এঠাইত হোৱাৰ প্ৰভাৱ আমাৰ ইয়াতো পৰিছে তো এই কথাবিলাক আচলতে এতিয়া অকল চিন্তা কৰিলে নহ'ব আমাৰ প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব কিন্তু এই তাৰ কাৰণে কিন্তু আমাৰ যিটো লাইফষ্টাইল চেঞ্জ সেইটো খুবেই প্ৰয়োজন আমি যিধৰণে এতিয়া আমি এটা অত্যাধুনিক জীৱনশৈলী আৰু আমাক লাগ বুলিলে বস্তুটো লাগে এইটো আচলতে এতিয়া লাহে লাহে আমি কমাব লাগিব আমি সকলোৱে কৈছোঁ যে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিব লাগে কিন্তু আমি কিমানে কৰি আছোঁ তেনেকুৱা ধৰণৰ কথাবিলাক আৰু সেইকাৰণে আমাৰ যিটো মিছন লাইফ লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট তাত আমাৰ যিকেইটা 72টামান একশ্যন আমাক দিয়া আছে তাৰ গোটেইখিনি একশ্যনেই কিন্তু আমি দৈনন্দিন জীৱনত ল'ব পৰা একশ্যন আমি বিভিন্ন এনেকুৱা ধৰণৰ ষ্টুডিঅ'ত আহি আলোচনা কৰিছোঁ ড্ৰয়িং ৰুমত আলোচনা কৰিছোঁ আলোচনা চক্ৰ কৰিছোঁ কৰ্মশালা পাতিছোঁ কিন্তু আমি নিজে যেতিয়া কৰিব লগা হয় সেই কামটো আমি নকৰোঁ আমি আমাৰ সকলোৰে ঘৰতে এচিটো আছে এচিটো চলাই থ'লোঁ ওলাই আহোঁতে অফ কৰি থোৱা নহ'ব ফেনখন ৰুমৰ পৰা ওলাই আহোঁতে অফ কৰি থোৱা নহ'ব এই কথাবিলাকতো কৰিব পৰা কাম
1: হয়নে
0: এই কথাবিলাক আমি চাব লাগিব আৰু সেইকাৰণে এই আজি এই বিশ্ব পৰিৱেশ দিৱসটো আচলতে এটা দিৱস বুলি পালন কৰিব নালাগে যিহেতু এটা আমি প্ৰতিশ্ৰুতি লোৱাৰ সময় আমি গোটেই বছৰটোতে আচলতে আমি পৰিৱেশ সম্বন্ধীয় বিভিন্ন দিৱস পাতোঁ

0: বাইশে পাতিলো আর্থ ডে ধরিত্রী দিবস, তাতো আমি কিছু প্রতিশ্রুতি প্রদান করেছো নিজে নিজে, কিন্তু সেই প্রতিশ্রুতিটা যদি শেষ হয়ে যায় সেইখানে যদি রূপায়ণ করবলে না যাও, এনে প্রত্যেক বছর আমি বিশ্ব পরিবেশ দিবস পাতি থাকি, আহি থাকি গিয়ে থাকি, একটা উৎসবে উৎসবমুখর পরিবেশ একটা হব, কিন্তু শেষত গিয়ে পেলায় কি হবো না জানো,
1: ফলটা নহব।
0: আজি এটা রাতেপা মানে আপনার স্টুডিওলে আহতে একটা গছপুলি রুই থাকি আছো একটা কার্যসূচী আরম্ভ করে, কিন্তু কাইলে যদি গিয়ে মানে গছপুলি জিয়াই আছে না সবলে না যাও, তাহলে এই একটা উৎসবে হল।
1: হয় নিশ্চয় সুন্দর গতি, ডক্টর বৰুৱা, আমি এতিয়া বিষয়টো আজি এনেকে ৰাখিছোঁ যে যদিও পৰিৱেশ দিৱসৰ কথা আমি নিজকে তাত সাঙুৰি লৈছোঁ যে আহক আমি ভৱিষ্যৎ প্ৰজন্মৰ বাবে নিজৰ দায়িত্ব পালন কৰোঁ, আহক ভৱিষ্যৎ প্ৰজন্ম সুৰক্ষা কৰাৰ ক্ষেত্ৰত সেইটো আমি কৰিব লাগিব। আমি ভাবিছোঁ আমিতো চলি যাওঁ যেনে তেনে, আমি ভাবি লৈছোঁ সেইকাৰণে বেছি চিন্তা কৰা নাই, মানে চিন্তা নকৰে সাধাৰণ মানুহে যিখিনি কৈছে ধৰক প্ৰতিশ্ৰুতি থাকি গ'ল, কিন্তু আমি সেই চিন্তা কৰিব লাগিব। আপুনি যিটো কৈছে এতিয়া হাতে কামে লগাৰ সময়টো একেবাৰে আহি পৰিছে, আমি নিজৰ নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব। আমি এই বিষয়ে আৰু আপোনাৰ সৈতে কথা পাতিম, গীত এটি শুনি লওঁ আৰু শ্ৰোতা বা নীলিমা খাতুনৰ কণ্ঠত, তাৰপাছত ডক্টৰ জয়দীপ বৰুৱাৰ সৈতে পুনৰ আজিৰ যিটো বিষয় আমাৰ অতি গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়ে কথা পাতিম। আপোনালোকৰ বাৰ্তাসমূহ আছে, সেই বাৰ্তাসমূহ ল'বলৈ চেষ্টা কৰিম, আৰু আজিৰ যদি বিষয়টোৰ সম্পৰ্কত কিবা তেনেধৰণৰ বাৰ্তা দি সেই বাৰ্তাসমূহ ভাগ বতৰা কৰি ল'ম, আমি তেনেধৰণৰ বাৰ্তা দিব পাৰে। আপোনালোকৰ অঞ্চলত আজি প্ৰকৃতি দিৱসৰ দিনা, বিশ্ব প্ৰকৃতি দিৱসৰ দিনা কিবা কাৰ্যসূচী হৈছে নেকি সেয়াও লিখিব পাৰে, গছপুলি ৰোপণকে ধৰি তেনেকুৱা ধৰণৰ যদি কিবা কাৰ্যসূচী হৈছে আমাক জনাব পাৰে, আমি ভাগ বতৰা কৰি ল'ম। আদৰ শ্ৰোতা, যিহেতু এই অনুষ্ঠান আপোনালোকে জ্ঞাত, আমাৰ অফিচিয়েল যিটো ফেচবুক পেজ এ আই আৰ গুৱাহাটী তাত লাইভ হৈ আছে, এ আই আৰ কেপিটেল গুৱাহাটীৰ জি কেপিটেল বাকী এটা স্মল লেটাৰ্ছ, তাত লিখি আপোনালোকে সুন্দৰকৈ বাৰ্তা দিব পাৰে। গীত এটি শুনিছোঁ, তাৰপিছত আমি পুনৰ উভতি আহিম।

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটা অতি বিশেষ খণ্ড বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি আমি যিটো বিষয় আনিছোঁ যে ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আহক আমি আমাৰ নিজৰ দায়িত্ব পালন কৰোঁ। ষ্টুডিঅ'ত উপস্থিত আছে এছটেকৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা। ডক্টৰ বৰুৱা পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। গতিকে আমাৰ দায়িত্ব এতিয়া কেনেদৰে পালন কৰিম, এতিয়া একশ্যনৰ কথাটো আপুনি ক'লে, এতিয়া আমাৰ কি কি কৰণীয়, আপুনি এটা কাম কৰি আহিছে ৰাতিপুৱা, বৰ শুভ কাম, গছপুলি ৰোপণ, ধৰণীখন যাতে সেউজীয়া হৈ থাকে প্ৰথম কথা আমাৰ। এই কামটোকে আমি ধৰক কেনেদৰে নিজৰ বুলি ভাবি আগবঢ়াই নিব, কোনো চৰকাৰী কাৰ্যসূচী নহয়, কোনো সংস্থাই দিয়া কাম নহয়, মোৰ কাম বুলি ভাবি, মোৰ ভৱিষ্যৎ প্ৰজন্মৰ ভাবি কেনেদৰে আমি আগবঢ়াব পাৰোঁ, কেনেদৰে অনুপ্ৰাণিত হ'ব পাৰোঁ, কাৰণ প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত হোৱাৰ কথাই কৈছে আমাৰ।
1: মই এই ক্ষেত্ৰত যথেষ্ট এটা ইতিবাচক চিন্তাৰে আগবাঢ়িছোঁ যে আমাৰ যিবিলাক সজাগতা আজি ইমান বছৰ হৈ থাকিল তাৰ যেন কিছু ফল লাহে লাহে ধৰিবলৈ আৰম্ভ কৰিছে। আজি অলপ অলপ এতিয়া হৈছে কি, এটা সময় আছিল যেতিয়া এনেকুৱা ধৰণৰ বিশ্ব পৰিৱেশ দিৱস উৎসৱবিলাকত আমি যেতিয়া বৃক্ষৰোপণ কৰোঁ সেইবিলাকৰ যত্ন লোৱাটো সাধাৰণতে দেখা নাযায়, ৰুই থৈহে তাৰপিছত সেইবিলাকো পাহৰি যায়। কিন্তু যোৱা তিনি চাৰি বছৰ মই এটা ইতিবাচক দিশ দেখা পাইছোঁ যে গছপুলিবিলাক ডাঙৰ কৰাৰ দায়িত্ব এতিয়া বহুতে লোৱা গৈছে। কাৰণ আমি জানো যে এই আমাৰ উদ্ভিদ জগতখন হ'ল আমাৰ জলবায়ুৰ যিটো গোলকীয় উষ্ণতা সেইটো কিছু কমোৱাৰ এটা ডাঙৰ ধাৰক, যে আমাৰ যিটো কাৰ্বন ডাই অক্সাইড আমাৰ শোষণ কৰি ৰাখে সেইটো আমি লাহে লাহে হয়তো বুজি পোৱা হৈছোঁ তাৰ প্ৰয়োজনটো। গতিকে আজি বিভিন্ন আমি সাধাৰণতে এতিয়া অসমত প্ৰায় 3-4 হাজাৰ আমাৰ ইক' ক্লাব আছে, সেই ইক' ক্লাববিলাকৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ প্ৰত্যেক বছৰে বৃক্ষৰোপণ কৰে। এইবছৰ আমি এটা নতুন কাৰ্যসূচী লৈছোঁ যে এক পীৰ মাকে নাম, যে নিজৰ মাতৃ নামত এই ধৰিত্ৰীক সেৱা কৰিবৰ বাবে এটাকে গছপুলি ৰোৱাই নহয় সেইটো ডাঙৰ কৰিব লাগে। আৰু এখন আমি খুব ডাঙৰ টাৰ্গেট দিয়া নাই, এখন এখন বিদ্যালয়ত যদি 10-15 জোপাকৈ গছ আজি ৰোৱে, সেই ইমান 3,000 বিদ্যালয়ত যদি ৰোৱে কিমানখিনি হ'ব, সেইখিনি যদি দেখাত সৰু প্ৰচেষ্টা যদি ডাঙৰ দীঘল কৰিব পাৰে নিজে স্কুলত পঢ়ি থকা দিনটোতে, এইটোৱে হয়তো তেওঁলোকক এটা ভৱিষ্যতৰ বাবে অনুপ্ৰাণিত কৰিব যে তেওঁলোকে কিবা এটা কামটো কৰিছে অন্তত। তৃতীয় কথাটো হ'ল কি, আমাৰ যিবিলাক জীৱনশৈলী এতিয়া লাহে লাহে মই আৰু ইতিবাচক সেইকাৰণে কৈছোঁ যে আমাৰ চৰকাৰী চিন্তা চৰ্চাবিলাকো আজিকালি অলপ বেলেগ হৈছে। যে আমি এতিয়া ইলেক্ট্ৰিক ভেহিকেলৰ কথা কৈছোঁ, কিয় কৈছোঁ, যাতে আমি জীৱাশ্ম ইন্ধনৰ প্ৰতি ওপৰত যিমানে আমাৰ নিৰ্ভৰশীলতা কমাই থাকিম সিমানে আমাৰ এই যিটো আমাৰ কাৰ্বন ডাই অক্সাইডৰ বিকিৰণ বা এইবিলাক কথাবিলাক লাহে লাহে কমি যাব। গতিকে এইটো যে এটা এইটো এটা মিটিগেশ্যনৰ এটা পদক্ষেপ। গতিকে লাহে লাহে দেখিছোঁ যে আমাৰ দেশত ইলেক্ট্ৰিক যান বাহনৰ সংখ্যাবিলাক বাঢ়িছে, এইটো এটা এটা নীতিগত পৰিৱৰ্তন আৰু সকলোৱে গ্ৰহণ কৰিছোঁ, সেইটো এটা ডাঙৰ কথা। আৰু দ্বিতীয়তে হৈছে কি, এতিয়া আমি ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰশীলতা যেতিয়া কথা কওঁ বা আন্তৰ্জাতিক অৰ্থনৈতিক দিশটোৰ কথাও যদি কওঁ, তাতো কিন্তু এই জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাৰ কথাটো আহি যায়। শক্তিৰ ক্ষেত্ৰত আমি এটা আত্মনিৰ্ভৰশীল হোৱাৰ এটা ডাঙৰ প্ৰধান পথ হ'ব আমি এই যিটো নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ। আৰু ভাৰতবৰ্ষৰ যিটো লৈছে যে 500

মেগাৱাট 2030 চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি ব্যৱহাৰ হ'ব, সেই ক্ষেত্ৰতো আমি এতিয়া বহুত আগবাঢ়ি গৈছোঁ আৰু সেইটো জনসাধাৰণে অংশগ্ৰহণ কৰিছে। যেনে এতিয়া আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো সূৰ্য ঘৰ আঁচনি, সেইটোত যিটো এতিয়া ব্যাপক অংশগ্ৰহণ, আমাৰ ঘৰৰ ছাদবিলাকত আমি সৌৰ পেনেল লগাই নিজৰ গাঁঠিৰ ধন ব্যয় কৰিছোঁ, এইবিলাক দেখাত এতিয়া আজিও অকণমান সৰু কথা যেন লগা গৈছে। এতিয়া ভৱিষ্যতে কিন্তু ই আমাৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত বা আমাৰ জলকীয় উষ্ণতা ৰোধ কৰাত, কমাই দিয়াত যথেষ্ট অৰিহণা যোগাব। গতিকে ইতিবাচক চিন্তা চৰ্চা আৰম্ভ হৈছে, কিন্তু আমি আমাৰ যিটো ব্যক্তিগত জীৱনৰ যিটো ধাৰা, আমি সেইটোত বদলাব লাগিব অলপমান। আমাৰ যিটো আমাৰ যিটো লাক্সৰিয়াছ লাইফ বুলি কওঁ, সেইটো কিন্তু এতিয়া আৰু কোনে কিমান দামী গাড়ী চলাইছোঁ, কোনে কি কৰিছোঁ, কোনে কিহত ঘূৰিছোঁ, কিমান দামী কাপোৰ পিন্ধিছোঁ, দিনটোত কি কি খাইছোঁ, খাওঁতে আমাৰ কিমান আমাৰ ইন্ধনৰ ওপৰত প্ৰভাৱ পৰিছে, সেইবিলাকো আমাৰ এতিয়া চিন্তা কৰিব হ'ল। কাৰণ এই প্ৰত্যেকটো কথাই অত্যন্ত গুৰুত্বপূৰ্ণ।

0: পরিস্থিতি বা ক'ৰবাত হঠাৎ যিটো আমি ৱেডাৰ এক্সট্ৰিমিটিজ বুলি কওঁ, জলবায়ুৰ চৰম বতৰৰ চৰম অৱস্থা, সেইটো এতিয়া নিয়মীয়া ঘটনাত পৰিণত হৈছে। এতিয়া উদাহৰণস্বৰূপে যদি এনেকুৱা ধৰণৰ আমাৰ খৰাং সদৃশ পৰিস্থিতিবিলাক বাঢ়ি বাঢ়ি গৈ থাকে, ভৱিষ্যত প্ৰজন্মক হয়তো কোনোবাই ক'ব লাগিব যে তেওঁৰ বাৰিষাত যদি বৰষুণ নাহে তেতিয়া আঘোণৰ পথাৰৰ দ্বাৰা কি হ'ব।
1: হয়,
0: গতিকে এনেকুৱা হ'ব যে এনেকুৱা যদি ক'ব লগা হয় যে এইবাৰ বাৰিষাত বৰ্ষা নাহিল, আঘোণৰ সোণালী দলিচাখনেৰে আহিবনে বাৰু লক্ষ্মীবী মোৰ ঘৰলৈ দুনাই, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কিছুমান ঠাইত হ'ব নেকি, এইটো কিন্তু গভীৰভাৱে চিন্তা কৰিবলগীয়া কথা। গতিকে আমি এই গাঁও অঞ্চলৰ লোকসকলৰ কথাও চিন্তা কৰিব লাগিব যে আমি ইয়াত আনন্দ কৰিবলৈ গৈ সেইখিনি লোকক যদি আমি ন্যায় দিব নোৱাৰোঁ, গতিকে এই কথাবিলাক চিন্তা কৰিম। এইটো এটা গ্ল'বেলি চিন্তা কৰিব, গোলকীয়ভাৱে চিন্তা কৰিবলগীয়া কথা, কাৰণ জলবায়ু পৰিৱৰ্তনৰ কথাবিলাক কিন্তু এটা গোলকীয় কথা, কিন্তু প্ৰভাৱটো এনেকুৱা স্থানীয় ভিত্তিত পৰে। সেইকাৰণে যিটো ক্লাইমেট জাষ্টিছৰ কথা আমি কৈ আছোঁ সেইটোৱে কথা। গতিকে ভৱিষ্যত প্ৰজন্মক সেইকাৰণে এইবাৰ আৰু এটা গুৰুত্বৰ কথা হৈছে ইক' ৰেষ্টৰেশ্যন, পৰিৱেশৰ পুনৰুদ্ধাৰ। যিবিলাক ঠাই আমাৰ ইতিমধ্যে জলবায়ু প্ৰাকৃতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে সেইবিলাকক কেনেকৈ আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ, বিপৰ্যস্ত জলাশয়বিলাক, বিপৰ্যস্ত এখন নদী, বিপৰ্যস্ত এখন জংঘল, সেইবিলাকক আমি কেনেকৈ পুনৰুদ্ধাৰ কৰি পেলাই এটা আগৰ অৱস্থালৈ আনিব পাৰোঁ, তেতিয়াহ'লে যিটো আমাৰ কাৰ্বন চিংক বুলি কয়, আনকি আমাৰ সাগৰবিলাকো, সাগৰ মহাসাগৰ এতিয়া বিপদৰ পৰা মুক্ত নহয়। কাৰণ আমি যিটো কওঁ যে এইবাৰ নতুন এটা বিশ্ব যিটো আমাৰ ৱৰ্ল্ড মেটেৰিয়লজিকেল অৰ্গেনাইজেশ্যন বুলি কয়, তেওঁলোকে এটা নতুন ইণ্ডিকেটৰ দিছে যে আমাৰ নেট এনাৰ্জি বেলেঞ্চ, সেইটো হয় কি যিমান সূৰ্যৰ পৰা আমাৰ যিমান শক্তি পৃথিৱীলৈ পৰিলে আৰু সেই কিমান শক্তি ওলাই গ'ল, তাৰ যিটো ভাৰসাম্য সেইটো লাহে লাহে হেৰাই যোৱা বুলি কৈছে, আৰু যিটো অতিৰিক্ত শক্তি আমাৰ যেনে সৃষ্টি হৈছে সেইটো ক'ত গৈ আছে, যিটো ওলাই যাব পৰা নাই পৃথিৱীৰ পৰা, সেইটো বেছিখিনি 91% আমাৰ মহাসাগৰে এইটো এবজৰ্ব কৰে। আৰু মহাসাগৰে আমি জানো যে কাৰ্বন চিংক হিচাপে কাম কৰে, যদি মহাসাগৰৰ পানীৰ সেই অতিৰিক্ত শক্তিভাৱ শক্তিখিনি যদি আৰু মহাসাগৰত গুচি যায় কাৰ্বন ডাই অক্সাইডবিলাক এৰি দিব, আকৌ গোলকীয় উষ্ণতাত তাৰ প্ৰভাৱ পৰিব। গতিকে এই যে সৰু সৰু কথাবিলাক, সেইকাৰণে কৈছে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি যদি এতিয়াই চিন্তা নকৰোঁ, বিশেষকৈ আমাৰ যিটো কাৰ্বন ডাই অক্সাইডৰ যিটো বিকিৰণ বা গোলকীয় উষ্ণতাৰ যিটো কথা কৈছে যে ঔদ্যোগিক বিপ্লৱৰ পৰা আমি 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত যদি বৃদ্ধিৰ সময়ত আমি বান্ধি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ ভয়াৱহ ভৱিষ্যত। কিন্তু ইতিমধ্যে যোৱা এটা দশক মানে 2015-2025ৰ যিটো 11 বছৰ পৃথিৱীৰ আটাইতকৈ মানে যিটো গড় উষ্ণতা আটাইতকৈ বেছি বুলি কৈছে, তাৰমানে আৰু এইটো প্ৰায় আমাৰ 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওচৰ ওচৰ চাপিছে, প্ৰায় 1.40 ডিগ্ৰী, তাৰমানে এটা সাংঘাতিক এলাৰ্ম আমাৰ কাৰণে আহি আছে। গতিকে এতিয়া সেইকাৰণে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি প্ৰত্যেকজন নাগৰিকে এটাই মানে কৈছোঁ লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট বুলি যিটো আমি কৈছোঁ, আমাৰ পৰিৱেশৰ বাবে যিটো জীৱনশৈলী, এইটো যদি আমি এতিয়া যদি পৰিৱেশসন্মত কৰি নলওঁ, হয়তো এই যে 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ যিটো থ্ৰেচহল্ড এইটো যদি পাৰ হৈ যাওঁ কিন্তু আমাৰ, তেতিয়া আমি এইবিলাক লৈ আমাৰ লাগজাৰিয়াছ লাভৰ কথা চিন্তা কৰি লাভ নাই, আৰু আমি সকলোৱে বিপদত পৰিম।
1: 2 ডিগ্ৰী বঢ়ালে কৈছে গোটেই
0: তেতিয়া আৰু এইবিলাক আনন্দ কৰি লাভ নাই, আৰু এইবিলাক আমি একো আনন্দ কৰিব নোৱাৰোঁ, কোনে কিমান দামী গাড়ী লৈছোঁ, কোনে কেনেকৈ চলিছোঁ, আমি প্লাষ্টিকৰ পেকেটটো পেলাবলৈ এবাৰো মনটোত নাভাবোঁ, হয় নহয়? এই গোটেই কথাবিলাক এতিয়াও আমাৰ মেলেৰিয়া মিটিঙে এইবিলাক এবাৰ পেলাবলগীয়া বটল পানী বটল দিয়ে আছোঁ, কৈ আছোঁ কিন্তু দিব নালাগে, দিব নালাগে বুলি মই জানো, তথাপিও মই মিটিঙত সেই বটলটো দিছোঁ। এইবিলাক আচলতে এৰিব পৰা অভ্যাস, তথাপি আমি নেৰোঁ। আৰু আজি বিশ্ব পৰিৱেশ দিৱসত ভাবোঁ যে এইবিলাক চিন্তা আমি কৰিব লাগে যে কেনেকৈ আমি এইবিলাক কমাই আনিব পাৰোঁ।
1: নিশ্চয় ডক্টৰ বৰুৱা, এই বিষয়ে আমি কথা পাতিম। গীত এটি শুনিলোঁ, আপুনি বৰষুণৰ কথা কৈছে, যদি বৰষুণ নাথাকে কেনেকুৱা হ'ব পৃথিৱীখন, কাৰণ সকলোৱে প্ৰকৃতি এই পানী নদ নদীৰ কথা কৈছে, পানীয়ে প্ৰাণ বুলি কয় জীৱকুলৰ, মানুহকে ধৰি অন্যান্য জীৱকুল, গতিকে এনেকুৱা কথা। আৰু জুবিন গাৰ্গৰ এটা সুন্দৰ গীত আছে, বিভিন্ন গীত গাই থৈ গৈছে, তেখেত প্ৰকৃতি প্ৰেমী আছিলে আমি সকলোৱে জানো, প্ৰকৃতিৰ কাৰণে তেখেতে সদায় যুদ্ধ কৰিবলৈ গৈছিলে, লগতে তেখেতে নিজৰ চাৰিওকাষটো সদায় সেউজীয়া কৰি ৰাখিছিলে। তেখেতৰ এটি গীত শুনাব খুজিছোঁ আদৰ শ্ৰোতা, তাৰপাছত ডক্টৰ বৰুৱাৰ সৈতে পাছৰ কথা এনেকৈ পাতিম, লগতে আপোনালোকৰ বাৰ্তাসমূহ পঢ়িবলৈ আমি যত্ন কৰিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড।

0: বিলাকত আমি বিফল হ'ম। গতিকে প্ৰকৃতিৰ পৰা আমি জ্ঞান আহৰণ কৰিব লাগিব তেতিয়া হ'ব। আৰু মই ভাবোঁ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা এতিয়া হৈছে, যদি ভৱিষ্যতৰ কথা চিন্তা কৰোঁ, আমাৰ আজিকালি বিদ্যালয়বিলাকত পৰিৱেশ শিক্ষাটো এতিয়া প্ৰায় বাধ্যতামূলক, কিন্তু আমি পৰিৱেশ শিক্ষাটো কেনেকৈ দি আছোঁ? যে কেতিয়াবা নম্বৰ হ'বৰ কাৰণে কেইটামান বস্তু মুখস্থ কৰিছোঁ, নে আমি প্ৰকৃতিভাৱে নিবিড় হোৱাৰ কিবা এটা সুযোগ দিছোঁ? গতিকে মই ভাবোঁ যে আমাৰ প্ৰকৃতিক পৰিৱেশ শিক্ষাৰ যিটো আমাৰ পাঠ্যক্ৰম, সেইটো অলপমান আকৌ নতুন ধৰণে চিন্তা কৰিব লাগিব ভৱিষ্যতৰ কথা চিন্তা কৰি, যে আমি ল'ৰা ছোৱালীখিনিক অন্তত মাহত দুবাৰো যদি প্ৰকৃতিৰ মাজলৈ নি প্ৰকৃতিৰ শিক্ষা দিব পাৰোঁ। তাৰ কাৰণে গুৱাহাটীৰ পৰা নি কাজিৰঙা অভয়াৰণ্যত নিব লাগিব বুলি কথা নাই। গুৱাহাটীৰ আশে পাশে বহুত তেনেকুৱা জেগা আছে, বা যোৰহাটৰ আশে পাশে আছে, শিলচৰৰ আশে পাশে আছে, তেনেকুৱা কিছুমান জেগা আমি নিৰ্বাচন কৰি থৈ দিব লাগে। সেই একোখন একোখন বিদ্যালয় তালৈ মাহেকে প্ৰশিক্ষণ নিয়া ল'ৰা ছোৱালীখিনিক নি এটা দিন নিবিড়ভাৱে প্ৰকৃতিৰ মাজত থাকি প্ৰকৃতিক বুজিবলৈ চেষ্টা কৰক, বা নিজৰ ঘৰত যদি এখন বাৰী আছে, সেই বাৰীখনো এখন এটা প্ৰাকৃতিক প্ৰকৃতি হিচাপে যদি প্ৰকৃতিৰ এটা অংগ হিচাপে লওঁ, তাৰ পৰাও বহুত কথা শিকিব পাৰোঁ। নিজৰ অঞ্চলটোৰ যদি আমাৰ জীৱ বৈচিত্ৰৰ ডকুমেণ্টেশ্যনখিনি নিজে কৰিবলৈ শিকায়, তেতিয়াও প্ৰকৃতিৰ লগত এটা সম্বন্ধ স্থাপন হয়। গতিকে প্ৰকৃতিৰ লগত সম্বন্ধ স্থাপন কৰিব নোৱাৰিলে এইটো পাঠ্যক্ৰমত আবদ্ধ থকা এটা বিষয় হৈ থাকিব, আৰু ভৱিষ্যত প্ৰজন্মই আমাৰ ইয়াত প্ৰকৃতি সুৰক্ষাৰ কাৰণে কাম কৰিবলৈ অনুপ্ৰেৰণা লাভ নকৰে। কাৰণ এইটো এনভাইৰনমেণ্ট এডুকেশ্যন ইজ এ পাৰ্ট অফ লাইফ। আমি জীৱ জন্ম হোৱাৰ দিনটোৰ পৰা মৃত্যু দিনটোলৈকে আমি যিহেতু প্ৰকৃতিৰ লগত ৰাখিম, গতিকে এইটো ৱে অফ লাইফ হিচাপে যদি আমি নলওঁ, এইটো অকল পাঠ্যক্ৰমত কেইটামান লেচন মুখস্থ কৰাই আমি একো উদ্দেশ্য সফল কৰিব নোৱাৰিম।
1: আৰু আমি প্ৰকৃতিক বেলেগে চালে নহয়, আমিওতো প্ৰকৃতি,
0: আমি প্ৰকৃতিৰ এটা অংশ অংশ,
1: এটা আমি হলে বেলেগকে
0: থকাৰ
1: নিচিনা হয়।
0: সেইটোৱে
1: আমি যে সংলগ্ন প্ৰকৃতি এটা অংশ কথা কৈছে, সেইটো ভাবিহে আমি আগবাঢ়িব লাগিব। ডক্টৰ বৰুৱা, আমাৰ ষ্টুডিঅ'ৰ ঘড়ী ইংগিত দিছে আমাৰ সময় শেষেই হৈছে প্ৰায়, শেষত কিবা বাৰ্তা দিব নেকি শ্ৰোতাই যি শুনি আছে, বা এষ্টেকৰ কিবা মিছন ভিজন যদি কিবা কয়?
0: আমি এষ্টেকৰ ফালৰ পৰা আমিতো কৈছোঁ যে এইবাৰ আমি এষ্টেক আৰু বিজ্ঞান নগৰী গুৱাহাটী আমি একেলগে পাতিছোঁ, আৰু তাৰ লগে লগে আমি অসমৰ যিমান ইক' ক্লাব আছে সেই ইক' ক্লাববিলাকত আমি এটা বিস্তৃত কাৰ্যসূচী লৈছোঁ। আৰু তাৰোপৰি আমি এতিয়া আমি যিটো ক্লাইমেট জাষ্টিছৰ কথা কৈ আছোঁ, যে আমাৰ এডেপ্টিভ কেপাচিটি অফ দি ভিলেজ ৰুৰেল পিপুল, মানুহবিলাকৰ যিটো অভিযোজন ক্ষমতা সেইটো বৃদ্ধি কৰিব লাগে, তাৰ কাৰণে আমি এটা কাৰ্যসূচী লৈছিলোঁ যে মুখ্যমন্ত্ৰীৰ জলবায়ু পৰিৱৰ্তন হেৰি এটা কাৰ্যসূচী ৰোধ কৰা, আমাৰ গাঁওবিলাকত আমি কিছুমান মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট স্নাতকোত্তৰ ভাগি আমি 50খনমান গাঁও আমি এডপ্ট কৰি লৈছিলোঁ। তাত গৈ পেলাই তেওঁলোকে গৈ গাঁৱৰ মানুহৰ যিখিনি সমস্যা জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰিব সমস্যাখিনি অনুধাৱন কৰিছে, কৰাৰ পৰা তেওঁলোকক আমি কি ধৰণে সহায় কৰিব পাৰোঁ তাৰ কিছুমান কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। আৰু ইতিমধ্যে কাৰ্যসূচীটো তাৰমানে আন্তৰ্জাতিক পৰ্যায়তো দৃষ্টিগোচৰ হৈছে, আনকি কনফাৰেন্সৰ পাৰ্টিজতো দুটা খণ্ডত এইটো এটা হাইলাইট হৈছে। গতিকে আমি আচলতে কৰি আছোঁ, কিন্তু আমি সেইকাৰণে কৈছোঁ যে আমাৰ এতিয়া এই যে গাঁওখিনি, গাঁৱৰ যিটো ভালনাৰেবিলিটি, সেই বস্তুটো আমি কেনেকৈ আমি জলবায়ু স্থিতিস্থাপক কাৰ্যসূচী যদি ভালকৈ আগবঢ়াই নিব পাৰোঁ, গ্ৰাম্য অঞ্চলৰ লোকক যদি সহায় কৰিব পাৰোঁ জলবায়ু পৰিৱৰ্তনৰ ৰোধ কৰাৰ ক্ষেত্ৰত, তেতিয়াহে আমি ভৱিষ্যত প্ৰজন্মৰ কথাও সুৰক্ষিত কৰিব পাৰিম, আমাৰ অৰ্থনীতিত যি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সেইটো আমি ৰোধ কৰিব পাৰিম, আৰু আমাৰ গাঁৱৰ মানুহখিনিক আমি এটা সুন্দৰ ভৱিষ্যত দিব পাৰিম। গতিকে আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব, সকলোৱে সকলোৰে কথা চিন্তা কৰিব লাগিব, অকল মইটো বাদ দি আমি হ'ব লাগিব। কিন্তু আমি এতিয়া আমাৰ আধুনিক সমাজখন মই ভিত্তিক হৈছে, গতিকে মোৰ সকলো হওক আনৰ একো নহওক, এতিয়া আমি আমাৰ সকলোৰে একেলগে হওক ভাল হওক,
1: আৰু সকলোৰে নহ'লে কাৰোৱে
0: নহয়,
1: সকলোৰে হ'ল। সুন্দৰ বাৰ্তা দিছে আপুনি যে মই নহয় আমি হ'ব লাগিব, আৰু আমাৰ হ'লে সকলোৰে হ'ব, নহ'লে প্ৰকৃতিয়ে কাকো বেলেগ বেলেগে নাচায়, ভিন্নকে নাচায়। গতিকে আদৰ্শত আমাৰ নিৰ্ধাৰিত সময় শেষ হৈছে, গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সৌৰভজ্যোতি ভূঞাক, এই অনুষ্ঠান পোনপতি লাইভ কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰাধনা ভূঞাক, এই অনুষ্ঠান চলোৱাত আমাক সহায় কৰিছে গীতালী ভট্টাচাৰ্যকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়দীপ বৰুৱাক, ব্যস্ততাপূৰ্ণ সূচী তাৰ মাজতে আহিলে আমাক এইখিনি সময় দিছে, আৰু ঋতুৰাজ ফুকনকো আমি ধন্যবাদ জ্ঞাপন কৰি হিমান্ত বৰ্মাই আন এটি সুন্দৰ গীতেৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি দিনৰ 12:45 হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপতবাক্য পাঠ কৰোৱাব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা এন ডি এৰ 12গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰায় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দেইমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ কেশৱ মহন্ত, পাথৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ অনুজ পেগু আৰু ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ ল'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলাসমূহৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ মাতৃসহ 2টি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত চাৰিওজনেই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জুইত জাহ যায়। পাছত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু SDRFৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে গাঁওখনৰ এটা পৰিয়ালৰ ভঁৰালৰ কাষত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু সাৱটি লয়।

0: বুলি আকাশবাণীৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে পবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁওখনলৈ অহা বনৰীয়া হাতী জাকে বাৰীৰ শস্য খাই তহিলং কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা বুলি স্থানীয় ৰাইজে বন বিভাগক দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি অহাৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এনে প্ৰেক্ষাপটত বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ গঞাই ভঁৰাল আৰু ঘৰৰ আশে পাশে বিদ্যুতৰ পোহৰৰ ব্যৱস্থা কৰি ল'বলগীয়া হৈছে। এনেধৰণৰ বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰায় 50 বছৰ বয়সীয়া দঁতাল হাতীটোৱে কৰুণভাৱে মৃত্যু খাবটি লয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলীকৃত অঞ্চলত বননীকৰণ পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টি বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। সেই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় 5,000 নাহল পুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় 100 বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা পুৱা 6 বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ফিট ইণ্ডিয়া অভিযানৰ অধীনত নিয়মীয়াকৈ ছানডেজ অন চাইকেল কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। দুপৰীয়া 12:05 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া ষ্টুডিঅত আছো মই লোভিতা, ডিউটি ৰুমত চৰণদীপ ঠাকুৰীয়া, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, কৌস্তভ দাস, নিখিল শৰ্মা, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, বিপুল কলিতা, আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে অস্মিতা ভাগৱতীয়ে।

0: পারাগমালা লাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে অস্মিতা ভাগবতীয়ে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো মনোৰম তীৰ্থস্থান ঐতিহাসিক থাৰেশ্বৰ দেৱালয় শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: পুণ্যভূমি অসমীয়াইৰ বুকু শুৱনি কৰি পৰিবেষ্টিত হৈ আছে ঐতিহাসিক বহু মঠ মন্দিৰ, দৌল দেৱালয়, তীৰ্থনগৰী হাজোৰ পঞ্চতীৰ্থৰ উপৰিও সমীপৱৰ্তী অঞ্চলসমূহতো আছে বহু বুৰঞ্জী প্ৰসিদ্ধ সৰু বৰ তীৰ্থভূমি। ইয়াৰ ভিতৰত উল্লেখযোগ্য এক শিৱধাম, কামৰূপৰ হাতীমুৰা পাহাৰৰ নামনিত শিলগুৰি গাঁৱত অৱস্থিত ঐতিহাসিক থাৰেশ্বৰ দেৱালয়। এই দেৱালয়ৰ উত্তৰে স্বকীয় পৰিচয়েৰে জিলিকি আছে তীৰ্থনগৰী হাজো আৰু দক্ষিণ পূবত জিলিকি আছে বস্ত্ৰনগৰী শুৱালকুছি।
2: হাতীমুৰা পাহাৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, চিৰ প্ৰবহমান লুইতৰ ধৱল সোঁত আৰু গাতে লাগি থকা চহামনৰ কৃষিজীৱী গাঁওখনে থাৰেশ্বৰ দেৱালয়ৰ স্বকীয় সুন্দৰ ৰূপত যেন ৰহণ সানিছে। পাহাৰৰ নামনিত শৈল পদ্মকোষৰ মাজত থকা শিৱলিংগ আৰু তাৰ প্ৰায় 200 মিটাৰমান উচ্চতাত পাহাৰৰ বিশাল গহ্বৰৰ পৰা অহৰহ বৰষি থকা জলধাৰাই এই দেৱালয়খনক অনন্য মাত্ৰা প্ৰদান কৰিছে।
1: এই দেৱালয়খনৰ ইতিহাস, বৰ্তমান তথা সম্ভাৱনীয়তা সম্পৰ্কে কিছু অধ্যয়ন কৰা মানসেৰে মই ভাৰ্গৱ কলিতা
2: আৰু মই শাশ্বতী তালুকদাৰে উপস্থিত হৈছিলোগৈ শুৱালকুছিৰ পৰা প্ৰায় 7 কিলোমিটাৰ পশ্চিমে অৱস্থিত এই দেৱালয়খনত।
3: জগন্নাথ জগতন্ন শরণাঙ্গত উপলক দাস দাসত্বম দেহিনী প্রভু ধারেশ্বর শুক্রসন্ন হৈ মনোরথ বঞ্চিত।
1: ধাৰেশ্বৰ দেৱালয়ৰ ইতিহাস তথা উৎপত্তি সম্পৰ্কে বহু কিংবদন্তী মানুহৰ মুখে মুখে চলি আহিছে। মূলতঃ আকাশীগংগাৰ পৰা বৈ অহা ধাৰাটোৰ বাবেই এই দেৱালয়খনৰ নাম ধাৰেশ্বৰ হয় বুলি পুথিপাজিত উল্লেখ পোৱা যায়। দেৱালয়খনৰ উৎপত্তি সম্পৰ্কে প্ৰথমে জানো আহক শিলগুৰি গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি শৈলেন্দ্ৰ মজুমদাৰৰ মুখেৰে।
4: ধাৰেশ্বৰ দেৱালয়খন এখন বুৰঞ্জী প্ৰসিদ্ধ দেৱালয়। এই দেৱালয়খন হাতীমুৰা পাহাৰৰ বুকুত প্ৰতিষ্ঠিত। হাতীমুৰা পাহাৰৰ গুৰিত শিলগুৰি নামৰ এখন সৰু গাঁও আছে, অতি পুৰণি গাঁও, কৃষিজীৱী গাঁও। হাতীমুৰা পাহাৰৰ পূব দক্ষিণ দিশত বামুণী গাঁও এখন আছে। ধাৰেশ্বৰ দেৱালয়ৰ উৎপত্তি সম্পৰ্কে আমি কিংবদন্তী ৰূপে জনা মতে এটা পানীৰ ধাৰক লৈ ধাৰেশ্বৰ দেৱালয়ৰ উৎপত্তি। চন্দ্ৰবংশীয় ৰজা সগৰৰ এশ পুত্ৰ পাতালপুৰীত কপিল মুনিৰ শাপত বিধ্বস্ত হৈছিল। সাংখ্যতত্বৰ অধিনায়ক কপিল মুনিয়ে পৰামৰ্শ

0: দিছিল যদি স্বৰ্গৰ অলকানন্দা গংগাক আনি এই ভস্মীভূত বিলাকৰ ওপৰেৰে বহাই নিব পাৰে, তেতিয়া এই সগৰ বংশটো আকৌ জীয়াই উঠিব। সেয়েহে চাৰিবিৰি পাছত ভগীৰথ নামৰ এজন সৎপুৰুষৰ কাৰণে সেই বংশটো আকৌ উদ্ধাৰ হৈছিল। স্বৰ্গৰ পৰা অলকানন্দা গংগাক ভগীৰথে অতি স্তুতি নতি কৰি তেওঁক স্বৰ্গৰ পৰা বহাই আনিছিল। বহাই অনা সময়ছোৱাত আটবাটতে জাহ্নু নামৰ এজন মুনিয়ে গংগাক গ্ৰাস কৰি থৈ দিছিল আৰু ভগীৰথৰ স্তুতিত তুষ্ট হৈ জাহ্নু মুনিয়ে তেওঁক আকৌ মোকলাই দিছিল। সেয়েহে গংগাৰ আন এটা নাম জাহ্নৱী নামেৰে খ্যাত। জাহ্নু মুনিৰ পৰা বিদায় লৈ আহি হাতীমুৰা পাহাৰত যেতিয়া উপস্থিত হৈছিল, আহি প্ৰভু শিৱই ভগীৰথৰ অনুৰোধ ক্ৰমে তেওঁৰ মাথাৰ যত কচা পাতি দি গংগাৰ খৰস্ৰোতা ধাৰটো ধৰি ৰাখিছিল আৰু ধৰি ৰাখি আবদ্ধ হৈ থকাৰ পাছত আকৌ ভগীৰথৰ স্তুতিত তুষ্ট হৈ মহাদেৱে সেই ধাৰটো এৰি দিছিল আৰু এৰি দিয়া পাছত সেই পানীৰ ধাৰটো পাতালপুৰীলৈকে বৈ গৈছিল। আকৌ য'ত সগৰ বংশটো ভস্মীভূত হৈ পৰি আছিল সেই ঠাই টুকুৰাৰ ওপৰেৰে গংগা বৈ গৈছিল আৰু সগৰ বংশটো পুনৰ উজ্জীৱিত হৈছিল। সেয়েহে এই ধাৰেশ্বৰ দেৱালয়ৰ উৎপত্তিটো ঠিক তেনেকে হোৱা বুলি এটা কিংবদন্তী সূত্ৰে আমি জানিব পাৰিছো। এইটো এটা পানীৰ ধাৰ, বাৰিষা খৰালি এই পানীৰ ধাৰটো তাহানি কালৰ পৰা আজিও বৈয়ে আছে। সেয়েহে এই পানীৰ ধাৰটোক কেন্দ্ৰ কৰিয়েই এই দেৱালয়খনৰ নাম হল ধাৰেশ্বৰ দেৱালয়।
1: পূৰ্বতে ধাৰেশ্বৰ দেৱালয়ৰ আশে পাশে কিছু কছাৰী জনগোষ্ঠীৰ মানুহে বসবাস কৰিছিল, কিন্তু পাছলৈ তেওঁলোকে কোন ঠাইলৈ স্থানান্তৰিত হল সেই সম্পৰ্কে সঠিককৈ কোনো অৱগত নহয়। কিছু লোকৰ মতে কলাজৰ মহামাৰীৰ প্ৰকোপত পৰি এই কছাৰী লোকসকলে এই ঠাই এৰি গুচি গৈছিল। তথাপিও ধাৰেশ্বৰ দেৱালয়ৰ দক্ষিণ দিশত গোধা কছাৰীৰ বৰশী বোৱা পাকৰ স্মৃতিচিহ্ন হিচাপে থকা বিশাল শিলাখণ্ডই এই অঞ্চলত কছাৰীসকলৰ বসতিৰ কথাকে প্ৰতীয়মান কৰে।
2: গোধা কছাৰী আছিল ইয়াৰ অধিবাসীসকলৰ মুৰব্বীস্বৰূপ। এই কছাৰীসকলৰ দিনতে ধাৰেশ্বৰ দেৱালয়ৰ শিৱলিংগ আৱিষ্কৃত হৈছিল এক বিশেষ অলৌকিক কাহিনীৰ যোগেৰে। এই সম্পৰ্কে শুনো আহক দেৱালয়খনৰ পুৰোহিত পৰিয়ালৰ এগৰাকী শিক্ষক তথা নাগাৰা নামৰ এগৰাকী একনিষ্ঠ সাধক ভৱেশ চন্দ্ৰ শৰ্মাৰ মুখেৰে।
3: মানে কাহিনী মতে কেনেকুৱা, মানে ধাৰেশ্বৰ দেৱালয়ৰ ওচৰে পাজৰে মানুহে গৰু চৰাই থাকে। এবাৰ গৰু চৰি থাকোতে গম পাই মানে এটা দুৱনি গাই যেতিয়া আনিবৰ হয়, গধূলি গৰু চপাই ঘৰলৈ আনিবৰ সময় হয়, তেতিয়া মানে পালৰ পৰা নহোৱা হয় বিচাৰি নাম। আৰু এনেকে শেষত গৈ অনুসন্ধান কৰি কৰি যে এই গাই গৰুটো এনে থাকে, নিবাৰ সময়তে মানে গাই গৰুটো কত যায় নোহোৱা হয়। এনেকে অনুসন্ধান কৰি কৰি গৈ গৈ গৈ গম পালে যে সেই গাই গৰুটোৱে গৈ সেইখিনি জেগাত বৰ্তমান ধাৰেশ্বৰৰ যিটো লিংগ, মানে ধাৰেশ্বৰ দেৱালয়ৰ যিটো শিৱলিংগ, মানে সেই তাৰে শিলৰ ওপৰত নিজে নিজে গাখীৰ দি থাকে। এনেকে গম পাই গল। গম পাই যোৱাৰ পিছত তেওঁ কিছু মানুহক জনালে আৰু এই মানুহবিলাকে আহি খান্দি চান্দি যে চাই শিৱলিংগটো পাই গল আৰু এনেকৈ মানে প্ৰথম তাত যে এটা শিৱলিংগ আছে সেইটো গম পাই গল।
1: ধাৰেশ্বৰ দেৱালয়ৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈছে মূল বিগ্ৰহৰ পৰা 200 মিটাৰমান উচ্চতাত থকা আকাশী গংগাৰ চিৰ প্ৰৱহমান ধাৰাটো। প্ৰায় 80 ফুট দীঘল আৰু 15 ফুট বহল এই শৈল গহ্বৰটোত শিলৰেই সুন্দৰ খটখটি আৰু প্ৰাচীৰ আছে। গছ লতিকাৰে পৰিবেষ্টিত এই গহ্বৰৰ পৰা বাৰিষাৰ কিম্বা খৰালি সকলো সময়তে একেটা গতিত বৰষুণ পৰা দি পানী পৰি থাকে। পূৰ্বতে এই ঠাইলৈ যোৱা পথছোৱা যথেষ্ট দুৰ্গম আছিল যদিও বৰ্তমানে শিলবোৰ কিছু সজাই পৰাই দিয়াত যাত্ৰীসকলৰ যথেষ্ট সুবিধা হৈছে। আচলতে এই নিৰ্মল জলধাৰাটোৰ সৌন্দৰ্য সম্পৰ্কে ভাষাৰে বুজোৱাটো তেনেই কঠিন। তালৈ গৈ উপভোগ কৰা জনেহে প্ৰকৃততে অনুধাৱন কৰিব পাৰে ইয়াৰ মোহনীয়তা। কিমান শান্ত এই পৰিৱেশ!
2: জনবিশ্বাস মতে এই আকাশী গংগাত স্নান কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হোৱাৰ লগতে পাপমোচন হয়। এই আকাশী গংগাৰ সৌন্দৰ্য সম্পৰ্কে কিছু জানো আহক নিকটৱৰ্তী বামুণ্ডী গাঁৱৰ এগৰাকী লেখক পবিত্ৰ কুমাৰ কলিতাৰ পৰা।
4: শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয় ইয়াৰ অন্যতম আকৰ্ষণীয় হৈছে হাতীমুৰা পাহাৰৰ উচ্চ শিখৰত থকা আকাশী গংগা। এই আকাশী গংগাটোৱে এই ধাৰেশ্বৰ দেৱালয়ৰ অন্যতম প্ৰাকৃতিক সম্ভাৰ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে ক্ষেত্ৰ পৰ্বতৰ, অসমৰ ক্ষেত্ৰ পৰ্বত পাহাৰবিলাকৰ এটা ছাৰ্ভে হৈছিলে আর আহমর যেহেতু বুরঞ্জী, আহম রজার বুরঞ্জীবিল লিপিবদ্ধ আসে তাতে সেই স্বর্গদেব গদাধর সিংহর দিনতে

0: যিটো পৰ্বত পাহাৰবিলাকৰ ক্ষেত্ৰ অধ্যয়ন হৈছিল, তাতে আমাৰ হাতীমুৰা পাহাৰখনো সেই ক্ষেত্ৰ অধ্যয়নত অন্তৰ্গত হৈছিল। আৰু তাতে আকাশী গংগাৰ প্ৰাকৃতিক সেই যিটো অৱস্থান, অনবৰত দিন ৰাতি বাৰিষা খৰালি একাকাৰ হৈ এটা গতিত অনবৰত বৰষুণ হৈ থাকে, পাহাৰৰ শৈলগহ্বৰৰ মাজত সুন্দৰ প্ৰাকৃতিক পৰিৱেশত হাতীমুৰা পাহাৰৰ উচ্চ শিখৰত সেইটো এটা জলপ্ৰপাত, জলপ্ৰপাতৰ পানীবিলাক বৰষুণ আকাৰে বৃষ্টি আকাৰে গহ্বৰৰ মাজত পৰে আৰু সেইটো হৈছে আকাশী গংগা। আৰু সঁচাকৈয়ে তেনেকুৱা প্ৰাকৃতিক শোভা অতি বিৰল। তাৰ পৰা আমাৰ হাতীমুৰা পাহাৰৰ দাঁতিয়েদি বৈ যোৱা হাতীমুৰা পাহাৰ চুই যোৱা ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিমাঞ্চল গোটেই দেখা পায়। ইপিনে হাজোৰ, হয়গ্ৰীৱ মাধৱ, কেদাৰ মন্দিৰ এইবিলাকো আকাশী গংগাৰ ওপৰৰ পৰা সেইবিলাক অঞ্চলত দেখা পায়। গতিকে অতি সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত মানুহে তাত গৈ বিমল আনন্দ আৰু এটা ভক্তিৰস লাভ কৰিব পাৰে। আৰু আগতে এই আকাশী গংগাৰ পানী সুৰংগৰ মাজেদি আহি তলৰ আমাৰ পদ্মকোষৰ মাজত থকা শিৱলিংগত মানে বিধৌত হৈছিল, মানে প্ৰতিখনতে শিৱলিংগ পানীৰ ধাৰাৰ মাজত আছিল, সেইকাৰণে এই শিৱধামখন ধাৰেশ্বৰ দেৱালয় হিচাপে প্ৰসিদ্ধ।
1: 1553 খ্ৰীষ্টাব্দত বংগৰ নবাব সুলেমান কৰৰাণীৰ অত্যাচাৰী সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰাৰ সময়ত মঠ মন্দিৰসমূহো ভাঙি চুৰমাৰ কৰিছিল। এই আক্ৰমণৰ সময়ত ধাৰেশ্বৰ দেৱালয়ৰো বিস্তৰ ক্ষতিসাধন হৈছিল। পাছলৈ আহোম স্বৰ্গদেউ শিৱসিংহই 1660 খ্ৰীষ্টাব্দত তৰুণ দুৱৰা ফুকনৰ নেতৃত্বত এই দেৱালয়ৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল আৰু দেৱালয় পৰিচালনাৰ বাবে কিছু লোকক নিয়োগ কৰি লাখেৰাজ ভূমি দান কৰিছিল।
2: মন্দিৰৰ পূজাৰীক প্ৰদান কৰা হৈছিল নিষ্কৰ ব্ৰহ্মপুত্ৰৰ ভূমি, দেৱালয়ৰ পাইকসকলক প্ৰদান কৰা হৈছিল ভোগধনী ভূমি, আনহাতে নিম্নখেৰাজ ভূমিৰ ভোক্তাসকলে খাজানা দিব লাগিছিল। এই খাজানা আদায়ৰ বাবে স্বৰ্গদেৱে তাম্ৰফলিযোগে দায়িত্ব প্ৰদান কৰিছিল বৰ্তমানৰ খেত্ৰীহাৰদিয়া গাঁৱৰ ভাণ্ডাৰ কায়স্থ পৰিয়ালক। মানুহৰ মাজত এওঁলোক এতিয়াও ভঁৰাল কাইট হিচাপে জনাজাত।
3: ইয়াৰ অধিবাসীবিলাক কছাৰী জাতীয় আৰু হীৰা জাতীয়, মাটিৰ পাত্ৰ বনোৱা হীৰা জাতীয় মানুহৰ এই বসতি অঞ্চল আছিল আৰু এই তেতিয়াৰ পৰাও এই দেৱালয়খন জাকত জিলিকা হৈয়ে ৰৈ আছে। শিলগুৰি নামৰ এই সৰু গাঁওখনত প্ৰায় 30টা পৰিয়াল আছিল অতীজতে। এই 30টা পৰিয়ালে দিনে দিনে পালা পাতি ইয়াক ৰক্ষণাবেক্ষণ পূজা পাতলৰ ব্যৱস্থাটো কৰি আছিল। ধাৰেশ্বৰ দেৱালয়ৰ সম্পত্তি হিচাপে প্ৰায় 1700 বিঘা মাটি ভূমি আছিল। এই 1700 বিঘা মাটি বিভিন্ন ঠাইত সিঁচৰিত হৈ আছিল আৰু ওচৰ পাজৰৰ ৰায়তবিলাকে মাটিবিলাক খেতি বাতি কৰি ধাৰেশ্বৰ দেৱালয়ত সাধাৰণ এই খাজানা পাতি দি আছিল। ধাৰেশ্বৰ দেৱালয়ৰ পৰা কিছু পূব দিশত ভঁৰাল কাইট নামৰ এটা পৰিয়াল আছে। এই ভঁৰাল কাইটে ৰায়তবিলাকৰ পৰা খাজানা তুলি নি চৰকাৰক যোগাইছিল। এই দেৱালয়বিলাক যেতিয়া চৰকাৰীকৰণ হ'ল তেতিয়াৰ পৰা ধাৰেশ্বৰ দেৱালয়ে চৰকাৰৰ পৰা প্ৰতি বছৰে এটা বাৎসৰিক অনুদান লাভ কৰে। আজিকালি ইয়াত এখন পৰিচালনা কমিটি গঠন কৰা হৈছে আৰু এই পৰিচালনা কমিটিখনেই বৰ্তমানলৈকে দেৱালয়খন পৰিচালনা কৰি আছে।
1: দেৱালয়ৰ কৰ্মত নিয়োজিত মালী, আঠপৰীয়া, দুৱৰী, ঢুলীয়া, ডগৰীয়া, কালিয়া, ওজাপালি, সত্ৰধৰা, দণ্ডধৰা, চামধৰা আদি পাইকসকলক সংস্থাপিত কৰা হৈছিল নিকটৱৰ্তী শিলগুৰি, বামুণ্ডি, হালুগাঁও, শোবানচাহ আদি গাঁৱত। ব্ৰাহ্মণ, পূজাৰী, দেউৰী, দলৈ আদিসকল নলবাৰীৰ বৰভাগ অঞ্চলৰ দীঘেলি, দেউৰীকুচি, বৰমৰিকণা আৰু সমীপৱৰ্তী বামুণ্ডিৰ পৰা নিয়োগ কৰা হৈছিল। পৰাশৰ গোত্ৰীয় মন্মথ নামৰ ব্ৰাহ্মণ এজনক ভাগৱত ভূষণ উপাধি প্ৰদান কৰি ভাগৱত পাঠৰ ভাৰ দিয়া হৈছিল। ইয়াৰ পাছত বৰমৰিকণা গাঁৱৰ কমলেশ্বৰ ভট্টাচাৰ্য, বৈকুণ্ঠনাথ দলৈ, জীৱনেশ্বৰ দলৈ, বামুণ্ডিৰ মহেন্দ্ৰনাথ শৰ্মা আদিয়ে দলৈৰ দায়িত্ব পালন কৰিছিল। লগতে ভঁৰালীৰ দায়িত্ব পালন কৰিছিল ভঁৰাল কাঠ পৰিয়ালৰ ভকতৰাম ভাণ্ডাৰ কায়স্থই। এই বিষয়ে কয় দেৱালয়ৰ বৰ্তমানৰ মুখ্য পুৰোহিত পৰেশ শৰ্মাই।
4: প্ৰভু নম শিৱায়। মই 1971 চনত গৈছোঁ, তেতিয়া মোৰ পিতা আছিল, মোৰ 11 বছৰ 8 মাহ বয়স। বাকী এনেকে কিছুদিন পিতাৰ লগত কাম কৰি থকাৰ পাছত পিতা ঢুকোৱাৰ পাছত বৰ্তমান ময়ে নৈত নৈমিত্ৰিক পূজা ভক্তিখিনি কৰি আছো। তাৰে আগত আছিল কেনেকুৱা, যেতিয়া কনৌজৰ পৰা ৰজাবিলাকে ব্ৰাহ্মণ আনি অসমত এনেকে বিস্তাৰিত কৰিছিল, তাৰে ফলস্বৰূপে আমাৰ ধাৰেশ্বৰ দেৱালয়ৰো দলৈ হিচাপে নলবাৰী বৰমৰিকণা বুলি কয় তাত আছিল দলৈবিলাক। ইয়াতে খেতি বাতি চলাই মন্দিৰতে আশে পাশে

0: ইয়াতে আছিল। তেওঁলোকৰ যেতিয়া প্ৰত্যেক পৰিয়ালৰ চাকৰি তাকৰি হোৱাৰ বিনিময়ত পুৰোহিত নোহোৱাৰ পাছত আমাৰ বামুণীৰে আমাৰ পিতাক ধৰাওঁতে পিতাই আৰু এনেকৈ পূজা পাতলখিনি কৰি থকাৰ পাছত যেতিয়া 1947 চনত গভৰ্ণমেণ্টকৰণ হয়, তেতিয়া নতুন কমিটি লগা হ'ল, তেতিয়া দলৰ হেৰিটো উঠি গ'ল। তাৰে কিছুদিন পাছত আমাৰ মৰিগণাৰ পৰা অহাৰ দলৈবিলাকৰ যেতিয়া আইভানৰা হ'ল, তেতিয়া আমাৰ ইয়াতে দেৱালয় পৰিচালনা কৰাৰ কাৰণত আমাৰ ক্ষেত্ৰীয় আদ্যা বুলি কয়, সেই প্ৰযুক্তি ভৰাল খাই তেখেতসকলে চলোৱাৰ পাছত আৰু আমাৰ ইয়াৰে পাইকৰ মানুহ মহেন্দ্ৰ জলক কেইটামান দিন দলৈ বাপ দিলা পিতা গোহাই ধুৱে আগৰ পৰা। পিতাক আৰু তেতিয়া ঘৰৰ জামালা আছিল, খেতি বাতিৰ ৰেনদেন, তেনে কাৰণত পিতৃ দলৰ বাপটো নলৈ পূজাৰী হৈ থাকিল। এনেকৈ থকাৰ পাছত যেতিয়া পিতা ঢুকাল, আৰু বৰ্তমান ময়ে চলোঁ, তাতে বাৰ্ষিক শিৱৰাত্ৰি হয়, দুৰ্গা পূজা হয়, জন্মাষ্টমী হয়, দৌল হয়, এনেকৈ গোটেইখিনি পৰ্ব কম বেছি পৰিমাণে কৰা হয়।
1: দৈনন্দিন আপোনালোকৰ মন্দিৰৰ যিখিনি কাম কাজ, সেইখিনি আপুনি কেনেকৈ চাব লগা হয় বা কি কি কাম কাজ কৰে?
0: যায় আমাৰ যিটো নতুন পূজা কৰা যায়, যাত্ৰীবিলাকে ভোগ ভাত আনে, ঠগি কাৰণ আনে, সেইবিলাক তেওঁলোকক পৰিচালনা কৰি সুকলমে খেদা পাতোৱে হ'ল আমাৰ কৰ্ম। নৈতন নিমিত্তে পালিও পূজা কৰা যায়, নাপালিও তাক পূজা কৰিবই লাগিব, ভোগ ভাত হৈ থাকে, যাত্ৰী আহি থাকে, এনেকৈ বৰ্তমান চলি আছে। কিন্তু আৰ্থিক ফালৰ পৰা অলপ দুৰ্বল দেৱালয়খন।
2: অতীজৰে পৰাই ধাৰেশ্বৰ দেৱালয়ত বছৰৰ বিভিন্ন সময়ত বিভিন্ন উৎসৱ পাৰ্বণ অনুষ্ঠিত হৈ আহিছে। ইয়াৰ ভিতৰত শাৰদীয় দুৰ্গা পূজা, লক্ষ্মী পূজা, জন্মাষ্টমী, পাছতী, অশোকাষ্টমী, জেঠুৱা নাম, গণেশ চতুৰ্থী, শিৱৰাত্রি, দৌলোৎসৱ আদি প্ৰধান। ইয়াৰ উপৰি শাওন মাহত পালন কৰা পোলবোম নামৰ এক উৎসৱে বৰ্তমানে ব্যাপক জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। এই সম্পৰ্কে শুনো আহক পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়া দিলীপ কলিতাৰ মুখেৰে।
3: ধাৰেশ্বৰ দেৱালয়ত আমাৰ প্ৰধানতঃ 7টিমান অনুষ্ঠান হয়। তাৰ মতে চবতকৈ ডাঙৰ অনুষ্ঠান হয় আমাৰ দুৰ্গা পূজাটো। আৰু দুৰ্গা পূজাটো আমাৰ গোটেই পশ্চিমবংগৰ মৌজাৰ 16খন গাঁও লগ লাগি ইয়াতে উদযাপন কৰে, বৰ ডাঙৰকৈ উদযাপন কৰে। দুৰ্গা পূজাটো 5দিনীয়াকৈ হয়, কেতিয়াবা অৱশ্যে তিথি অনুযায়ী 6দিনীয়াও হয়। আমাৰ এই দুৰ্গা পূজাখনত বিশেষত্ব আছে, যিমান মানুহ হয় সকলোকে আপ্যায়ন কৰা হয়। তাৰোপৰি ৰাতি আমাৰ অনুষ্ঠান থাকে, সাংস্কৃতিক অনুষ্ঠান থাকে ভাষণীত, তাৰপিছতে আমাৰ নাগাৰা নাম, যাত্ৰা পাৰ্টি, এইবিলাকৰে আমাৰ অনুষ্ঠানটো উদযাপন কৰা হয়। আৰু দুৰ্গা পূজাৰ 5দিনমান পিছত লক্ষ্মী পূজা হয়। লক্ষ্মী পূজাটো সুন্দৰকৈ শিলগুৰি, অৱশ্যে এইটো লক্ষ্মী পূজাটো আমাৰ শিলগুৰি গৈৰহে অকলে কৰে ইয়াত। আৰু লক্ষ্মী পূজাটো আমাৰ ঠিক তেনেকৈ ডাঙৰকৈ উদযাপন কৰা হয়। ইয়াত আমাৰ নাগাৰা নাম থাকে আৰু গোটেই মানে আমাৰ গাঁৱৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াতে লক্ষ্মী পূজাটো উদযাপন কৰে। ইয়াৰ পিছতে আহিল আমাৰ এটা আমাৰ জন্মাষ্টমী বুলি এটা উৎসৱ আছে, জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ জন্মাষ্টমীটো আমাৰ গোটেই গাঁৱৰ মানুহখিনি, গোটেই মৌজাৰ মানুহখিনি আহে। মৌজাৰ মানুহখিনি আহি সেইদিনা দিনটো দিন ৰাতি সুন্দৰকৈ উদযাপন কৰে। আৰু এই জন্মাষ্টমীত ঠিক 5দিন পিছত আমাৰ এটা পাছতী বুলি এটা উৎসৱ এটা হয়। পাছতী উৎসৱটো মানে এনেকুৱা, ধৰক জন্মাষ্টমীৰ 5দিন পিছত আমাৰ যিটো মানে অসূৰ্য বুলি কওঁ আমি, সেই অসূৰ্য অনুষ্ঠান আচলতে এই পাছতী অনুষ্ঠানটো। এই পাছতী উৎসৱটোত আচলতে আমাৰ আগতে আমাৰ আছিল এই ঠিক যেনেকৈ মাঘ বিহুত কণী খেল হয়, ঠিক তেনেকৈ নাৰিকল খেল হৈছিল আগতে আমাৰ। অৱশ্যে ইয়াত সেই পৰম্পৰাটো এতিয়া আমাৰ বন্ধ হৈছে। ইয়াৰ পিছত আমাৰ জেঠুৱা মাহত জেঠুৱা নাম হয়। এই জেঠুৱা নামটো আমাৰ শিলগুৰি গৈৰহে এদিন কৰে, বামুণী গৈৰহে এদিন কৰে। তাৰোপৰি আমাৰ পশ্চিমবংগ মৌজাৰ পৰাও গাঁওবিলাক আহি আহি বেলেগ বেলেগ দিনত জেঠুৰ মাহটোৰ ভিতৰত তেওঁলোকে নামটো উদযাপন কৰে। ধাৰেশ্বৰ দেৱালয়ৰ আন এটি উল্লেখযোগ্য অনুষ্ঠান দৌল উৎসৱ, দৌল যাত্ৰা উৎসৱটো আমাৰ ধুনীয়াকৈ পালন কৰা হয়। ইয়াত প্ৰথম দিনা সন্ধিয়া গোটেই মৌজাৰ মানুহখিনি আহে, আমাৰ ধাৰেশ্বৰ দেৱালয়ৰ কমিটিৰ মানুহখিনি আহে। মানুহখিনি আহি ইয়াত সুন্দৰকৈ মেজি জ্বলাই শুভাৰম্ভণিটো কৰে। ইয়াৰ পিছত আমাৰ দুদিন তিনিদিন ধৰি দৌল উৎসৱটো উদযাপন কৰা হয়। আৰু এদিন আমাৰ গোসাঁইক ইয়াৰ পৰা উলিয়াই লৈ যায়। আমি শিলগুৰিৰ পৰা আৰম্ভ কৰি পশ্চিমবংগ মৌজাৰ সবানচাহ, খেতিহাৰদিয়া, বঢ়াৰদিয়া, ৰামদিয়া গাঁৱে গাঁৱে ঘূৰি শিৱক মানে প্ৰত্যেকৰ ঘৰে ঘৰে আমি এটা অনুষ্ঠান কৰি ঘূৰাই লৈ ফুৰোঁ। দৌলৰ পিছতে আমাৰ অষ্টমী উৎসৱ এটা আছে, অশোকাষ্টমী। অশোকাষ্টমীত আমাৰ গোসাঁইক ইয়াৰ পৰা লৈ যায়। আমি শুৱালকুছি অশোকাষ্টমী স্থানলৈ শোভাযাত্ৰা কৰি লৈ যাওঁ। তাত ধুনীয়াকৈ অনুষ্ঠানটি কৰাৰ পিছত আকৌ সন্ধিয়া ঘৰলৈ উভতি আহে।
4: ধাৰেশ্বৰ দেৱালয়ৰ মূল বিগ্ৰহৰ দক্ষিণ পশ্চিমত আছে বৃহৎ শিলত কটা এটা গণেশৰ মূৰ্তি। ইয়াৰোপৰি গোটেই সাত

0: হাতীমুৰা পাহাৰজুৰি কেইবাটাও গণেশৰ মূৰ্তি আছে। এই হাতীমুৰা পাহাৰতে অৱস্থিত ঐতিহ্যমণ্ডিত গলেশ্বৰী দেৱালয়, আকাশী গংগাৰ ওচৰে পাজৰেও বিভিন্ন শৈল ভাস্কৰ্য বিদ্যমান।
1: ইয়াৰ শৈল সমতলত খাজত কটা গাঁত চাৰিটাক বহুতে সীতা বা পাৰ্বতী দেৱীৰ তাঁতশালৰ খুঁটি চাৰিটাৰ গাঁত হিচাপে বিশ্বাস কৰে। সেইবাবে বয়ন শিল্পত অতি চহকী এই অঞ্চলটোৰ যুৱতী গাভৰুৱে নতুনকৈ তাঁতৰ কাম শিকাৰ আগেয়ে সূতা, মহুৰা, মাকো আদি লৈ গৈ দীক্ষা লোৱাৰ প্ৰথা আজিও বিদ্যমান। আনহাতে দেৱালয়ৰ প্ৰাচীন ঘৰবোৰত আহোম ৰাজত্বৰ ভাস্কৰ্যৰ উমান পোৱা যায়। শুনো আহক ভৱেশ চন্দ্ৰ শৰ্মাৰ মুখেৰে।
2: তাৰ যিটো মানে মন্দিৰৰ মানে ঠিক পূবফালে গাতে লাগি থকা যিটো পুৰণা ঘৰ আছে, সেই ঘৰবিলাকতো চিমেণ্ট টিমেণ্ট ইউজ হোৱা নাই আৰু ৰদ্দৰো ব্যৱহাৰ নাই। খুঁটাবিলাক অকল হেৰি দিয়ে বনাইছে, ইটা। আগৰ সেই হাতীয় নাছিল, এনে পুৰি ফেলে যে ইটা বনাইছিল, সেই ইটাৰে পুৰণা ঘৰটো বনোৱা আছে। খুঁটাবিলাকো আমি দেখিছো চাৰিওফালে এনেকে ইটাৰে ডাঙৰকে সেই কৰি পেলাই খুঁটা আকৃতি কৰি লৈ যায়। মাজত আকৌ চাইছো ৰদ্দৰ ব্যৱস্থা নাই আৰু আগৰ সেই ঘৰবিলাকত চিমেণ্টো ইউজ হোৱা নাছিল। চিমেণ্টৰ সলনি ব্যৱহাৰ কৰিছিল মাহৰ দাইল, বৰা চাউল, হাঁহ কণী, এইবিলাক মিক্স কৰি যিটো আঠা হব তো সেনেকে মছলা তৈয়াৰ কৰি পেলাই সেই ঘৰবিলাক বনোৱা হৈছিল।
0: প্ৰতিদিনে থাৰেশ্বৰ দেৱাললৈ সমাগম হয় হেজাৰ হেজাৰ ভক্তৰ। ভক্তসকলে আকাশী গংগাত স্নান কৰি প্ৰভু থাৰেশ্বৰৰ কৃপা ভিক্ষা কৰে। প্ৰতিদিনে দেৱালয়ত ভোগ প্ৰসাদৰ ব্যৱস্থা কৰা হয়।

0: শৰণ, অ ৰাম পখিলো হেৰ শৰণ, আও ৰাম আও হৰি প্ৰভু কৃষ্ণক স্মৰি।
1: ধাৰেশ্বৰ দেৱালয় যে কেৱল হিন্দুসকলৰে তীৰ্থভূমি এনে নহয়, ভুটীয়া বৌদ্ধসকলেও অতীজৰে পৰা এই দেৱালয়ক পবিত্ৰ জ্ঞান কৰি আহিছে। তেওঁলোকে ধাৰেশ্বৰক সুম্মা ৰজা অৰ্থাৎ আদি দেৱতা বুলি বিশ্বাস কৰে। এই সম্পৰ্কে পবিত্ৰ কুমাৰ কলিতাই আমাক এনেদৰে কয়।
2: এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ধাৰেশ্বৰ দেৱালয়ৰ ভুটীয়াসকলৰ লগত এটা বিশেষ মানে সম্পৰ্ক এটা আছিলে, আৰু আমি সৰু কালিতে দেখিছিলো হাজোৰ মাধৱ মন্দিৰৰ পৰা ভুটীয়াসকলে পদব্ৰজে সপৰিয়ালে ধাৰেশ্বৰ দেৱালয়লৈ তেওঁলোকে মাধৱ মন্দিৰ দৰ্শন কৰাৰ পাছত ধাৰেশ্বৰলৈ আহি যায়, আৰু তেওঁলোকে শিৱ আদি দেৱতা বুলি ধাৰেশ্বৰ দেৱালয় তেওঁলোকে বিশ্বাস। তেওঁলোকৰ হাজোৰ মাধৱ মন্দিৰ বুদ্ধদেৱৰ মহাপ্ৰয়াণৰ স্থান বুলি তেওঁলোকে বিশ্বাস কৰে, আৰু সেইটোক তেওঁলোকে চাকা থোবা বুলি কয়। চাকা থোবা তাৰমানে মুনি, সেইটো এটা মুনি, আৰু এইটো মুনি হল গৌতম বুদ্ধ। আৰু আমাৰ প্ৰভু শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয়ত তেওঁলোকে আদি দেৱতা সুম্না ৰজা বুলি কয়। দেৱতাৰ আদি দেৱ হৈছে শিৱ, প্ৰভু শিৱ, গতিকে তেওঁৱেই হৈছে মূল দেৱতা আৰু আদি দেৱতা। ভুটীয়াবিলাকেও ধাৰেশ্বৰ দেৱালয়ত খুব শ্ৰদ্ধা ভক্তি কৰিছিল, ধাৰেশ্বৰ দেৱালয় দৰ্শন কৰিয়ে তেওঁলোকে প্ৰত্যাৱৰ্তন কৰিছিল ভূটানলৈ। গতিকে এই ক্ষেত্ৰত সপ্তশতিকাৰ পৰা যি বৰ্মন বংশৰ ভাস্কৰ বৰ্মা বা এনেকুৱা বিখ্যাত ৰজাবিলাক গোটেই ভাৰতবৰ্ষ জুৰি তেওঁলোকৰ খ্যাতি আছিল। বিক্ৰমাদিত্যৰ ৰাজসভাতটো মানে গোটেই ভাৰতবৰ্ষৰ ৰজাৰ ভিতৰত ভাস্কৰ বৰ্মাকে আগস্থান দিছিলে, আৰু তেতিয়া গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলত মানে বৌদ্ধ ধৰ্মৰে প্ৰভাৱ বেছি আছিল। আৰু সেই ক্ষেত্ৰত আমাৰ ধাৰেশ্বৰ দেৱালয়খনো বা শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয় এইবিলাকত এটা বৌদ্ধ ধৰ্মীয় প্ৰভাৱ এটা তেতিয়াৰ পৰা বিৰাজমান। গতিকে এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ধাৰেশ্বৰ দেৱালয়ৰ এটা প্ৰতিষ্ঠাসকলৰ বিশেষ এটা প্ৰভাৱ, তেওঁলোকে খুব শ্ৰদ্ধা ভক্তি কৰিছিল আৰু সৌ সিদিনালৈকে তেওঁলোক আহি আছিল। এতিয়া কিন্তু তেনেকুৱাকে পদব্ৰজে অহা সেই পৰম্পৰাটো বন্ধ হ'ল, হয়তো কেতিয়া বুদ্ধিষ্টখিনি আহিলে গাড়ী তেনেকুৱাকে আহে। গতিকে এই দেৱালয়খন অতি প্ৰাচীন, এইফালৰ পৰা চালে অতি প্ৰাচীন দেৱালয়।
1: বিস্তৃত এলেকাজুৰি ধাৰেশ্বৰ দেৱালয়ৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ বিদ্যমান। বিগত দিনবোৰত চৰকাৰৰ পৰা বিভিন্ন সুবিধা লাভ কৰি উন্নত হৈ উঠিছে দেৱালয়খন, তথাপিও সেয়া যেন পৰ্যাপ্ত নহয়। পৰিচালনা সমিতিখনেও এই ক্ষেত্ৰত বিভিন্ন উদ্যোগ হাতত লৈছে, এই বিষয়ে জানোচোন আহক। বৰ্তমান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভৰালকাইঠ পৰিয়ালৰ দিনমণি ভাণ্ডাৰ কায়স্থৰ মুখেৰে।
3: যদি বৰ্তমানৰ আমি অৱস্থাটো বা বাহ্যিক যিটো ৰূপ সেই ক্ষেত্ৰত যদি অন্য ঐতিহাসিক দেৱালয়ৰ লগত তুলনা কৰোঁ, খুব সন্তোষজনক নহয়। তাৰ

কারণ এইটো নহয় যে বিগত কিছু বছৰত চৰকাৰীভাৱে কিছু সাহায্য পোৱা নাই, তেনেকুৱাও নহয়। কিন্তু দেৱালয়খনক উন্নত অৱস্থালৈ নিবৰ কাৰণে যিবিলাক পৰিৱেশ দেৱালয়ৰ চাৰিওফালে বিস্তৃত হৈ আছে বা যিমানখিনি সুবিধা আছে, সেই অনুপাতে তেনেকুৱা ধৰণৰ পৰ্যাপ্ত সহায় সহযোগিতা চৰকাৰৰ পৰা পোৱা হোৱা নাই। বৰ্তমান মই ধাৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্বভাৰ লৈছো। আমাৰ অঞ্চলৰ, বিশেষকৈ হাজো অঞ্চলৰ পঞ্চতীৰ্থৰ তুলনাত যদি আমি ধাৰেশ্বৰ দেৱালয়ৰ মাটি বাৰীকে আদি কৰি তাৰ চাৰিওফালৰ যিটো পৰিৱেশ, চাৰিওফালৰ যিটো পাহাৰ পৰ্বত আগুৰা বা অতি দূৰত ব্ৰহ্মপুত্ৰ নদীৰ যিটো গতি, এই সকলোখিনি যদি আমি সামৰি তাৰ পৰিৱেশটো আমি চিন্তা কৰোঁ, তেতিয়াহ'লে দেখা যায় যে আমাৰ যিটো টুৰিজিমৰ ব্যৱস্থা সেইটো উন্নত কৰাৰ এটা সুবিধা আছে। মোৰ বিশ্বাস যে যদি চৰকাৰে বিশেষভাৱে গুৰুত্ব দি ধাৰেশ্বৰ দেৱালয়ৰ অন্তৰ্গত সকলো পৰিৱেশক ব্যৱহাৰ কৰি এটা পৰ্যটনৰ থলী হিচাপে ইয়াক গঢ় দিয়ে, তেতিয়াহ'লে দেখা যাব যে ধাৰেশ্বৰ দেৱালয়ৰ যিটো স্বাভাৱিক পৰিৱেশ সেইটোতো উন্নত হ'বই, লগতে তাৰ চাৰিওফালে এটা আৰ্থসামিক ব্যৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে। আমাৰ পৰিয়াল ধাৰেশ্বৰ দেৱালয়ৰ লগত বহু বছৰ ধৰি জড়িত। মোৰ ককা দেউতাৰ দিনতেই ধাৰেশ্বৰ দেৱালয়ৰ যি দায়িত্ব ককা দেউতাই লৈছিল, আৰু সেই সময়ত ধাৰেশ্বৰ দেৱালয়ৰ অন্তৰ্গত বহু মাতৃভিত্তি আছিল। বৰ্তমান সময়ত যিহেতুকে প্ৰায় 1960 চন মানৰ পৰা সকলো দেৱালয় চৰকাৰৰ হাতলৈ গৈছে, গতিকে এতিয়া অন্ততঃ এইটো কথা স্পষ্ট।

0: দায়িত্ব বহুখিনি আছে, সমাজৰ সজাগতাৰো প্ৰয়োজন আছে, সমাজৰ সচেতনতাৰো প্ৰয়োজন আছে, আৰু পৰিচ্ছন্ন সমিতিৰো নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ প্ৰয়োজন আছে। গতিকে অহা সময়বোৰতে ভাবিছো যে সকলোখিনি সুন্দৰভাৱে সমাপন হ'ব, চৰকাৰেও চকু মেলি চাব আৰু পৰিচালনা সমিতিও বৰ্তমান যিখন কমিটি আমি গঠন কৰিছো বৃহৎ কমিটি, চৰকাৰীভাৱে যদিও ইমান বৃহৎ কমিটি গঠন কৰিবলৈ নিদিয়ে, তথাপি আমি ৰাজহুৱাভাৱে এটা সিদ্ধান্ত লৈ এখন বৃহৎ কমিটি গঠন কৰিছো, সকলো পৰ্যায়ৰ মানুহক সংযোগ কৰিছো। গতিকে বিগত দিনকেইটাত মানুহখিনিৰ উৎসাহ দেখিছো, আগ্ৰহ দেখিছো, পৰিচালনা সমিতি পৰিচালনাৰ কাৰণে নতুন নতুন কিছু নিয়ম উদ্ভাৱন কৰিছো, বিশ্বাস আছে যে অনতি পলমে ইয়াৰ পৰিৱেশটো কিছু পৰিৱৰ্তন হ'ব আৰু লগতে চৰকাৰীভাৱে যদি সাহায্য দিয়ে আৰু অত্যাধিক উন্নত কৰাৰ ব্যৱস্থাকৰণৰ সুবিধা পোৱা যাব। ধন্যবাদ।
1: ধাৰেশ্বৰ দেৱালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম, বুৰঞ্জীৰ দৃষ্টিতো এই দেৱালয়ৰ গুৰুত্ব অপৰিসীম। পৰ্যটনৰ যথেষ্ট সম্ভাৱনাপূৰ্ণ এই দেৱালয়খনে চৰকাৰ, প্ৰশাসন, পৰিচালনা সমিতি, ভক্তগণ তথা অঞ্চলবাসী ৰাইজৰ সহযোগত অচিৰেই অসম তথা ভাৰতবৰ্ষৰ ভিতৰতেই এখনি জাকত চিলিকা তীৰ্থস্থান হৈ উঠিব, এয়াই আমাৰো কামনা। শ্রোতাসকলে মনোরম তীর্থস্থান ঐতিহাসিক ধারেশ্বর দেওয়ালয় শীর্ষক এখনি প্রামাণ্য আলেখ্য শুনিলে। যুগুতায় আগবঢ়ালে ভার্গব কলিতা আর শাশ্বতী তালুকদারে। আমার যুববাণীর পরা অনুষ্ঠানটি ইমানতে অন্ত পড়িল। প্রাঞ্জিত প্রীতম কলিতার সহযোগত অনুষ্ঠানটির প্রযোজনা করিলে ইন্দ্রজিৎ ব।

তহিলং কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা বুলি স্থানীয় ৰাইজে বন বিভাগক দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি অহাৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এনে প্ৰেক্ষাপটত বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ গৈয়াই ভঁৰাল আৰু ঘৰৰ আশে পাশে বিদ্যুতৰ পোহৰৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। এনেধৰণৰ বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰায় 50 বছৰ বয়সীয়া দঁতাল হাতীটোৱে কৰুণভাৱে মৃত্যুক খাবটি লয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলীকৃত অঞ্চলত বনানীকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি ৰেংম বনাঞ্চলত প্ৰায় 5,000 নাহৰ পুলি ৰোপণ কৰি জুবিনগাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় 100 বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে। লৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৰী পাকিস্তানৰ মুখামুখি হ'ব। খেলখন জাপানৰ কাকামিঘৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপৰ ছেমি ফাইনেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা 6 বজাৰ পৰা ছানডে অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব চাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ফিট ইণ্ডিয়া অভিযানৰ অধীনৰ নিয়মীয়াকৈ ছানডেজ অন চাইকেল কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কাৰ্যসূচীৰ অংশ হিচাপে চাইকেল সমদল, জুম্বা আৰু যোগ অনুশীলন আদি অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্বজুৰি এই দিৱস পালন। কাছাৰৰ আৰকাটিপুৰৰ দখলীকৃত ভূমিত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু লৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি

0: মিটত শুনিবলৈ পাব।
1: এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। আৰম্ভ কৰিছোঁ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান।

আজি শুনাবলৈ লৈছো মেয়ে হোনা চিনেমাখনৰ গীত। প্ৰথমে সানি নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এটি গীত।

কে কে, সুনিধি চৌহান আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল মেহনা চিনেমাখনৰ পৰা আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনি।

বাইদেউৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছো। আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে 5 জুন তাৰিখে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। 2026 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত জলবায়ুৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে। শ্ৰোতাসকল, 2026 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু আগত ৰাখি আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে এখনি সংগীতালেখ্য সেউজ আৱাহন।

চৌদিশে স্নিগ্ধতা, যেন সৰগৰ পৰা সুখৰ মন্দাকিনি বৈ আহিছে। সমীৰণৰ মৃদু মায়াময় পৰিৱেশে উদ্ভাসিত হৈ উঠিছে আমাৰ এই সেউজীয়া ধৰাখনি। গছ লতা, নৈ নিজৰা আৰু বন বননিৰে ভৰপূৰ এক অপূৰ্ব সেউজ সুন্দৰ পৰিৱেশ এয়া। এই পৰিৱেশে পৰাণ জোৰায়, মনলৈ বিশ্বাস আনে, আত্মনিৰ্ভৰশীল কৰি তোলে, মূৰ তুলি জীয়াই থকাৰ সাহস প্ৰদান কৰে।

কি কৰিছা প্ৰকৃতিবা? ইমানকৈ যে মাতি আছোঁ শুনা নাই যে? ইমান সময়ৰ পৰা দুৱাৰ মুখতে থিয় হৈ আছোঁ, তুমি জানো গম নোপোৱা? তন্ময় হৈনো কি ভাবি আছা? আৰু এই গীতটো যে শুনি আছা ইমান সুমধুৰ, তোমালোকৰ এই অসমখনেও কি যে উপৰূপা! সেউজীয়া সমাহাৰেৰে চিকচিকোৱা গছে বনে ৰৌদ্ৰোজ্জ্বল পুৱাবোৰক সম্ভাষণ জনাইছে। পথৰ কাষে কাষে চিনাকি অচিনাকি বিভিন্ন বনৰীয়া ফুলে সকলোৰে মন মতলীয়া কৰি তুলিছে। চহৰ সদৃশ এই গ্ৰাম্য অঞ্চলটো চৰাই তথা জীৱ জন্তুৰে প্ৰাচুৰ্যময়। জলাশয়বোৰ মাছ কাছৰে উভৈ নদী হৈ আছে। মোৰ গৱেষণাৰ কিছুমান প্ৰশ্নৰ সমাধান বিচাৰি কিমান দেশ যে ভ্ৰমণ কৰিলোঁ, তোমালোকৰ এই ৰূপহী অসমখনিলৈ আহিহে এক নতুন দিশৰ সন্ধান পালোঁ। এই সোণৰ অসমখন যেন প্ৰকৃতি কুঁৱৰী।

আমাৰ অসমখনেই মহাভাৰতৰ মিঠা জীয়ৰী। ইমান ৰখাল মাটি হয়তো আৰু ক'তো নাই, কিন্তু ক'ৰবাত যেন অকণমান চন্দ্ৰপতন ঘটিছে আছিল। প্ৰকৃতি আইৰ সেউজীয়া আঁচলখন যেন ধীৰে ধীৰে ছায়াময় মৰুভূমিত পৰিণত হবলৈ গৈ আছে। পাহাৰবোৰত বগাবলৈ ধৰিছে কংক্ৰিটৰ অৰণ্যই। এসময়ত ৰবীন সখিয়তী দহিকতৰাই আবাহনী গীত গোৱা ৰাতিপুৱাবোৰ এতিয়া যেন নিস্তব্ধ হবলৈ ধৰিছে। পথাৰ হাবি আৰু জলাশয়ত নীৰৱতাৰ ছাঁ বিৰাজ কৰিবলৈ লৈছে। গছ নাথাকিলে বিহু পাতিম ক'ত? প্ৰকৃতিয়ে সাৰ পালেহে আমাৰ বিহুত প্ৰাণ আহে। পিছে বতাহত বিষ থাকিলে পেঁপাত ফু মাৰিবলৈ বুকুত উশাহ ক'ৰ পৰা পাবা? অপৰূপ পৰ্বতমালা আৰু ভৈয়ামৰ এই মহামিলনভূমিত জাতি জনজাতিৰ বাৰেৰহণীয়া সংস্কৃতিৰ হাত কিদৰে বহিব?

0: এইবোৰ প্ৰশ্নৰে উত্তৰ বিচাৰি মই দিহিঙে দীপাঙে ঘূৰি ফুৰিছোঁ। ভয়ংকৰ অনাগত দিনলৈ আমি অগ্ৰসৰ হৈছোঁ। এনেদৰে থাকিলে প্ৰকৃতি, বিশেষকৈ বসন্তকালটো নীৰৱ হৈ পৰিব বুলি মনতে আশংকাও জাগে। এসময়ৰ আকৰ্ষণীয় সেউজীয়া পথাৰবোৰ এতিয়া প্ৰায় শুকান। এই সকলোবোৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে দায়ী আমিয়ে নহয়নে? সংস্কৃতিয়ে কোনো শূন্যতাত নহয়, কিছুমান বিশেষ পৰিস্থিতি সাপেক্ষেহে নিজকে প্ৰকাশ কৰে। আমি এনে এক সভ্যতা গঢ়ি তুলিছোঁ য'ত আধুনিকতা আৰু আৰ্থিক বিকাশৰ লোভে এক ভয়ংকৰ ৰোগৰ দৰে সমাজত বিস্তাৰ লাভ কৰিছে। তোমালোকৰ এই অসমখন এতিয়াও সেউজ হৈ আছে। বসন্তকালত বহাগলৈ পৰিৱৰ্তন এক অনুৰ্বৰ, শুকান প্ৰায় নিষ্প্ৰাণ পৰিৱেশৰ পৰা এক জীৱন্ত প্ৰাণ প্ৰাচুৰ্যময় তথা ৰঙীন পৰিৱৰ্তন। এতিয়াও সময় আছে।
1: সপোন এটা দেখিলো জানানে? গাঢ় সেউজীয়া বৰণ পিন্ধা তিলাইটিৰ ঘাঁহনিডৰাত মই শুই আছো। চৰাইৰ কাকলিৰে ঠাইখন মুখৰিত। নিজৰা এটিৰ কুলো কুলো টানে মোৰ কাণত গীত এটি হৈ ধৰা দিছে। বনৰীয়া ফুলবোৰত ভোমোৰাৰ মৃদু গুঞ্জন, লাহি পাখিবোৰেৰে চঞ্চল পখিলাবোৰে সৌন্দৰ্যৰ মায়াজাল তৰিছে। মোৰ মন সম্পূৰ্ণ প্ৰশান্তিত ডুব গৈ আছিল। হঠাতে কৰ্কট শব্দ এটিয়ে নীৰৱতা ভংগ কৰিলে। চমকি উঠি পিছলৈ চাই দেখিলো এটা বিশাল যন্ত্ৰ আগবাঢ়ি আহিছে। তাৰ চকাৰ তলত ধূলি উৰি আকাশ ঢাকি পেলাইছে। চকুৰ পলকতে শ্যামল বননিৰ বুকুত আধুনিকতাৰ কঠোৰ স্পৰ্শ পৰিবলৈ আৰম্ভ কৰিলে। হে ভগৱান, কিমান ধূলি! বতাহজাক ইমান গৰম! নিজৰাৰ গতি যেন স্তব্ধ হৈ গ'ল। আমাৰ এই লুইতপৰীয়া কৃষ্টি সুৰবিহীন হৈ পৰিল। গীতবোৰ হেৰাই গ'ল, সুৰবোৰ নোহোৱা হ'ল। শ্যামলীমা ধৰাখনি মৰুভূসদৃশ হৈ পৰিল। উফ! মই সকলো ভুল বুজি পালোঁ। অপেক্ষা কৰিলোঁ যাতে আকুল মেঘে সুজল বাৰিধৰা নমাই আনি শুষ্ক ধৰাতল সিক্ত কৰি তোলে।

জোৰ পৰিল মোৰ বুকুখন, সমাধান আমাৰ হাততেই আছে। আমি উদ্যোগ বন্ধ কৰিব নালাগে, কিন্তু পৰিৱেশ ধৰি ৰাখিব লাগিব। প্ৰকৃতিৰ পৰা যিমান ল'ম তাতকৈ দুগুণ ঘূৰাই দিব লাগিব। অপৰূপেই ধৰাখনিক ভৱিষ্যৎ প্ৰজন্মলৈ আমি সুৰক্ষিত কৰি ৰাখিমেই। সৰু সৰু একোটি খোজে লক্ষ্যস্থানলৈ যাত্ৰা সুগম কৰি তোলে। ব'লা তেন্তে কাইলৈ পুৱাই আমি সকলোৱে মিলি সৌ উদং পথাৰখনত গছপুলি ৰোপণ কৰিম। ধৰাৰ বুকুলৈ আকৌ সেউজীয়া উশাহ ঘূৰি আহিব। বহ্নিমান বৰলুইতৰ পাৰত আমি আকৌ ঋতুৰাজক আদৰিম।

সেউজ আবাহন ডক্টৰ বন্দনা খাটনিয়াৰৰ ৰচিত আলেখ্যখনি শুনিলে। চৰিত্ৰসমূহৰ কণ্ঠ আছিল প্ৰকৃতি, পৰিণীতা শইকীয়া, ৰাছেল, মেলোডী পাটগিৰি আৰু অৰুণাভৰ চৰিত্ৰত ইন্দ্ৰজিৎ দাস। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ, সহযোগ কৰিলে ৰুণামণি বৰাই। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া

0: to 74,274, while the Nifty dropped 43 points to 23,374 when reports last came in. And with that, we end this news bulletin.
1: শ্রোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হৈছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীতেৰে, পুনতে নলিনীবালা দেৱীৰ ৰচনা।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে

0: মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: শ্ৰোতাসকলে, আধুনিক গীতৰ অনুষ্ঠানত শুনিছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠত এইবাৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখা গীত।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীতেৰে গীতিকাৰ নলিনীবালা দেৱী আৰু নিৰ্মল প্ৰভা বৰদলৈ। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব দীপালী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে সত্যৰাম বেজবৰুৱা আৰু সংগীসকলে গোৱা ওজাপালি।

0: এই বলি ভীমেই পানী বিচাৰি বিচাৰি যায় যায় কত একো নাপায়। তাৰ পিছত ভীমে মনে মনে
1: ভাবে,
0: আচ্ছা মইতো পানী বিচাৰি বহু দূৰ জাগা
1: আহিলো,
0: কিন্তু পানী অলপো
1: মই দেখিবলৈ পোৱা নাই।
0: আচ্ছা মই যদি বেলেগ ব্যৱস্থা নকৰো
1: তেতিয়াহ'লে মোৰ উপায় নাই।
0: এই বুলি ভীমে চাৰিওপিনে চাই
1: চাই ল'লে,
0: চাই চাই এতিয়া কি কৰিলে
1: শুনা,
0: অবৃক্ষ

0: এই বুলি ভীমে চাৰিও পিনে চাই পৰ্বত এখন সন্মুখত
1: দেখিবলৈ পালে।
0: তেতিয়া ভীমে মনে মনে ভাবে, এই পৰ্বতত উঠিয়ে মই
1: মোৰ কাম সমাধা কৰিব লাগিল, পানী চাব লাগিল।
0: এই ভাবি ভীমে কৰিছে কি সেই পৰ্বতৰ ওচৰত
1: এতিয়া গৈছি
0: যাই পৰ্বতত
1: এতিয়া উঠে কেনেকৈ
0: বাৰু ক শুনা
1: কোৱা।

ওজাপালি শুনিলে সত্যৰাম বেজবৰুৱা আৰু সংগীসকলৰ কণ্ঠত। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক মনোজ দাসৰ মেণ্ডলিন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে দেশবাসীক

মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা বাৰগৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। প্ৰশান্ত লোখণ্ডেক চি ডি এছ এৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু উত্তৰ প্ৰদেশৰ বালিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ছুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে পথ শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে জনসভাত অংশগ্ৰহণৰ পূৰ্বে হাজিৰালৈ যাব আৰু তাত তেওঁ নিৰ্মীয়মান ঔদ্যোগিক আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ছুৰাটত 200খন বিচনাযুক্ত এখন ই এছ আই চি চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়লৈ ধৰি প্ৰায় 1,340 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমান বন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এজোপা গছ মাৰ নামত পদক্ষেপৰ দৰে কাৰ্যসূচীসমূহে প্ৰতি বছৰে প্ৰায় 1,10,000 হেক্টৰ বনাঞ্চল বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সংৰক্ষণৰ কামত নিয়োজিত সকলোৰে প্ৰশংসা কৰে। তেওঁ কয় যে এই দিনটোৱে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম বিকাশ বৃদ্ধিৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰে। তেওঁ বিগত দশকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যতৰ আদৰ্শৰে ভাৰতে মিছন লাইফৰ জৰিয়তে অধিক পৰিচ্ছন্ন, অধিক সেউজীয়া আৰু অধিক বহনক্ষম গ্ৰহ হিচাপে পৃথিৱীখনক গঢ়ি তোলাৰ দিশত নিৰন্তৰ কাম কৰি যাব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁৰ বাৰ্তাত কয় যে পৰিৱেশ কেৱল আমাৰ অস্তিত্বৰ আধাৰশিলাই নহয় বৰং ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰাৰ দিশত এটা মহান দায়িত্ব। বৰ্তমানৰ সময়ত সমগ্ৰ বিশ্বই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত প্ৰতিজন লোকে দৈনন্দিন জীৱনত সৰু সৰু ইতিবাচক পৰিৱৰ্তন আনি পৰিৱেশ সুৰক্ষাত অৰিহণা যোগোৱাটো সকলোৰে কৰ্তব্য বুলি শ্ৰীবিৰলাই মন্তব্য কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে সংসদ চৌহদৰ সেউজীকৰণ, পৰিষ্কাৰ পৰিৱেশ, কাগজবিহীন কাম, এবাৰ ব্যৱহৃত প্লাষ্টিকত নিষেধাজ্ঞা আৰোপ আৰু পৰিৱেশ অনুকূল সংসদীয় ভৱনৰ দৰে পদক্ষেপ প্ৰকৃতি আৰু প্ৰগতিৰ মাজত সন্তুলিত সমন্বয়ৰ অনুপ্ৰেৰণামূলক উদাহৰণ। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে পৰিৱেশ সংৰক্ষণৰ দিশত অধিক সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি নতুন দিল্লীত 18খন নমো অক্সিজেন উদ্যান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এজোপা গছ মাৰ নামত শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ অধীনত এলানি পৰিৱেশ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীযাদৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰিৱেশ সম্বন্ধীয় কাৰ্যত ভাৰত বিশ্বনেতা হিচাপে পৰিচিত হৈছে। তেওঁ কয় যে ভাৰতে সৌৰ শক্তি স্থাপনত বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা স্থাপন, আন্তঃৰাষ্ট্ৰীয় বিগকেট এলায়েন্স আৰু ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন ৰূপৰেখা সন্মিলনৰ অধীনত নিৰ্ধাৰিত কেতবোৰ লক্ষ্য প্ৰাপ্তিৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি লাভ কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাজ্যখনত আজি 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লৈছে।

0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত NDAৰ 12গৰাকী বিধায়কে স্থান লাভ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। চলিত বৰ্ষত 5টা পদ্ম বিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতিবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় 70,000ৰো অধিক শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে। ইয়াৰে 7,314গৰাকী আবেদনকাৰীয়ে নম্বৰৰ পুনৰীক্ষণৰ বাবে আৰু 63,000তকৈও অধিক শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়নৰ বাবে আবেদন কৰিছে। উল্লেখযোগ্য যে উত্তৰ বহীৰ স্কেন কপি পৰ্যবেক্ষণ কৰা আৰু অভিযোগৰ পৰীক্ষণ তথা পুনৰ মূল্যায়নৰ বাবে CBSE কৰ্তৃপক্ষই যোৱা মঙলবাৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছে। যোৱা 13 মে'ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও পৰীক্ষাৰ্থীসকলৰ এক বুজন অংশই প্ৰাপ্ত নম্বৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি OSM পদ্ধতি অৰ্থাৎ অনস্ক্ৰীণ মাৰ্কিং ব্যৱস্থা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে শিক্ষা মন্ত্ৰালয়ে OSM ব্যৱস্থাৰ কাৰ্যক্ষমতা, চুক্তিবদ্ধ বাধ্যবাধকতা আৰু গুণগত নিয়ন্ত্ৰণ ব্যৱস্থাৰ সন্দৰ্ভত পৰ্যালোচনা আৰম্ভ কৰে। শিক্ষাৰ্থীৰ মনত আত্মবিশ্বাস বজাই ৰখা আৰু জবাবদিহিতাৰ অংশ হিচাপে মন্ত্ৰালয়ে CBSEৰ অধ্যক্ষ ৰাহুল সিং আৰু সচিব হিমাংশু গুপ্তাক বদলি কৰাৰ লগতে প্ৰশান্ত লোখাণ্ডেক CBSEৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে চলিত মাহৰ 2 জুনত চৰকাৰে সামৰ্থ বিকাশ আয়োগৰ অধ্যক্ষ এছ ৰাধা চৌহানৰ নেতৃত্বত স্বতন্ত্ৰ অনুসন্ধানৰ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাল্লিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে। পক্ষী জৈৱ বৈচিত্ৰৰে চহকী এই আৰ্দ্ৰভূমিয়ে বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী চৰাইক আকৰ্ষণ কৰাৰ লগতে ই হৈছে বহু চৰাইৰ আৱাসভূমি। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰাকৃতিক পৰিৱেশ তথা আৰ্দ্ৰভূমিসমূহ সংৰক্ষণৰ দিশত থকা প্ৰতিশ্ৰুতিবদ্ধতা স্পষ্টকৈ প্ৰতিফলিত হয়। বিগত বছৰসমূহত সমুদায় অংশগ্ৰহণ কাৰ্যসূচী, বিজ্ঞান, উদ্ভাৱন আৰু সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণ আৰু পুনৰ বাসোপযোগী কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে এনে প্ৰচেষ্টাই জৈৱ বৈচিত্ৰ সংৰক্ষণত সহায় কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা আৰু অনাগত প্ৰজন্মৰ বাবে সেউজ ভৱিষ্যৎ গঢ়ি তোলাত অৰিহণা যোগাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। প্ৰশান্ত লোখাণ্ডেক CBSEৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু উত্তৰ প্ৰদেশৰ বাল্লিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ছাইফুদ্দিন আহমেদৰ কণ্ঠৰ লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্রোতাসকলে লোকগীত শুনিছে সাইফুদ্দিন আহমেদৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন রাজ্যিক মন্ত্রিসভাত স্থান লাভ করা 12গৰাকী মন্ত্রীয়ে আজি শপথ গ্রহণ করে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিরত আয়োজিত অনুষ্ঠানত রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্রীসকলক শপথ বাক্য পাঠ করায়। শপথ গ্রহণ অনুষ্ঠানত NDA মিত্রজোঁটৰ মন্ত্রী বিধায়ক তথা দলীয় নেতাকর্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ডক্টৰ শর্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত NDAৰ 12গৰাকী বিধায়কে স্থান লাভ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ এই দিনটোতেই এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি

0: তাৰিখে আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্র শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ দিবস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হয়। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হয়। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমগুৰি বাগান এলেকাত আজি বন বাহ ৰোপণ কৰে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰই পৰিৱেশ দিৱসৰ ইতিবাচক চিন্তা হিচাপে স্থানীয় ইক শ্বপ, এমাজন আৰু চৰকাৰী ই বজাৰ অৰ্থাৎ GEM ডিজিটেল প্লেটফৰ্ম মুকলি কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় মহিলাসকলে প্ৰস্তুত কৰা জৈৱ বৈচিত্ৰভিত্তিক সামগ্ৰীসমূহক দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ প্ৰদানৰ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে উদ্যান কৰ্তৃপক্ষই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে মেটেকা, তাঁতশাল আৰু কাঠৰ সামগ্ৰী নিৰ্মাণত মহিলাসকলক দক্ষ কৰি তুলিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিলচৰত আজি স্মাৰ্ট চিটি কনষ্ট্ৰাকশ্যন এণ্ড আৰ্বান প্লেনিং এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনাৰ মূল বিষয়বস্তু হৈছে গ্লোবেল কল ফৰ ক্লাইমেট একচন। অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডঃ বি কে এছ সঞ্জয়, শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, NIT শিলচৰৰ সঞ্চালক দিলীপ বৈদ্য উপস্থিত থাকে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলীকৃত অঞ্চলত বনানীকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় 5,000 নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় 100 বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে। যোৰহাট পশ্চিম ৰাজচক্ৰৰ অধীনৰ চাৰিঙীয়া বাপুজি পথৰ নলা নৰ্দমাৰ মাজেৰে পানী নিষ্কাশন ব্যৱস্থা ব্যাহত হোৱাত আৰু ইয়াৰ ফলত লেতেৰা পানী আবদ্ধ হৈ থকা সমস্যাৰ বুজ ল'বলৈ আজি যুটীয়া ক্ষেত্ৰ পৰিদৰ্শন কৰা হয়। এই পৰিদৰ্শন কালত যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়া, স্থানীয় ৰাজচক্ৰৰ লাটমণ্ডল, গাঁও প্ৰধান আৰু ক্ষেত্ৰ বিষয়াসকল উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ছোৱাত দলটোৱে সমস্যা উদ্ভৱ হোৱা স্থানৰ প্ৰকৃতি পৰিস্থিতি পৰ্যালোচনা কৰে। ইয়াৰ উপৰি অঞ্চলটোৰ পানী নিষ্কাশন ব্যৱস্থাৰ স্থায়ী উন্নতি সাধন আৰু কৃত্ৰিম বানৰ পৰা ৰাইজক সকাহ দিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত উপস্থিত বিষয়া আৰু স্থানীয় লোকসকলৰ মাজত আলোচনা অনুষ্ঠিত হয়। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা 6 বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ফিট ইণ্ডিয়া অভিযানৰ অধীনত নিয়মীয়াকৈ ছানডেজ অন চাইকেল কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কাৰ্যসূচীৰ অংশ হিচাপে চাইকেল সমদল, জুম্বা আৰু যোগ অনুশীলন আদি অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

শিৱভৰ দুৰাজৰ কণ্ঠৰ গীত দুটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: ki jo mi mi adim ason son marat ma renga pi ki du wa jo ni kar bi ngo no ri hi ni long ta ason son wildlife sanctuary ta son se pon a jo ni ki jo ke la adim do pik an lo kar bi ngo no ri long barla por hot ke phang op 38 degree celsius an do do ke phang o kilip nai ke pai pai chitia chiklo manom hen lo pray pen thang thang a chiklo malom ke 8 pen 10 degree celsius an kang sam do do ning kring a por la ber ki jong a dim malom nam ki ju ji ning hang hang a tu ju melo amring tourism center la ke difu pen kilometer 120 an bak ka helo ni janat ke do amring tourism center is si lang mesen lang sun so do la so lang sun ke arlong long pa ka taxi alang kili la pen la alang aroi ke amring aroi pusi earpon lo ladak aning kan wang ta ning kreng lo te karbiang long penang tan dima hasao hojai nagao morigao hai hui malom pen muni datum picnic arong aje nang chipia phan wang pic ladak alang roi akung long matsi tourist hemta kikim tang do koka picnic spot lake amring alang roi pen si keman lapen amen che thanglong picnic cho dim lo ladak ning kreng picnic cho polo pulote munit che pe un ia son si aning kan wang taman di mahasau lanka hojai nagao marigao meghalaya hai hoi malom pen aning che porong phan ladak wang wang ladak nan ke telong ke vega var sai sita me dolo alang ka chi thing ong joi ni alang ta lir singa son si theklong ji la so jo aning kan wang ta munit tum picnic cho phan ke dam che thor titi khandoli tourist center Khandoli Tourist Center lake Hamren sub division pen kilometer 26 an kahelo Khandoli Tourist Center ta isi kelang mimi ki joi mimi adim bino Khandoli ke Meghalaya Joya town pen ta kilometer 70 nesi dolo Ladakh elitum paina thing pia rong le sing sang inglong kai ke ta insam dop abotor long damji laswa jok Ladakh ke study trip honeymoon family holiday
1: নমস্কার আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায় আজি বিশ্ব পৰিৱেশ দিৱস পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিলচৰত আজি স্মাৰ্ট চিটি কনষ্ট্ৰাকশ্যন এণ্ড আৰ্বান প্লেনিং এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় গোৱালপাৰা বন সংমণ্ডলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত আজি উচ্ছেদিত এলেকাত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে কাছাৰৰ উদ্ধাৰ বন্দৰ আৰ কাটিপুৰৰ অবৈধভাৱে দখলীকৃত ভূমিত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় চি বি এছ ইৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় 70,000ৰো অধিক শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎপৃষ্ঠ হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে আৰু গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পুৱা 6 বজাৰ পৰা ছানডে জন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব

ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দক্ষিণ শালমাৰাত 1.5 লাখ গছপুলি ৰোপণ। আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ৰ ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলোকগঞ্জৰ অশ্বিনী ৰয় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে।
1: এইবাৰ অসমৰ ৰাইজে 100-200 আসনেৰে আমাক আশীৰ্বাদ দিছে, গতিকে আমাৰ দায়িত্ব বৃদ্ধি হৈছে। আমি অধিক দায়িত্বশীলভাৱে, অধিক বিনম্ৰভাৱে ৰাইজৰ হৈ কাম কৰিব লাগিব আৰু এখন বিকশিত আৰু সুৰক্ষিত অসম আগুৱাই লৈ যাব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীক সেইকাৰণেই কোৱা হয় যে অন্য ৰাজনৈতিক দলৰ দৰে আমাৰ দলটো নহয়। আমি অকল ক্ষমতা বা এটা বিশেষ কামৰ কাৰণে কাম নকৰোঁ, আমাৰ ৰাষ্ট্ৰৰ প্ৰতি এক দায়বদ্ধ হিচাপে কাম কৰোঁ আৰু ৰাষ্ট্ৰত জ্যেষ্ঠজন কনিষ্ঠজন সকলোকে আগবঢ়াই লৈ গৈ থাকিব লাগিব, দেশৰ স্বাৰ্থত, ভৱিষ্যতৰ স্বাৰ্থত। আৰু সেইকাৰণে যদি বিজেপি দলত দেখিবলৈ পায়, আপুনি জ্যেষ্ঠজনো দেখিব, কনিষ্ঠজনো দেখিব আৰু সকলোৱে একেলগ হৈ কাম কৰাৰ পৰিৱেশো দেখিব। মই ভাবোঁ যে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি টীম আছাম, এই টীম আছামে খুব সুন্দৰভাৱে অসমৰ উন্নয়নৰ কাৰণে কাম কৰিব।
0: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ এই দিনটোত এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ

দিবস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হয়। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হয়। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি বজালি জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পাঠশালাত জুবিন ফেন ক্লাবৰ উদ্যোগত আৰু বজালি ডেন্স একাডেমীৰ সহযোগত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাত বালিপাৰা সংৰক্ষিত বনাঞ্চলত এক বৃহৎ বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হয়। জিলা প্ৰশাসন, বন বিভাগ, বালিপাৰা ফাউণ্ডেশ্যন আৰু আত্মসহায়ক গোটসমূহৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইকো টাস্ক ফৰ্চ নামনিৰ প্ৰচেষ্টাত ছটাই নদী

0: সংৰক্ষিত বনাঞ্চলত এক বৃহৎ বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হয়। জিলা প্ৰশাসন, বন বিভাগ, বালিপাৰা ফাউণ্ডেশ্যন আৰু আত্মসহায়ক গোটসমূহৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইক টাস্ক ফৰ্চ নামনিৰ প্ৰচেষ্টাত ছটাই নদী বালিপাৰা সংৰক্ষিত বনাঞ্চলত ইতিপূৰ্বে 13 লাখতকৈও গছপুলি ৰোপণ কৰা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বনাঞ্চলখনত 1100টা থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই বনানীকৰণ কাৰ্যসূচীৰ জৰিয়তে প্ৰায় 8000 হেক্টৰ বনভূমি পুনৰ উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে। বৰপেটা জিলাত চৰকাৰী বেচৰকাৰী সংস্থা সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহতো গছপুলি ৰোপণ কৰা হয়। বৰপেটা সত্ৰতো সত্ৰী আৰু ভকতে সত্ৰৰ চৌহদত গছপুলি ৰোপণ কৰে। ইয়াৰ উপৰিও বৰপেটাৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। যোৰহাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। লখিমপুৰ জিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত কেইবাটাও স্থানত গছপুলি ৰোপণ কৰা হয়। চিৰাং জিলাত চিৰাং বন সংমণ্ডলৰ অধীনৰ ৰুণিখাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চিকনা জাহোলাও ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিলচৰত আজি স্মাৰ্ট চিটি কনষ্ট্ৰাকশ্যন এণ্ড আৰ্বান প্লেনিং এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনাৰ মূল বিষয়বস্তু হৈছে গ্লোবেল কল ফৰ ক্লাইমেট একচন। অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডঃ বি কে এছ সঞ্জয়, শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, এন আই টি শিলচৰৰ সঞ্চালক দিলীপ বৈদ্য উপস্থিত থাকে। এই সন্দৰ্ভত ডঃ বি কে এছ সঞ্জয়ে এইদৰে কয়।
1: इस तरह का जो डायरेक्टर साहब ने ये कार्यक्रम का आयोजन किया है, ये जागरूकता बढ़ाने के लिए। मैं सिर्फ यही कहूंगा कि जब हमें ये पता चल जाए कांच या हीरा है, यदि मुझे ये पता चल जाए हीरा है, तो हम सब काम को छोड़ के उसको पकड़ेंगे। और एक जागरूकता का यही है कि लोग समझें कि पर्यावरण की कीमत क्या है। हम लोगों का जो जीवन है वो पर्यावरण से है, पर्यावरण का संरक्षण करना चाहिए। वैसे भी कहा है शास्त्रों में, अन्नम वायु प्राण है, अन्न है तो प्राण है। और अन्न पैदा कहाँ से होता है? वो पर्यावरण से ही होता है, जमीन से होता है, हवा से होता है, पानी से होता है। आप किसी के लिए काम नहीं कर रहे, इससे कब हम अपने लिए काम कर रहे हैं। हमारा सर्वाइवल वातावरण से, मैं तो सबको यही कहूँगा। और सब लोग इसको समझें और अपने जीवन में इसको ढालें।
0: अपने बातरी सुनी से आकाशवाणी गुवाहाटी केन्द्र पर। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰেই প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ত আজি জিলা আয়ুক্ত মেঘা নিধি দাহালৰ সভাপতিত্বত বান প্ৰস্তুতি সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন কামসমূহ সম্পন্ন কৰিবলৈ পৰ্যাপ্ত আৰ্থিক প্ৰস্তুতি নিশ্চিত কৰাৰ কথা ঘোষণা কৰে। তেওঁ দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত সংশ্লিষ্ট বিভাগসমূহক অৰ্থৰ যোগান তথা ইয়াৰ উপলভ্যতা সন্দৰ্ভত পৰ্যালোচনা কৰে। তেওঁ বিদ্যালয়ৰ পৰিদৰ্শকসমূহক জিলাৰ বিদ্যালয়সমূহৰ ভৌতিক অৱস্থা মূল্যায়ন কৰিবলৈ তথা সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ পৰা প্ৰয়োজনীয় মেৰামতিৰ প্ৰতিবেদন সংগ্ৰহ কৰিবলৈ আৰু দ্ৰুত সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সভাত সমজিলা আয়ুক্ত গোলোকগঞ্জ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধ্ৰুৱজ্যোতি দাস, বিলাসীপাৰা সমজিলা আয়ুক্ত ডঃ প্ৰীতিলেখা ডেকা আৰু সকলো বিভাগৰ প্ৰতিনিধি উপস্থিত থাকে। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ বন বিভাগে কাঠৰ লট বিক্ৰীৰ বাবে এখন ই নিলাম বিজ্ঞপ্তি জাৰি কৰিছে। আছাম চেল অফ ফৰেষ্ট প্ৰডিউচ কোপছ এণ্ড মহলছ ৰুলছ 1977 আৰু সংশোধিত 2000 চনৰ বিধি অনুসৰি এই নিলাম প্ৰক্ৰিয়া পৰিচালিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ কৰিছে।

0: বিশ্ব পরিবেশ দিবসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দক্ষিণ শালমাৰাত 1.5 লাখ গছপুলি ৰোপণ আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ৰ ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জুৰি মদাহী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই সুশান্ত দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সংস্কৃত শিক্ষাৰ পাঠ। পাঠ যুগুতাই আগবঢ়াইছে ৰজনীকান্ত দেৱশৰ্মাই।

0: त्वमसि शरणं तत्पयोद प्रियायः सन्देशं मे हर धनपति क्रोध विश्लेषितस्य गन्तव्या ते वसति रलोका नाम यक्षेश्वरानां वाज्यज्ञान स्थितहरशिर चन्द्रिका धौतहर्म्या मुनि त्यस श्लोकको सन्द अनुहरि एबार गाइदिछु सन्तप्तानां त्वमसि शरणं तत्पयूद प्रियायः सन्देशं मे हरधनपति क्रोधविश्लेषितस्य गन्तव्याते वसतिरलका नाम जक्षिश्वरानं बाह्योद्यान स्थितहरशिर चन्द्रिका धौतहर्म्या এতিয়া মই তোমাৰ শ্লোকটো লোপামুদ্ৰা এগাই শুনাব পাৰিবানে?
1: চেষ্টা কৰি চাওঁ গুৰুদেৱ। সন্তপ্তানাং তমসি শৰণং তৎপয়োদ প্ৰিয়ায়ঃ সন্দেশং মে হৰ ধনপতি ক্রোধ বিশ্লেষিতস্য গন্তব্যাতে বসতি রলকা নাম যক্ষেশ্বরানাং বজ্রদ্যান স্থিত হরশিরঃ চন্দ্রিকা ধৌত হর্ম্যা।
0: তোমাৰ আবৃত্তি বেয়া হোৱা নাই, অভ্যাস কৰিলে আৰু ভাল হ'ব।
1: গুৰুদেৱ, শ্লোকটোৰ অৰ্থ আমাক বুজাই দিয়ক।
0: শ্লোকটোৰ ভাষা তোমালোকৰ কাৰণে কঠিন হ'ব, তথাপি মই প্ৰায় অনুবাদ কৰাৰ দৰে কৈছো। হে মে, তুমি সন্তপ্তসকলৰ আশ্ৰয়, গতিকে মই অনুৰোধ কৰিছ তুমি মোৰ এটা বাতৰি লৈ যক্ষৰাজ কুবেৰৰ বসতি অলাকালৈ যাব লাগে। ধনপতি কুবেৰৰ ক্ৰোধত মই প্ৰিয়া বিৰহিত হৈছো। অলকা নগৰীৰ বহিৰুদ্যানত ভগৱান শিৱ থাকে। তেওঁৰ শিৰত থকা কাশীজনৰ উজ্জ্বল কিৰণে অলকাৰ প্ৰাসাদসমূহ উদ্ভাসিত কৰি ৰাখিছে।
2: অৰ্থটোও বৰ সুন্দৰ।
0: কাব্যামৃতৰ সোৱাদ ল'ব খোজা যদি আগতে ভাষাটো শিকি লোৱা। এতিয়া আন এটা কৃত্যবৃত্তৰ নাম অনিয়। এই সকলো ধাতুৰ পিছতে যোগ হয়। কেইটামান অনিয় প্ৰত্যয় যোগ হোৱা ধাতুৰ উদাহৰণ দিওঁ। ক্ৰি কৰণীয়, স্মৃ স্মৰণীয়, পূজ পূজনীয়, ভোজ ভোজনীয়, পা পানীয় ইত্যাদি। অনিয় প্ৰত্যয়ো কৰ্ম আৰু ভাববাচ্যতহে ব্যৱহাৰ হয়। বাৰু লোপামুদ্ৰাই কৰণীয় শব্দটো বাক্যত প্ৰয়োগ কৰি দেখুৱাচোন।
1: অস্মাভি কৰ্ম কৰণীয়
0: হৈছে পিতৃ আৰু মাতৃ আমাৰ পূজনীয়। ইয়াক সংস্কৃতত কিদৰে কব প্ৰণীতা?
1: পিতৃ মাতা চ অস্মাকম পূজনীয়
0: হৈছে। তুমিও শুদ্ধ উত্তৰ দিছা। মই এতিয়া নিয়ত আৰু ইয়ত এই দুটা কৃত্যবৃত্তৰ বিষয়ে আলোচনা কৰিব খুজিছো। দুয়োটাৰে কেৱল ই বা ইকাৰে ধাতুৰ পিছত যোগ হয়, বাকী বৰ্ণবোৰ লোপ পায়। সাধাৰণতে ঋকাৰান্ত আৰু ব্যঞ্জনান্ত ধাতুৰ পিছত নিয়ত আৰু ঋকাৰান্তৰ বাহিৰে আন স্বৰান্ত ধাতুৰ পিছত ইয়াত যোগ হয়।
2: গৌৰদেৱ, দুয়োটা প্ৰত্যয় যদি কেৱল ইয় বা ইয়কাৰহে ধাতুৰ পিছত যোগ হয়, দুটা নহয় এটা প্ৰত্যয় নহ'ল কিয়?
0: তোমাৰ প্ৰশ্নৰ খৰচী মাৰি উত্তৰ দিব লাগিলে বহু কথা ক'বলগীয়া হয়। এই লোপ হোৱা বৰ্ণবোৰে শব্দ গঠনৰ বহু ইংগিত দিয়ে, সেইবোৰ কথা পাছে শিকিবা। ধৰা গদ ধাতু, ইয়াৰ অৰ্থ কোৱা। ইয়াৰ পিছত ইয়ক প্ৰত্যয় হলে ৰূপ হয় গদ্য, কিন্তু উপসৰ্গ আগত থাকিলে ইয়ত নহয় ন্যত হয়। তেতিয়া নিগদ ন্যত মিলি ৰূপ হব নিগাদ্য। ইয়াত গড অকাৰ আকাৰ হল, ইয়ত প্ৰত্যয়ৰ বেলিকা সেইটো নহল। ন লোপ প্ৰত্যয় যোগ হলে ধাতুৰ আদি অকাৰৰ ঠাইত আকাৰ হয়। এইদৰে বহুত কথা আছে। মই এখন ডাঙৰ সংস্কৃত কাব্যৰ পৰা ন্যত প্ৰত্যন্ত নিগাদ্য শব্দৰ প্ৰয়োগৰ উদাহৰণ দিওঁ। কাব্যখনৰ নাম নিষধ কাব্য, কবিজনৰ নাম শ্ৰীহৰ্ষ। নল দময়ন্তীৰ ঘটনাবহুল জীৱন বৃত্তান্ত কাব্যখনৰ উপজীৱ্য। বাক্যটো হৈছে ন নৈষধে কায়ম ইদং নিগাদ্যম। ইয়াত কৰ্তা তয়া উজ্জ্য আছে। কথাষাৰৰ অৰ্থ হৈছে নিঘত দেশৰ

0: যা নলৰ আগত এই কথা নকবা
1: গুৰুদেৱ কথাখন কোনে আৰু কাৰ আগত কৈছে
0: নল ৰজাই দূতৰূপে পঠিওৱা এটা ৰাজহাঁহৰ আগত দময়ন্তীয়ে কৈছে
1: সম্পূৰ্ণ শ্লোকটো বাৰু কি
0: শুনা শুদ্ধান্ত সম্ভোগ নিতান্ত তুষ্টি ন মহিষধিকারি জমিদং নিদায্যম অপাহি তৃপ্তায় নবারি ধারা স্বাদুহ সুগন্ধি সদতি তুষারা
1: শ্লোকটো শুনিবলৈ বৰ শুৱলা
0: পদলালিত্যৰ কাৰণে সংস্কৃত কবিসকলৰ মাজত নৈকট কাব্যৰ বিশেষ স্থান আছে
2: শ্লোকটোৰ অৰ্থটো ক'বনে গৌৰৱ
0: শুদ্ধান্ত মানে অন্তঃপুৰ অন্তঃপুৰ অৰ্থাৎ অন্তঃপুৰত থকা ৰাণীসকলৰ সংগ সুখতি যদি নলৰজা সন্তুষ্ট হৈ আছে তেনেহ'লে মোৰ কথা নক'বা কিয়নো সাধাৰণ পানী খাই যাৰ পিয়াহ পলাইছে সি সুস্বাদু সুগন্ধি আৰু শীতল পানী খাবলৈ ইচ্ছা নকৰে এতিয়া মই তোমালোকক কেইটামান ন্যত প্ৰত্যন্ত আৰু ইয়ত প্ৰত্যন্ত শব্দৰ বিষয়ে ক'ম ন্যত প্ৰত্যন্ত হ'ল ক্ৰি কাৰ্য শ্ৰু শ্ৰাৱ্য যুজ যজ্ঞ বুধ বৈধ ৱচ ৱাচ্য আকৌ যত প্ৰত্যন্ত দা দেয় পা পেয় জি জেয় নি নেয় লভ লভ্য শক শক্য ইত্যাদি মই দুয়োটা প্ৰত্যয়ৰে দুটা উদাহৰণ দিছোঁ গীতমিদং সৰ্বৈ শ্ৰাৱ্যম ৰামায় মায়া পঞ্চৰূপকানি দেয়ানি এতিয়া লোপামুদ্ৰাই এটা ন্যত প্ৰত্যন্ত শব্দ বাক্যত প্ৰয়োগ কৰি দেখুৱাচোন
1: পুস্তকমিদং মায়া পাঠ্যম
0: সুন্দৰ হৈছে পদ্ধতিৰ উদাহৰণ মই দিয়াই নাছিলোঁ তুমি নিজে উদ্ভাৱন কৰিছা প্ৰণীতাই ন্যত বা ইয়তৰ এটা উদাহৰণ দিয়া
1: ৰাজ্য শত্ৰু জেয়হ
0: হৈছে
2: গুৰুদেৱ দ্ৰব্য অন্য ন্যত আৰু ইয়াত প্ৰত্যয় যিবোৰ প্ৰয়োগ দেখুওৱা হ'ল সেই আটাইবোৰ কৰ্মবাচ্যহে হ'ল ভাত ভাষাটো প্ৰয়োগ হয় বুলি কৈছিল নহয়
0: তুমি কথাটো ভাল মন কৰিছা অকৰ্ম ধাতুৰ বেলিকাহে ভাব বাচ্য হয় ভাব বাচ্যত কৃত্য প্ৰত্যন্ত শব্দবোৰ সদায় ক্লিবলিংগৰ একবচনত ব্যৱহাৰ হয় সজ ধাতুৰ পৰা তব্য অনিয় আৰু ন্যত প্ৰত্যয়ৰ জগত ক্ৰমে হচিকাৰ্য হচনীয় আৰু হাস্য শব্দ হয় বাক্যত ব্যৱহাৰ কৰিলে একা কিনা মায়া ন হচিতব্যং হচনীয়ম হাস্যম এনেকুৱা হ'ব এইদৰে ৰোদ ধাতুৰ পৰা ৰোদিতব্য ৰোদনীয় আৰু ৰৌদ্য হ'ব চি ধাতুৰ পৰা চৈতব্য চয়নীয় আৰু চেয় হ'ব লোপামুদ্ৰাই এই ধাতু দুটাৰ এটাৰ কৃত্য প্ৰত্যন্ত ৰূপৰ প্ৰয়োগ দেখুৱাচোন
1: মায়া অৰণ্যে ন ৰোদিতব্যম
0: প্ৰণীতাই চি ধাতুৰ কৃত্য প্ৰত্যন্ত ৰূপৰ প্ৰয়োগ দেখুৱা
1: দিবা অস্মাভি ন চয়নীয়ম
0: ভাল হৈছে এতিয়া তোমালোকক কিয় প্ৰত্যয়ৰ কথা কওঁ ক্যাপৰো কেৱল ইয়হে ধাতুত যোগ হয় ক্যাপ প্ৰত্যয় সকলো ধাতুৰ পিছত নহয় ই ক্ৰি ভ্ৰি ব্ৰি বৃত দৃশ আদি অলপ কেইটামান ধাতুতহে ক্যাপ যোগ হয় হ্ৰস্ব চৰন্ত ধাতুৰ পিছত প যোগ হোৱা প্ৰত্যয় লোভ হ'লে পৰ লোভ হ'লে তাৰ আগত এটা ত আগম হয় যেনে ক্ৰি ক্যাপ কৃত্য এইদৰে ব্ৰি বৃত্ত হ্ৰি বৃত্ত হ'ব চাজ ধাতুৰ পিছত ক্যাপ প্ৰত্যয় যোগ হ'লে শিষ্য হ'ব
2: গৌৰৱ আৰু কোনো প লোভ হোৱা প্ৰত্যয় বেলিকা ত আগম হোৱাৰ উদাহৰণ আছে নেকি
0: ইয়াৰ উত্তৰ তুমি নিজেই বিচাৰিলে পাবা কিয় বি পূৰ্বক জি ধাতুৰ পিছত লভ হ'লে কি ৰূপ পাবা
2: বিজিত্য
0: তেনেহ'লে ইয়াতে সেই উত্তৰ আছে এইটো বুজাবলৈয়ে লভ প্ৰত্যয়ত প হৈছে যদিও কৰ্ম বা ভাব বাচ্যৰ অৰ্থতেই ক্যাপ প্ৰত্যয় হয় ই সচৰাচৰ বিশিষ্য হিচাপেই বেছিকৈ ব্যৱহৃত হয় ধৰা শিষ্য শব্দটো অহং গুৰুনা শিষ্য গুৰুৱে মোক উপদেশ দিব এইদৰে হ'ব শিষ্যেন সহ গুৰু আশ্ৰমং জাতি এইদৰেও হ'ব কৃত্য প্ৰত্যয়ৰ কথা মই ইয়াতে শেষ কৰিব খুজিছোঁ
1: গুৰুদেৱ আপুনি কেলিম বুলি এটা কৃত্য প্ৰত্যয়ৰ কথাও কৈছিল নহয়
0: কৈছিলোঁ নামটো পাৰিলে মনত ৰাখা তোমালোকৰ সিমান প্ৰয়োজনীয় নহ'ব বুলি মই তাক বাদ দিলোঁ বৰং আন অলপ জানিবলগীয়া কথা আলোচনা কৰোঁ এই কৃত্য প্ৰত্যন্ত শব্দবোৰে নিষ্ঠা প্ৰত্যয়ৰ দৰে সমাপিকা ক্ৰিয়াৰ কাম কৰি সংস্কৃত ভাষাত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে তাৰ উপৰি

0: যিবোৰ শুদ্ধ বিশেষণ আনকি বিশেষ্যৰূপেও প্ৰয়ুক্ত হয়।
1: উদাহৰণ দি বুজাই দিবনে?
0: প্ৰাপ্তব্যম অৰ্থং লভতেই মনুষ্য, অৰ্থাৎ মানুহে পাবলগীয়া ধন লাভ কৰে। ইয়াত প্ৰাপ্তব্যম পদটোৱে ক্ৰিয়াৰ কাম নকৰি বিশেষণৰ কাম কৰিছে। স্বয়নীয়ে সবিতি, ই বিশ্বনাথ হৈছে। ইয়াত অনিয় প্ৰত্যন্ত স্বয়নীয় শব্দ বিশেষ্য হৈছে। আজিলৈ আমাৰ পাঠ ইয়াতেই সামৰিলো। তোমালোক সুখী হোৱা।

সংস্কৃত শিক্ষাৰ পাঠ শুনিলে, পাঠ যোগুতে আগবঢ়ালে ৰজনীকান্ত দেৱশৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ 500 উপন্যাসৰ ধাৰাবাহিক পাঠৰ তৃতীয় খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। উপন্যাসখনি পুনৰ প্ৰচাৰ হ'ব কাইলৈ পুৱা 7:30 বজাত। নিশা 9:30 বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু লেখক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ প্ৰথম খণ্ড, সাক্ষাৎগ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ।

প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দক্ষিণ গুৱাহাটী বি এড কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানটি আগবঢ়াব শ্ৰুতি ডেকা আৰু সৰস্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। কালি পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিদ্যাৰ্থীৰ অনুষ্ঠান শুনিবলৈ পাব।

0: বিদ্যার্থীর অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। আৰু চৰকাৰী আঁচনি সুবিধা লাভৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ৰ ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলোকগঞ্জৰ অশ্বিনী ৰয় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতাকৰ্মীসকল উপস্থিত থাকে। মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰা বিশ্বজিৎ দৈমাৰী আৰু অশোক সিংহলে আকাশবাণীৰ সংবাদদাতাৰ আগত এনেদৰে কয়।
2: নতুন দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ টীমত আজি সোমাই লৈছে। গতিকে পৰিকল্পনা আধাৰত অসমক উন্নয়ন কৰাৰ কাৰণে যিবোৰ কাম কৰিব আৰু ইয়াৰ ভিতৰত যি দায়িত্ব পাব সেই দায়িত্বটো পালন কৰি যাবলৈ চেষ্টা কৰিম। তামোলপুৰবাসী ৰাইজেতো নিশ্চয় সবে অপ্ৰিয়ত, কাৰণ ইমান বছৰ তামোলপুৰত মন্ত্ৰী নাছিলে আৰু মন্ত্ৰী হোৱা হেতুকে তেখেতসকলৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত মানে বহুতখিনি সহজ হ'ব বুলি আশা কৰে সমষ্টি ৰাইজ। ডেফিনেটলি ইয়াত হাগ্ৰামামহৰীয়া ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে তেখেতে বিজেপিৰ লগত এলায়েন্স হোৱাৰ পিছত সকলো BTC ৰাইজৰ লগত ভাল এটা সম্পৰ্ক ৰাখি এই নিৰ্বাচনবিলাকত যথেষ্ট সহায় কৰিলে, যাৰ কাৰণে বিজেপিয়ে 4জন বিধায়ক জিকিবলৈ সক্ষম হ'ল। গতিকে এইটো তেওঁৰ প্ৰতি ৰাইজৰ আস্থা।
1: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটোত এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হয়। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হয়। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আজি গছপুলি ৰোপণৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত চুকাফা সমন্বয় ক্ষেত্ৰত 100 জোপা নাহৰৰ পুলি আৰু বিভিন্ন গছপুলি ৰোপণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্ততো গছপুলি ৰোপণেৰে এই দিৱস উদযাপন কৰা হয়। ছেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত আজি চিৰাং প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ আৰু সজাগতামূলক

মুকলি সভা অনুষ্ঠিত কৰা হয়। শোণিতপুৰ জিলাত বালিপাৰা সংৰক্ষিত বনাঞ্চলত এক বৃহৎ বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা প্ৰশাসন, বন বিভাগ, বালিপাৰা ফাউণ্ডেচন আৰু আত্মসহায়ক গোটসমূহৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইক টাস্ক ফৰ্চ নামনিৰ প্ৰচেষ্টাত ছটাই নদী বালিপাৰা সংৰক্ষিত বনাঞ্চলত ইতিপূৰ্বে 13 লাখতকৈও গছপুলি ৰোপণ কৰা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বনাঞ্চলখনত 1100টা থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। যোৰহাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। লখিমপুৰ জিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বি লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত কেইবাটাও স্থানত গছপুলি ৰোপণ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমগুৰি বাগান এলেকাত আজি বাঁহ ৰোপণ কৰে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰে পৰিৱেশ দিৱসৰ ইতিবাচক চিন্তা হিচাপে ৰাষ্ট্ৰীয় ইক' চপক এমাজন আৰু চৰকাৰী ই বজাৰ অৰ্থাৎ জি ই এম ডিজিটেল প্লেটফৰ্মত মুকলি কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় মহিলাসকলে প্ৰস্তুত কৰা জৈৱ বৈচিত্ৰ ভিত্তিক সামগ্ৰীসমূহক দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ প্ৰদানৰ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে উদ্যান কৰ্তৃপক্ষই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে মেটেকা, তাঁতশাল আৰু কাঠৰ সামগ্ৰী নিৰ্মাণত মহিলাসকলক দক্ষ কৰি তুলিছে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা 28 জুনত পলিঅ' দিৱস উদযাপন কৰা হ'ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰেলৱে ষ্টেচন, বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। নগাঁও জিলাৰ স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত জিলা প্ৰতিষেধক বিষয়া ডাঃ মুকুট ডেকাই কয় যে 1995 চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত 2014 চনতে সম্পূৰ্ণ পলিঅ'মুক্ত হৈছে। অৱশ্যে চুবুৰীয়া দেশ পাকিস্তান, আফগানিস্তান আজি এতিয়াও পলিঅ'মুক্ত হ'ব নোৱাৰাৰ বাবে এইবেলি ভাৰততো একে সময়ে পলিঅ' প্ৰতিষেধক দিয়া হ'ব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পূৰ্বে পলিঅ' প্ৰতিষেধক লোৱা বা নোলোৱা সকলো 5 বছৰ অনুৰ্ধ শিশুক সেইদিনা মুক্ত মনেৰে পলিঅ' প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অভিভাৱকৰ প্ৰতি আহান জনায়। তেওঁ কয় যে ইয়াৰ দ্বাৰা প্ৰত্যেকে নিজে চিন্তামুক্ত হোৱাৰ লগতে সমগ্ৰ বিশ্বকে পলিঅ'মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ লগতে বৰ্তমান 14 বছৰীয়া কিশোৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰি থকা HPV প্ৰতিষেধক নিশ্চিন্তে গ্ৰহণ কৰিবলৈ অভিভাৱকসকলৰ প্ৰতি আহান জনাইছে। ডিব্ৰুগড়ৰ মাইজানৰ HM ৰিজৰ্টত আজি প্ৰাৰম্ভ 2026ৰ অধীনত আয়কৰ আইন 2025 সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত কৰদাতা, অংশীদাৰ, ব্যৱসায়ী, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ জনতাক আয়কৰ আইন 2025 সন্দৰ্ভত বিশেষভাৱে জনোৱা হয়। ভাৰতীয় ৰাজহ সেৱা আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱকুমাৰ সোণোৱাল, ডিব্ৰুগড়ৰ মুখ্য আয়ুক্ত কে মেঘনাথ চৌহান, যুটীয়া আয়কৰ আয়ুক্ত মৃত্যুঞ্জয় ঘোষ, আয়কৰ আয়ুক্ত অমিতাভ ভট্টাচাৰ্য, দীপজয় দাস, দীপক জগন্নাথ কুমাৰ, ৰজনীশ কুমাৰ আৰু প্ৰাঞ্জল চুতীয়া উপস্থিত থাকে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্যসমূহ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰেই প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লুইট জিষ্ট কমিউনিকেশ্যন এডুকেশ্যন ট্ৰাষ্ট আৰু দক্ষিণ পূব এছিয়া মাধৱ কন্দলী ৰামায়ণ মিলন সভাৰ উদ্যোগত 7 জুনত দ্বিতীয় ৰাষ্ট্ৰীয় অযোধ্যা নন্দন জন্মোৎসৱ উদযাপন কৰা হ'ব। দিনৰ 11 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। এই কাৰ্যসূচীত কেইবাটাও শিতানত কেইবাগৰাকীও ব্যক্তিক বঁটা প্ৰদান কৰা হ'ব। এলিজা শৰ্মা, ডঃ হাতেম আলী, ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যক ৰাষ্ট্ৰীয় স্বৰ্ণ পদ্ম বঁটা 2026 প্ৰদান কৰা হ'ব। গুৱাহাটী বিবেকানন্দ সংস্কৃত কেন্দ্ৰ, শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থাই যোৰহাটৰ মহাকাব্যলৈ বৈদিক সাধনা শৈক্ষিক বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় ৰামায়ণী সঞ্জীৱনী বঁটা টিহুৰ ঘনশ্যাম মেধিলৈ আগবঢ়োৱা হ'ব।
বাতৰি শেষ

0: কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ৰ ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী সন্ধিয়াৰ আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, আৰম্ভ কৰিছো আজিৰ কৃষি জগত। মই ভাস্কৰ জ্যোতি আচাৰ্য আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো বিশ্ব পৰিৱেশ দিৱস প্ৰসংগত কিছু কথা। আজি বিশ্ব পৰিৱেশ দিৱস আৰু এইবাৰ এই বিশ্ব পৰিৱেশ দিৱসৰ বিষয় হিচাপে লোৱা হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। গতিকে এই থিমটোতেই এই বিষয়টোতেই সোমাই আছে আমি প্ৰকৃতিৰ দ্বাৰা আমি কেনেকে নিজে আমি অনুপ্ৰাণিত হ'ব পাৰোঁ, প্ৰকৃতিৰ সৰুবৰ কথাৰে আমি কেনেকে আচলতে নিজে শিকিব পাৰোঁ পৰিৱেশ ৰক্ষাৰ হেতু। আৰু আজি আমাৰ বিষয় লৈছোঁ পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব। আমাৰ পৰিৱেশৰ চৌপাশে থকা সৰু বৰ কীট পতংগ, গছ, লতিকা, এই গোটেইবিলাকৰ পৰাই আমি আচলতে প্ৰকৃতিনো কেনেকৈ চলে সেয়া আমি জানিব পাৰোঁ। আৰু সেই অনুসাৰে যদি আমি চলোঁ তেতিয়াহ'লে নিশ্চয় পৰিৱেশ ৰক্ষাত আমি আগবাঢ়িবলৈ সফল হ'ম। আৰু যিহেতু আমাৰ অনুষ্ঠানটোৰ নামেই হৈছে কৃষি জগত, গতিকে কৃষকৰ দায়িত্বনো কেনেকুৱা পৰিৱেশ ৰক্ষাত, সেই বিষয়ে আজি আলোচ কৰিবলৈ দুগৰাকী সমল ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে এয়া ডক্টৰ সমীৰণ পাঠক,
3: নমস্কাৰ,
2: আৰু এখেত প্ৰধান বিজ্ঞানী, আৰু এয়া ডক্টৰ কাবেৰী মহন্ত,
4: নমস্কাৰ,
2: এখেত জ্যেষ্ঠ বিজ্ঞানী, আৰু দুয়ো আহিছে কাহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ পৰা। দুয়োগৰাকীকে স্বাগতম,
3: ধন্যবাদ।
2: এতিয়া আজি প্ৰথমেই আমি যিহেতু বিষয়টো লৈছোঁ পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, প্ৰথমে আমি জানিব লাগিব যে পৰিৱেশ ৰক্ষা বা পৰিৱেশ সংৰক্ষণ মানেনো কি, বা ইয়াত কৃষকৰ ভূমিকা কেনেকুৱা হ'ব পাৰে, পাঠক ডাঙৰীয়া কি কয়?
3: আচ্ছা, পৰিৱেশ সংৰক্ষণ মানে হ'ল আমাৰ বিভিন্ন কাৰ্যৰ দ্বাৰা আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ থাকে, যেনে আপোনাৰ পানী, মাটি, বায়ু, অৰণ্য, জীৱকুল আদি, এইবিলাক বস্তু আমাৰ প্ৰাকৃতিক ক্ষমতা স্থাপন কৰা, আৰু এই প্ৰাকৃতিক সম্পদসমূহ ভৱিষ্যত বংশধৰৰ কাৰণে কেনেকৈ সহজলভ্য কৰিব পাৰোঁ, গতিকে তাকে আমি কাৰ্যকৰী কৰাটোৱে আমি পৰিৱেশ সংৰক্ষণ বুলি আমি ক'ব পাৰোঁ। আৰু এই পৰিৱেশ সংৰক্ষণত আমাৰ কৃষকসকলৰ যথেষ্ট ভূমিকা থাকে, কাৰণ প্ৰকৃতাৰ্থত আমাৰ যিখিনি কৃষিভূমি তেওঁলোকে গৰাকী হয়, গতিকে তেওঁলোকে এই বিস্তৃত ভূমিখণ্ড পৰিচালনা কৰে, গতিকে ইয়াৰ লগতে তেওঁলোকে গোটেইখিনি পানী, মাটি, জীৱকুল, পৰিৱেশ গোটেইখিনি তেওঁলোকে আগুৰি থাকে, গতিকে এই গোটেইখিনি কৰাৰ কাৰণে তেওঁলোকে আমাক কি কি হিচাপে আমাক মানে পৰিৱেশটো ৰক্ষা কৰিব পাৰে, যেনেকে ধৰক ভূমি সংৰক্ষণ, পানী সংৰক্ষণ, তাৰপিছত জীৱকুলৰ সংৰক্ষণ, মানে বিভিন্ন জাত তাত এনেকুৱা থাকে, তাৰপিছত আপোনাৰ ৰাসায়নিক প্ৰদূষণ আমি কেনেকে কমাব পাৰোঁ, যিটো আমাৰ সচৰাচৰ হৈ থাকে কিন্তু কৃষকে এইটো কমাব পাৰে, ঠিক তেনেদৰে আমাৰ পৰিৱেশ সংৰক্ষণটো গোটেইখিনি মিলি হয়। ঠিক তেনেদৰে আমাৰ বহুত অলাগতিয়াল জাবৰ জোথৰ থাকে, যিবিলাক আমি আমাৰ এটা সময়ত কি হয় নলা নৰ্দমা ভৰি যায়, গতিকে সেইবিলাকো আমি ভাল কামত লগাব পাৰোঁ, আৰু এই গোটেই কামবিলাক আমাৰ কৃষকসকলে কৰিব পাৰে, আৰু লগতে ইয়াৰ দ্বাৰা কৃষকসকলে আমাৰ প্ৰাকৃতিক সম্পদৰ ৰক্ষা কৰিব পাৰে, গতিকে এইখিনি হৈছে আমাৰ কৃষকসকলৰ হয়। আৰু আমি আলোচনা কৰি নহয় এইখিনি আমাৰ থুলমূলকৈ।
2: এইখিনিতে আৰু এটা প্ৰশ্ন মনলৈ আহে যে এই আপুনি ক'লেই ভূমি আৰু পানীৰ প্ৰদূষণৰ কথা, এটা আমি যদি কৃষিৰ দৃষ্টিকোণেৰে চাওঁ তেতিয়াহ'লে এই ভূমি আৰু পানীৰ প্ৰদূষণৰ কাৰণবিলাক কেনেধৰণৰ বুলি আপুনি ক'ব মহন্ত বাইদেৱে?
4: তাৰমানে আমি পৰিৱেশ বুলি ক'লে দুটা মানে কেইবাবিধো তাৰ উপাদান আছে, যেনেকৈ ভূমি, পানী, যেনেকৈ জীৱকুল, তেনেকৈ আমাৰ হ'ল ভূমি আৰু পানী হ'ল প্ৰধান উপাদান। আৰু এই ভূমি আৰু পানী বিভিন্ন কাৰণবশত সিহঁতৰ মানে ধ্বংসপ্ৰাপ্ত হয়। তাৰ ভিতৰতে ভূমি বুলি ক'লে আমি বুজোঁ যে কৃষিভূমিয়ে বুজোঁ, আৰু কৃষিভূমিত সাধাৰণতে কি হয়, আমাৰ কৃষক বন্ধুসকলে অধিক উৎপাদনৰ কাৰণে তেওঁলোকে সচৰাচৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। এতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত কি হয়, আমাৰ যিখন মানে আমাৰ অসমত সাধাৰণতে বৰষুণৰ পৰিমাণ বেছি, এতিয়া কি হয় যেতিয়া সাৰ ব্যৱহাৰ কৰিলে যেনিবা ৰাতিপুৱা সময়ত পিছবেলা বৰষুণ আহিলে তেতিয়া কি হয় ৰাসায়নিক সাৰখিনি উটি ভাঁহি গুচি যায়,

0: গুচি পেলাই গৈ পেলাই ক'ত পাবগৈ, পুখুৰী নদী নৰ্দমা, তেতিয়া দেখা যায় যে তাৰমানে পানীখিনিও আমাৰ দূষিত হ'ল, মাটিৰ পৰা গৈ পানী পালেগৈ। আৰু যেতিয়া অধিক এনেকৈ মানে ৰাসায়নিক সাৰৰ দ্বাৰা লেতেৰা হ'ব, দূষিত হ'ব, তেতিয়া আমাৰ এবিধ মানে আমি এটা মানে চিমটম দেখা পাওঁ। পানীত কি হয় তেতিয়া মানে মাছবিলাক মৰিবলৈ ধৰে। তাৰমানে কি হয়, তাত যেতিয়া নাইট্ৰজেনৰ পৰিমাণ পানীত বাঢ়ি যাব, তেতিয়া সিহঁতৰ মানে তাত যিবিলাক গছ বন থাকিব সেইবিলাক অধিক মানে তেওঁলোকৰ হেৰিটো গ্ৰোথটো বহুত মানে বেছি হৈ যায়। বেছি হৈ যোৱাৰ কাৰণে কি হ'ব, গোটেই পানী পুখুৰীৰ ওপৰৰ ভাগ ঢাকি ধৰিব, সূৰ্য ৰশ্মি সোমাব নোৱাৰিব, বতাহ সোমাব নোৱাৰিব, ফলত মাছবিলাক মৃত্যুমুখত পৰে। তাৰোপৰি কি হয়, তাত মানে যেতিয়া নাইট্ৰজেনৰ পৰিমাণটো বাঢ়ি যাব, তেতিয়া কি হয়, সেইটোৱে মানে গৈ পেলাই আমাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এটা বেমাৰ হয়, সেইটো ব্লু বেবী চিনড্ৰম বুলি কোৱা হয়।
1: ব্লু
0: বেবী চিনড্ৰম, তাৰমানে কেঁচুৱাটো নীলা পৰি যায়। এইবিলাকো এটা কাৰণ আমাৰ এনেকুৱা ৰাসায়নিক সাৰৰ কাৰণেই হয়। তাৰোপৰি কি হয়, ৰাসায়নিক সাৰৰ উপৰিও কি হয়, জলসিঞ্চন যদি কৰা হয় আৰু সেই জলসিঞ্চনত ব্যৱহাৰ কৰা পানী যদি আমি সাধাৰণ পানীটো ব্যৱহাৰ কৰা নহয়, সাধাৰণতে সেই পানীবিলাক এনেকুৱা ধৰণৰ জেগাৰ পৰা আহে যিবিলাক ধৰক ফেক্টৰী বা এনেকুৱা যিখিনি তাৰ পৰা চিৱেজ বা শ্লাজ যিটো মানে লেতেৰা পানী ওলাই আহে, সেই পানীবিলাকেই কি কৰা হয়, ট্ৰিটমেণ্ট কৰা বুলি কয়, কিন্তু কিমান কৰে বা কিমানখিনি শুদ্ধ কৰে সেইখিনিতো বুজা জনা নাযায় ন, তাৰ কোনো ৰেটিঙো নাই। সেইকাৰণে কি হয়, সেই পানী যেতিয়া ব্যৱহাৰ কৰি দিব, তেতিয়া আমাৰ মাটিত কি হ'ব, কিছুমান দূষিত পদাৰ্থ, দূষিত পদাৰ্থ মানে আমাৰ যিবিলাক হেৰি হেভি মেটেল বুলি কোৱা হয়, লেড, আইৰণ, কপাৰ, এইবিলাক মানে তাত চিতাপি লয়। চিতাপি লৈ অকল মাটিতেই নাথাকে, সেইবিলাক বৰষুণৰ পানীৰ লগত আকৌ আমাৰ তলত যিখিনি পানী থাকে মাটিৰ তলৰ পানীলৈও গুচি যায়, ফলত কি হয়, মানুহৰ খোৱা পানীৰো দূষিত হয়। তাৰপিছত তেনেধৰণে যেতিয়া কি হয়, আমাৰ শস্য চপোৱাৰ পিছত পথাৰত কি হ'ব, এইবিলাক শস্যৰ যিখিনি অলাগতীয়া লংহ গা গছ আগছ সেইবোৰ তাতে পৰি ৰয়, সেইখিনি যদি তাতে পৰি ৰয়, তেতিয়া কি হয়, মানে পিছৰ খেতিখিনি কৰিবলৈও অসুবিধা হয়। তেতিয়া সেইখিনিৰ পৰাও মানে বহুত গেলি পচি বিভিন্ন ধৰণৰ মানে গুণ ভাৱ ওলাব পাৰে। আৰু গুণ ভাৱ ওলোৱা মানে কি হ'ল, তাত বেলেগ কিছুমান অদৰকাৰী বা আমি ডেলিটৰিয়াছ মাইক্ৰ' অৰ্গেনিজম বুলি কওঁ, যিবিলাকে বেমাৰ আজাৰৰ সৃষ্টি কৰে, এইবিলাকসমূহৰ ভিতৰত প্ৰধানকৈ আমাৰ ফাংগাছ মানে আমাৰ ভেঁকুৰ, ভেঁকুৰ জাতীয় বস্তু মানে ভেঁকুৰ জাতীয় অনুজীৱবিধেই প্ৰধান। তেওঁলোকে কি মাটিৰ কিছুমান ধ্বংস কৰে, যিবিলাক ভাল অনুজীৱ থাকে বেনিফিচিয়েল মাইক্ৰ' সেইবিলাকক ধ্বংসপ্ৰাপ্ত কৰে। তাৰোপৰি কি হয়, আমাৰ যেতিয়া আমাৰ কৃষকৰ মাজত এটা প্ৰথা আছে, জেনেৰেল নিয়ম এটা আছে কি, অধিক হাল বায়। অধিক হাল বোৱাৰ কাৰণে কি হয়, মাটিৰ যিটো গঠন ধ্বংস হয়, গঠন ধ্বংস হোৱাৰ কাৰণে কি হয়, মাটিখিনিত পানী ধৰি ৰাখিব পৰা ক্ষমতা কমি যায়। যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব, তাৰ সেয়া ধৰি ৰাখিব পৰা ক্ষমতা কমি যায়, তাৰমানে বৰষুণৰ পানী আহিলে ওলাই গুচি যায়, কাৰণ তেওঁলোকৰ ষ্ট্ৰাকচাৰটো মানে কি গঠনটো ভাগি যায়। তাৰোপৰি একেটা আমাৰ হাল বালে সাধাৰণতে 15 বা 30 চেণ্টিমিটাৰ ভিতৰতে কৰি থাকে, অনবৰতে সেই একেটা ওপৰৰ মাটিখিনি কোমল হয়, তলৰখিনি তেনেকেই থাকি যায়, ফলত কি হয়, এটা কঠিন তৰপৰ সৃষ্টি হয়। সেই কঠিন তৰপটো সৃষ্টি হোৱাৰ কাৰণে কি হয়, আমাৰ কিছুমান পানী বা হেৰি মানে যদি বৰষুণৰ পানীৰ লগতেও যদি আমাৰ কিছুমান বেয়া বস্তু থাকিলে গুচি গ'লেও কথা নাছিল, কিন্তু আমাৰ কি হয়, সেই তৰপটোৰ কাৰণে ওলাই যাব নোৱাৰে, তাতেই সেই যি 15 বা 30 চেণ্টিমিটাৰ আমাৰ গছ গছনিয়ে মানে থিতাপি লয় তাৰ শিপাই সেইখিনিতে থাকি যায়, ফলত কি হয়, সেই যিবিলাক আমাৰ হেভি মেটেলছ বা যিবিলাক আমাৰ বেয়া স্বাস্থ্যৰ কাৰণে তেনেকুৱা কেমিকেলছ তাত থাকে, সেইবিলাক গছ লতাই খাবলৈ মানে শিপাই লয়, আল্টিমেটলি কি হয়, আমি যিখিনি বস্তু খাওঁ তালে গুচি আহে, ফলত এইবিলাক আজিকালি যিবিলাক আমাৰ মানে মাজে মাজে সেই তৰপটো ভাঙিব লাগে। আৰু তাৰোপৰি কি হয়, খেতি পথাৰত গৈ আমাৰ কৃষকে স্প্ৰে কৰে বা বন দৰৱ চৰব ৰাসায়নিক পলিথিনটো তাতেই পেলাই থৈ আহে, আৰু আপোনালোকে জানেই পলিথিন পেলোৱা মানে এইটো বহুত হাজাৰ বছৰ
1: কাৰণে
0: কিমান বেয়া, কাৰণ মাটিত অকল মাটি নাই, মাটিত থাকিব অনুজীৱ থাকে, মাইক্ৰ'বছ থাকে, আৰু সিহঁতৰ কাৰণেও মানে বহুত
1: মানে
0: ক্ষতিকাৰক হয়। তাৰপাছত এই যিবিলাক ৰাসায়নিক সাৰ বা হেৰি ব্যৱহাৰ কাৰণে আমাৰ বিশেষকে আমাৰ মাটিৰ উপৰিভাগৰ লগতে তলৰ অংশ বহুত ধ্বংসপ্ৰাপ্ত হৈছে।
1: এতিয়া ধৰক জীৱকুলৰো ধ্বংস হৈছে, আপুনি ক'লেই সেইবিলাকৰ কাৰণে, আৰু পৰিৱেশ সংৰক্ষণতো এই জীৱকুলৰ গুৰুত্ব আছে, কেনেধৰণে ভূমিৰ মান তেওঁলোকে ভালকৈ ৰাখে সেই বিষয়ে আৰু অকণ বিতংকে ক'ব নেকি।
2: আচ্ছা, জীৱকুলৰ আচলতে কি হয় যে আপোনালোকে জানে, আমাৰ সচৰাচৰ আমাৰ যিখিনি আমাৰ ট্ৰেডিশ্যনেল ভেৰাইটি, আমাৰ যিবিলাক বংশ পৰম্পৰাগতভাৱে আমাৰ যিবিলাক আমাৰ যিকোনো শস্যৰ জাতবিলাক কৰি আছে, আপোনালোকে লক্ষ্য কৰিব যে সেই জাতবিলাকত আমাৰ বেমাৰ

হাজার কম হয়। দুই নম্বৰতে এতিয়া তাত আমাৰ বেমাৰ আজাৰ কম মানে আমাৰ ঔষধ কম লাগিলে, আৰু দুই নম্বৰতে আমি কি তেওঁলোকক ৰাসায়নিক সাৰৰ পৰিমাণ বহুত কম লাগে। আৰু তিনি নম্বৰতে আৰু এটা আছে কি যে সেই যিবিলাক আমাৰ পৰম্পৰাগত যিবিলাক আমাৰ জাত থাকে সেইবিলাকত আমি যিমান চাহ মাটিত কম চাহ কৰিলেও হয়। গতিকে বাইদেউ অলপ আগতে ক'লে যে চাহ আমি যিমানে কম কৰোঁ মাটিৰ গঠনটো ভালে থাকে। গতিকে সেইকাৰণে আমি পৰাপক্ষত তাৰমানে আমাৰ যিখিনি পৰম্পৰাগত যিবিলাক আমাৰ জাত থাকে যিবিলাক আমাৰ পৰিৱেশৰ কাৰণে ভাল আৰু সেই বস্তুবিলাক আমি সদায় সংৰক্ষণ কৰিব লাগে। গতিকে যিটো বস্তু কৃষকসকলে পাৰিব কাৰণ তেওঁলোকৰ হাততে থাকিব। দুই নম্বৰতে কি হয় যে কেতিয়াবা কেতিয়াবা কি হয় যে আমাৰ একে একে পথাৰতে যেতিয়া একে জাতীয় শস্য কৰোঁ তেতিয়া আমাৰ পৰিৱেশটো অলপ বেলেগ হৈ যায়। গতিকে কি হয় যে আমি একে জাতীয় শস্য নকৰি আমি বেলেগ বেলেগ শস্য মিক্স ক্ৰপিং যিটো ইংলিছত মিক্স ক্ৰপিং বুলি কয়, গতিকে মিক্স ক্ৰপিং যেতিয়া কৰিম আমি তেতিয়া আমাৰ বহুত ক্ষেত্ৰত ইটো শস্যই সেইটো শস্য সহায় কৰে, তাৰপিছত এইটো শস্যৰ বেমাৰ সেইটো শস্যলৈ যাব নোৱাৰে, তাৰপিছত আৰু পানীৰ যিবিলাক আমাৰ মাটিৰ পৰা যেতিয়া পানী ল'ব পানীটো শিপা

0: মিক্সড কপিং যেটো ইংলিছত মিক্সড কপিং বুলি কয়, গতিকে মিক্সড কপিং যেতিয়া কৰিম আমি তেতিয়া আমাৰ বহুত ক্ষেত্ৰত ইটো শস্যই সেইটো শস্যক সহায় কৰে, তাৰপিছত এইটো শস্যৰ বেমাৰ সেইটো শস্যলৈ যাব নোৱাৰে, তাৰপিছত আৰু পানীৰ যিবিলাক আমাৰ মাটিৰ পৰা যিটো পানী ল'ব পানীটো শিপাবিলাক যিহেতু তেওঁলোকৰ শিপাবিলাকৰ দূৰত্ববিলাক লেংথবিলাক দৈৰ্ঘ্যতাবিলাক বেলেগ বেলেগ, গতিকে বিভিন্ন লেয়াৰৰ পৰা পানী ল'ব পাৰে, গতিকে একেখিনি পানীয়ে আমাৰ বেলেগ বেলেগ শস্যই ধুনীয়াকৈ ল'ব পাৰে। তাৰমানে আমাৰ কি হয় যে আমাৰ মাটিৰ যিখিনি শস্যৰ কাৰণে লগা পানীখিনি ধুনীয়াকৈ তাহাঁতে তেওঁলোকে মানে গ্ৰহণ কৰিব পাৰে, কম পানীতে বিভিন্ন ধৰণৰ কৰিব পাৰে। তাৰপিছত আৰু কি হয় যে আমাৰ পৰম্পৰাগত খেতিবিলাকৰ ক্ষেত্ৰত আৰু কি আছে যে আমাৰ যিবিলাক ধৰক আপোনাৰ হেৰি পলিনেটৰ যিবিলাক আমাৰ পৰাগ সংযোগৰ কাৰণে যিখিনি আমাৰ জীৱ জন্তু সেই বস্তুবিলাক মানে আমাৰ ইন জেনেৰেল আমাৰ পৰম্পৰাগত যিবিলাক আমাৰ জাত থাকে আমাৰ যিবিলাক সেইবিলাক নেটিভ হয় মানে লোকেল হয় সেইবিলাক হোৱা কাৰণে তাত তাৰমানে তেওঁলোকৰ পপুলেশ্যনটো বেছি হয় বেছিভাগ। গতিকে যদি আমি এই বস্তুটো যদি আমি চাইড বাই চাইড ৰক্ষা কৰিব পাৰোঁ, গতিকে আমাৰ পৰাগ সংযোগৰ কাৰণে আমাৰ মৌমাখিকে আদি কৰি বিভিন্ন ধৰণৰ পোক পৰুৱা তেওঁলোকৰ বাসস্থানটো বাঢ়ি যায়, যোৱাৰ লগে লগে পৰাগ সংযোগ যেতিয়া বাঢ়িব আমাৰ শস্য বৃদ্ধিটো বাঢ়ি যায় মানে উৎপাদনটো বাঢ়ি যাব, সেইটো এটা হয়। আৰু দুই নম্বৰতে কি হয় যদি আমি সেই একে বস্তুখিনিতে যদি আমি নতুন যিবিলাক আমাৰ হাইব্ৰিড শংকৰ জাতৰ যিবিলাক জাত আহে সেইবিলাকত আকৌ কি হয় উল্টাটো হয়, তেওঁলোক হেৰি বেমাৰ আজাৰৰ কাৰণে যথেষ্ট মানে কি বুলি কয় আপোনাৰ প্ৰতিৰোধ গুণ নাথাকে, যথেষ্ট ঔষধ লাগে এক নম্বৰ, দুই নম্বৰতে মাটি চাহটো বেছি লাগে, তিনি নম্বৰতে কি হয় তেওঁলোকক ৰাসায়নিক সাৰ বেছিকৈ লাগে। গতিকে মই ক'ব খোজোগৈ যে আপোনালোকে দুটাই কৰক কিন্তু কৰিলেও আমাৰ বেছিভাগ পৰম্পৰাগত যিটো আমাৰ শস্য এইটো গুৰুত্ব দিব লাগে যিটোৰ কাৰণে আমাৰ মাটি আৰু পানীৰ আমাৰ দৈৰ্ঘ্যতাটো বাঢ়ি যায়, যিটো লাইফ মাটিৰ লাইফটো বাঢ়ি যায় বহুত জেনেৰেশ্যনলৈ আমাৰ বাঢ়ি যাব, আৰু যিটো আমি নতুন যদি আমি হাইব্ৰিড চাইব্ৰিড এনেকুৱা জাতীয়বিলাকত কৰোঁ আমাৰ মাটিৰ লাইফটো কমি যায়। গতিকে এইটো হিচাপত মানে কি হয় যে কৃষকসকলে তেওঁলোকে আমাৰ এনেকৈ জীৱকুল জীৱকুল মানে মাটিৰে হওক বা আমাৰ শস্যৰ জাত চাতে হওক গতিকে তেওঁলোকে ধুনীয়াকৈ ৰক্ষা কৰিব পাৰে, আৰু কৰাৰ লগে লগে আমাৰ পৰিৱেশটো
1: ভালে যাব। এতিয়াও যেন সেইটো দিশত গুৰুত্ব দিয়া নাই সেইটো দেখিবলৈ পোৱা যায়, কাৰণ আমি বহু উকা পথাৰ আমি একেই সেই মাটিডোখৰত কেৱল ধান খেতিয়ে কৰে, বছৰত ধান খেতিৰ বাহিৰে বেলেগ একো নকৰে, গতিকে সেই মাটিডোখৰ আপুনি যিটো ক'লে মাটিডোখৰৰ যিটো পৰিৱেশতন্ত্ৰ পৰিস্থিতিতন্ত্ৰ সেইটো একেই থাকে, বেলেগ বেলেগ ৰুলে সেই পৰিস্থিতিতন্ত্ৰটো অকণমান নমনীয় হয় আৰু ভাল দিশলৈ তাতকৈ
0: উৎকৰ্ষিলে। ধানৰ পিছত যদি আমি মাহজাতীয় শস্য দিওঁ, মাহজাতীয় শস্যৰ দিয়াৰ লগে লগে কি হয় যে এক নম্বৰ দেখি মাহজাতীয় শস্যই বায়ুৰ পৰা নাইট্ৰজেন আনি মাটিত দিলে, মাটিটো উঠনি হৈ গ'ল নাইট্ৰজেনত সাৰত। দুই নম্বৰতে কি হয় যে হেৰি ধানে যিখিনি যি যি মৌল মাটিৰ পৰা লয় আকৌ মানে আমাৰ যিটো মাহজাতীয় শস্য সিহঁতে আকৌ অকণমান বেলেগ বেলেগ লয়, গতিকে লোৱাৰ লগে লগে তাৰমানে কি মাটিত তাৰমানে বস্তুবিলাক বাঢ়ি থাকে নিজে নিজে, ইটো সিটোক ছাপ্লিমেণ্ট কৰাৰ নিচিনা, গতিকে আল্টিমেটলি ধানে যেতিয়া যিটো মাটিত মানে নিউট্ৰিয়েণ্টবিলাক মানে মৌলবিলাক শেষ কৰি দিয়ে ই আকৌ যোগান ধৰে, ঠিক তেনেদৰে আকৌ ধানৰ কিছুমান মৌল আকৌ মানে কি বুলি কয় মাহজাতীয় শস্য ল'ব পাৰে, গতিকে আমি এনেকৈ যদি বিভিন্ন শস্য যদি উল্টা পাল্টাকৈ বছৰত কৰি থাকোঁ তেতিয়া আমাৰ মাটিৰ পৰিৱেশটো ভালে থাকে।
1: একেবাৰে সৰলভাৱে ক'বলৈ হ'লে মানে ভিটামিন ডেফিচিয়েঞ্চিটো অকল এবিধ ভিটামিনে খাই নাথাকে। বাৰু এতিয়া আমি আহোঁ যে ৰাসায়নিক প্ৰদূষণৰ কথাটো, ৰাসায়নিক প্ৰদূষণ বুলি কোৱাৰ লগে লগে আমি দেখিছোঁ যে এটা সময়ত যেনেকুৱাকৈ কৃষি বিপ্লৱ হৈছিলে, ইউৰিয়াৰ প্ৰয়োগৰ কথা আহিছিলে, সেই সময়তেই আমাৰ দেশত আজি প্ৰায় 4 দশকৰ আগৰ কথা হ'ব, তেতিয়াৰ পৰা খুব ৰাসায়নিক সাৰ প্ৰয়োগৰ কথাটো আহিলে, বিভিন্ন ঠাইত ৰাসায়নিক সাৰ নিৰ্মাণৰ গোট প্ৰতিষ্ঠা কৰা হ'ল স্থাপন কৰা হ'ল, কিন্তু লাহে লাহে লাহে লাহে সেইবিলাকে আমাৰ মাটিৰ যিটো গুণ সেইটো লাহে লাহে নোহোৱা কৰিলে, গতিকে এই ক্ষেত্ৰত আচলতে কৃষকৰ গুৰু দায়িত্ব আছে পৰিৱেশ ৰক্ষাত, নহয়নে? গতিকে সেইটো এই ক্ষেত্ৰত নিশ্চয় গৱেষণাৰ ক্ষেত্ৰতো ভালেখিনি আগবাঢ়ি গৈছে আগতকৈ, গৱেষকসকলেও নিশ্চয় পৰিৱেশ অনুকূল কিছুমান সামগ্ৰী তৈয়াৰ কৰাত নিশ্চয় তেওঁলোকে মনোনিৱেশ কৰিছে বা চলাই আছে। এতিয়া এই ৰাসায়নিক সাৰৰ প্ৰদূষণ কেনেকৈ কমাব পাৰি, কাৰণ হঠাৎ আমি জৈৱিক কৃষিৰ কথা কৈছোঁ, প্ৰাকৃতিক কৃষিৰ কথা কৈছোঁ, কিন্তু সেইটোতো এটা ছুইচ নহয় যে ছুইচটো টিপি দিলেই জৈৱিক কৃষি বা প্ৰাকৃতিক কৃষিলৈ গুচি গ'লোঁ, নিশ্চয় ৰাসায়নিক কৃষিৰ পৰা আমি লাহে লাহে লাহে লাহে আগবাঢ়িব লাগিব, কিন্তু সেইটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি বা ৰাসায়নিক প্ৰদূষণটো কৃষকসকলে কেনেকৈ কমাব?
2: মই ইতিমধ্যে কৈ আহিছোঁ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ কাৰণে কেনেকৈ আমাৰ প্ৰদূষণ হয়, এতিয়া আমি সেই প্ৰদূষণ কেনেকৈ লাহে লাহে আঁতৰাব পাৰোঁ। এতিয়া আপুনি ঠিকেই কৈছে, আজি ৰাসায়নিক সাৰ কৃষি কৰি আছোঁ, কাইলৈ আমি জৈৱিক কৃষিলৈ চিধাই

0: তাতে গুছি যাব নোৱাৰ, এইটো এটা মানে অলপ দীঘলীয়া সময় কথা
1: প্ৰয়োজন হয়,
0: প্ৰয়োজন হয়। তেতিয়া মানে কি হয়, আমি বিশেষকে এতিয়া কব মানে এই যাতে ৰাসায়নিক সাৰৰ ব্যৱহাৰটো কমাব লাগিব, আৰু তেতিয়াহ'লে সাৰৰ ব্যৱহাৰ কমালেও নহ'ব, কাৰণ আমাৰ উৎপাদন কমিব নালাগিব। তেতিয়াহ'লে সেই উৎপাদনটো অটুট ৰাখিবলৈ হ'লে ৰাসায়নিক সাৰ কমাই তাৰ জেগাত আমি কিবা বেলেগ দিব লাগিব, আৰু সেই কাৰণতে এইটো মানে ভিত্তিতে আমাৰ জৈৱিক সাৰৰ ব্যৱহাৰৰ গুৰুত্বটো বাঢ়ি আহিছে। এতিয়া জৈৱিক সাৰ বুলি ক'লে আমি সাধাৰণতে কি বুজো, যিবিলাক আমাৰ বিশেষকে মানে অসমত খুব মানে এতিয়া জনপ্ৰিয় হৈ উঠিছে কেঁচুকীট সাৰ, তাৰমানে কি আমাৰ যিবিলাক পথাৰত বা ঘৰত যিবিলাক বন জাবৰ ওলায়, হাবি চাবি ওলায়, সেইখিনিকে কাটি কুটি গোবৰৰ লগত কেঁচুৰ দ্বাৰা পচোৱা হয়, সেয়াই হ'ল কেঁচুকীট সাৰ। তেতিয়াহ'লে সেইটো সেইবিধ সাৰ যদি আমি ব্যৱহাৰ কৰোঁ, কিন্তু এনেকুৱা নহয় যে আমি একেবাৰে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি যদি কল জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ উৎপাদন আধাতকৈও বহুত কমি যাব, আৰু আমাৰ যিটো এতিয়া মানে জন পপুলেশ্যন আমাৰ যিমান জনসংখ্যা সেইখিনিক আমাৰ খুৱাব নোৱাৰিব। সেইকাৰণে আমাৰ কি কৰিব লাগিব, এইটো এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ হ'ব লাগিব, তাৰমানে আমি ৰাসায়নিকো ব্যৱহাৰ কৰিব লাগিব আৰু লগতে জৈৱিকো ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমাৰ উৎপাদনখিনিও মানে ষ্টেবল হৈ থাকিব, আমাৰ মানুহখিনিক বাঢ়ি অহা মানুহখিনিক যিখিনি জনসংখ্যা এইখিনি খুৱাব পৰা যাব, লগতে আমাৰ মাটিৰ স্বাস্থ্য ৰক্ষা হ'ব। আৰু এবিধ আছে কি, আমি যিটো কওঁ এতিয়া নতুন আমাৰ ইয়াত মানে আমাৰ ইয়াত এতিয়াও অসমত আৰম্ভ হৈছে, কিন্তু বাহিৰৰ নৰ্থ উত্তৰ ভাৰত বা বিশেষকৈ উত্তৰ ভাৰতত বহুত দিনৰ পৰাই হৈছে, এইটো আমাৰ কনজাৰ্ভেশ্যন এগ্ৰিকালচাৰ বা সংৰক্ষিত কৃষি বুলি কোৱা হয়। এইবিধ কৃষিত কি কৰা হয়, সাধাৰণতে মাটিখিনিত আমাৰ কৃষক বন্ধুৱে যেনেকে হাল বাই তলৰ মাটি ওপৰ কৰি গোটেই মাটি ইফাল সিফাল কৰি দিয়ে, সেই পদ্ধতিটো একেবাৰে বন্ধ কৰিছে তেওঁলোকে। তেওঁলোকে কি কৰে, সেই কৃষি পদ্ধতি তেওঁলোকে কি কৰে, তাত তেওঁলোকৰ হেপিচিডাৰ বুলি এটা বস্তু আছে, মানে বস্তুটো মানে এনেকুৱা মানে আমাৰ ট্ৰেক্টৰখনৰ নিচিনাই, কিন্তু তাত মানে কিছুমান চোকা কটাৰী নিচিনা মানে হেৰি থাকে, কটাৰী নিচিনা এখন চিৰিজত যন্ত্ৰটোত যেতিয়া মানে সেই যন্ত্ৰটো চলাই লৈ যাব আমাৰ ট্ৰেক্টৰখনৰ নিচিনাকে, তেতিয়া এটা এটা লাইন কাটি কাটি নিব সমানে, ধৰক যদি তেনেকুৱা কটাৰীৰ নিচিনা হেৰি সাতখন বা দহখন থাকে, দহটা লাইন সমানে কাটি লৈ গ'ল, কাটি লৈ গৈ তাৰ মানুহে কি কৰে, তাত ধানৰ গুটি দিয়ে বা মাহৰ গুটি দিয়ে, যি দিয়ে দি
1: গোটেই মাটিখিনিয়ে মানে
0: একো নাই, অকল মাটিখিনি আচুৰি ফণি এখনত যেনিবা ফণিৰ নিচিনা বস্তু এটা যেনিবা আচুৰি লৈ গ'ল, মানে আচুৰি লৈ গ'লে মানে অলপ ধৰক দুই তিনি চেণ্টিমিটাৰ দকে তাত মানে, তেতিয়া মানুহে কি কৰিব, আজিকালিতো এনেকুৱা হৈছে হেপী চিডাৰত কিছুমান মানে চিডিং মেচিনো ফিটিং হৈ থাকে, তাত লগে লগে আকৌ গুটিটো দিও যায়, নহ'লে এটা কৃষকে কি কৰে তাত হাতেৰে গুটিখিনি দি যায়, দি যোৱাৰ ফলত আকৌ তাৰপিছত মাটিখিনি চপাবলগীয়া বিশেষ একো নাইয়ে তাত। তাৰপিছত কি কৰে, সেই পদ্ধতিটো কৰাৰ কাৰণে কি হ'ল, আমাৰ মাটিখিনি কোনো মানে লৰচৰ নহ'ল, লৰচৰ নোহোৱাৰ ফলত কি হ'ল, আমাৰ মাটিত যিখিনি প্ৰাকৃতিকভাৱে অনুজীৱ আছে, বেক্টেৰিয়া ফাঞ্জাই যিখিনি মানে আমাৰ কৃষি কৰ্মত সহায় কৰে, সেই অনুজীৱবিলাকৰো কোনো তেওঁলোকৰ মানে পৰিৱেশৰ মানে হানি নকৰে। তাৰোপৰি কি হয়, যিহেতু মানে মাটিখিনিক নেকাট মানে অকল কাট এটা কৰি তাত দিলে কোনো লৰচৰ নহ'ল, তাত আমাৰ কি হয়, এই সাধাৰণতে আমাৰ মানুহে যেতিয়া হাল বায় তলৰ মাটি ওপৰ হয়, আমাৰ মাটিত এবিধ কাৰ্বন বুলি বস্তু আছে, এঙাৰ বুলি কয়, সেইটোৱেই হ'ল আমাৰ এই কাৰ্বন, মাটিৰ কাৰ্বনেই মাটিৰ কিমান সাৰুৱা সেই গুণ আছে সেইটো বুজায়। এতিয়া যিহেতু মাটিখিনি মেল নেখালে তেতিয়া আমাৰ মাটিৰ পৰা কাৰ্বন ভাগো লোকচান নহয়, তাৰমানে ৰ'দৰ পোহৰ পৰিলে কি হয় কাৰ্বন ডাই অক্সাইড হৈ উৰি যায়, আৰু যিহেতু মাটিখিনি মেল নেখালে মাটিৰ যিখিনি পানী আছে সেই পানীখিনিও সংৰক্ষিত অৱস্থাতে থাকে, ফলত জলসিঞ্চনৰো বৰ বেছি, তাৰমানে এজোপা কিবা ধৰক ধানেই হওক বা মাহেই হওক, যিখিনি মানে পুলিটো গজি আহিবলৈ যিখিনি পানীৰ দৰকাৰ হয় তেতিয়ালৈকে কোনো পানীৰে দৰকাৰ নহয়,
1: অতিৰিক্ত
0: পানী দিব নালাগে, সেইখিনিৰে হৈ যায়, সেইটো এটা হ'ল আমাৰ সংৰক্ষিত কৃষি। আৰু আছে আমাৰ বনানী কৃষি বনানীকৰণ বুলি কয়, এই বিষয়ে আপোনাৰ লগত আমি আগতেও আলোচনা কৰিছো, কৃষি বনানীকৰণ, কৃষি বনানীকৰণ মানে হ'ল আমাৰ কিছুমান অতি মূল্যৱান কাঠ গছ আমাৰ কৃষিভূমিৰ মাজত মানে লগোৱাৰ ফলত কি হয়, তাৰমানে আমাৰ কৃষিভূমিত যিবিলাক শস্য থাকে সিহঁতৰ শিপাৰ গভীৰতা বহুত কম, কিন্তু যেতিয়া আমাৰ ওখ গছ লগাম তেতিয়া সিহঁতৰ শিপা বহুত তললৈ যাব, ফলত কি হ'ব, গছৰ শিপা আৰু শস্যৰ শিপাই বেলেগ বেলেগ গভীৰতাৰ পৰা খাদ্য বস্তু সংগ্ৰহ কৰিব আৰু পানী হ'ল, তাৰমানে আমাৰ মাটিত যিখিনি বস্তু আছে সেইখিনি খুব ধুনীয়াকে ব্যৱহাৰ কৰা হৈছে, আৰু ফলত কাৰো মাজত কোনো কম্পিটিশ্যন নাথাকে, পৰিপূৰক হৈ থাকে। আৰু তাৰোপৰি কি হয়, ডাঙৰ গছ ৰোৱাৰ ফলত কি হয়, ডাঙৰ গছৰ শিপাবিলাকত কিছুমান আমাৰ

0: খেতিৰ উপকাৰী অনুজীৱে বাস কৰে সেই অনুজীৱবিলাকে কিছুমান মানে লিকুইড এৰি দিয়ে আৰু সেই লিকুইডবিলাক আচলতে আমাৰ গছ উখাৰ কাৰণে ভিটামিন বা অন্য কিছুমান হৰমনৰ যোগান ধৰে সেইকাৰণে মানে এই কৃষি বনানীকৰণটোৱে বহুত ধৰণে সহায় কৰি আছে আৰু তাৰোপৰি কি হয় গছৰ পাত বেছি হয় কাৰ্বন সংৰক্ষণো কৰে কাৰণ বিভিন্ন কাৰণত আমাৰ পৃথিৱীৰ কাৰ্বনৰ পৰিমাণ বাঢ়ি গৈছে যেনেকে বিভিন্ন গাড়ী মটৰৰ পৰিমাণ বাঢ়িছে সাৰ ব্যৱহাৰ কৰিছে ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে অনবৰতে কাৰ্বন ডাই অক্সাইড ওলাইছে আৰু এই কাৰ্বন ডাই অক্সাইডটো আমাৰ হ'ল এটা সেউজ গেছ সেউজ গেছৰ কাৰণে কি হৈছে আমাৰ পৃথিৱীৰ উত্তাপ বাঢ়িছে যেতিয়া আমাৰ পৃথিৱী আমাৰ মাজত যেতিয়া আমি গছ বন বেছিকৈ ৰুম তেতিয়া আমাৰ এই কাৰ্বন ভাগ টানি ল'ব টানি লোৱাৰ ফলত কি হ'ব আমাৰ কাৰ্বনৰ পৰিমাণ মানে আমাৰ পৰিৱেশত কমিও যাব তাৰোপৰি আৰু কাৰ্বন ভাগ যেতিয়া গছত থাকিব তেতিয়া সিহঁতৰ গ্ৰ'থ মানে শ্ৰীবৃদ্ধি হ'ব কাৰণ কাৰ্বন মই আপোনাক কৈছো মাটিত কাৰ্বন থকাটোৱে ইণ্ডিকেট কৰিব কি আপোনাৰ মাটিভাগ কিমান সাৰুৱা আৰু সেই পাতখিনি সৰি যাব সৰি পেলাই আকৌ মাটিত কাৰ্বন হিচাপে যোগ হ'ব আৰু তাৰ বাহিৰেতো আমাৰ দাদাই কৈছে শস্য বৰ্তনৰ কথা
1: আৰু এই এতিয়া আমি জৈৱিক কৃষিৰ কথাটো যিহেতু ওলাইছিলে এটা জৈৱিক কৃষিৰ ফালে আৰু কেনেধৰণে লাহে লাহে আগবাঢ়িব এতিয়া বাইদেৱে কৈছে এটা সঁজুলিৰ কথা এটা কৈছে গতিকে আৰু কেনেকৈ লাহে লাহে কাৰণ আমি হয়তো এটা সম্পূৰ্ণ জৈৱিক কৃষিলৈ উভতি যাব লগা হ'ব পাৰে আহিব লগা সময়ত গতিকে লাহে লাহে আকৌ কেনেকৈ আগবাঢ়িব সেইটো ফালে আৰু কিছু যদি উপায় দিয়ে
2: হয় তাৰমানে আমাৰ ঘটনা হৈছে কি যে আমাৰ যেতিয়া ক্ৰিকেট খেলা প্লেয়াৰ এজন যেতিয়া আউট হৈ যায় তাৰপিছত আকৌ বেকটো প্ৰব্লেম তেওঁ অৰিজিনেলি য'ত বহি আছিলে তালৈ গুচি আহে ঠিক তেনেদৰে আমাৰ এতিয়া যদি আপোনালোকে চায় যে আমাৰ গোটেই পৰম্পৰাগত আমাৰ যিখিনি প্ৰাকৃতিক ৰক্ষা কৰিব পৰা গোটেই কাৰবাৰটো আমাৰ পাহাৰীয়া অঞ্চল ট্ৰাইবেল অঞ্চলৰ লগত গোটেইখিনি জড়িত থাকে যিবিলাক আমাৰ ট্ৰাইবেল থাকে তেওঁলোকৰ যদি তাত আপোনালোকে গৈ যদি চায় তেওঁলোকে মাটি একদম মিনিমাম চহায় একদম কম চহায় জাষ্ট গাঁতটো কৰি গুটিটো দিলে তাৰপিছত এঢলীয়া ঠাইত জাষ্ট গাঁতটো কৰি যেতিয়া গুটি দিব সি মাটি খহি নাহে
0: আমাৰ
2: ইয়াত চলি আছে কিন্তু আমি আচলতে কি হয় পশ্চিম ফালে চাওঁ যে পশ্চিমফালে চোৱাৰ কাৰণে আমাৰ মনটো সেইফালে গুচি যায় গতিকে আমাৰ নিজৰ খিনি ৰৈ যায় হা এতিয়া আপোনাৰ তাৰ আগতে মই আৰু এটা কথা কৈছোঁ তাৰমানে পলিউচনৰ কথাটো জাষ্ট মই এইখিনি কৈ দিছোঁ কি এটা গুৰুত্বপূৰ্ণ হয় যে আমাৰ মই ইয়াৰ আগতে কৈছিলোঁ যে আমাৰ যিবিলাক পৰম্পৰাগত যিবিলাক জাত থাকে যিবিলাকৰ ভিটামিন চি যিবিলাক আমাৰ নিউট্ৰিয়েণ্ট মানুহৰ কাৰণে পুষ্টিবিলাক বেছি থাকে সেইটো এটা হয় দুই নম্বৰতে কি হয় যে যিবিলাক আমাৰ হাইব্ৰিড শস্য আহিব সেইবিলাকত আমাৰ মই আগতে কৈছোঁ যে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ কৰা কোনো ক্ষমতা নাথাকে গতিকে যথেষ্ট ঔষধ লাগে গতিকে যদি আমি হাইব্ৰিডৰ ফালে গুচি যাওঁ আমাক ঔষধ বেছিকৈ লাগিব ঔষধ মানে পলিউচন গতিকে যদি আমি পৰম্পৰাগত জাতৰ ফালে যাওঁ আমাৰ যিটো কমি যাব কিন্তু এটা মনত ৰাখিব যে পৰম্পৰাগত হ'লে আমাৰ প্ৰডাকশ্যনটো কমি যাব কিন্তু প্ৰডাকশ্যনটো কমি গ'লেও তাৰ কোৱালিটিটো ভাল হ'ব গতিকে আমি কি কৰিব লাগে আমি একেলগে দুয়োটা কোনোবা এটা কৰিব
1: নালাগে
2: যে আমি প্ৰডাকশ্যন বঢ়োৱাৰ কাৰণে আমি কিছু পৰিমাণে আমি হাইব্ৰিডো কৰিম আৰু আমাৰ পৰিৱেশটো ৰখাৰ কাৰণে আমি কিছু পৰিমাণে আমাৰ
1: নিজৰ
2: কৰিম গতিকে সেইটো এটা হয় গতিকে কৰাৰ লগে লগে আমাৰ যিটো আমাৰ ৰাসায়নিক ঔষধ বুলি কয় ঔষধৰ পৰিমাণটো কমি গ'ল দুই নম্বৰতে আমি কি হয় মই আগতে কৈছোঁ যে আমাৰ মিশ্ৰ কপি শস্য যেতিয়া আমি মিক্স কৰিম এই যে মিশ্ৰ কৰিলে আমাৰ কি হয় যে ইটো শস্যই সিটো শস্যক শস্যত বেমাৰৰ বাধা দিয়ে আমাৰ সেই একে শস্যটো যদি আমি বহুত বহল ভিত্তিত কৰোঁ তাত যিমানখিনি বেমাৰ আজাৰ হ'ব যদি আমি মিক্স কপিং কৰি মানে মিশ্ৰ কৰি কৰোঁ তেতিয়া বেমাৰ আজাৰ নহয় কাৰণটো হৈছে কি ইটো সিটোক বাধা দিয়ে দিয়াৰ লগে লগে কি হয় যে আমাৰ সাৰুৰ কথাটো বাইদেউ ক'লে গতিকে লগে লগে আমাৰ যিটো আমাৰ এই পোক পৰুৱা বা বেমাৰ আজাৰৰ কাৰণে যিটো ঔষধ ডাইৰেক্ট আধা একদম আমাৰ ডাইৰেক্ট আধা বুলি কৈ দিছোঁ গতিকে আমাৰ ডাইৰেক্ট আধা মানে কি পলিউচন আমাৰ কমি গ'ল আমাৰ পৰিৱেশটো ৰক্ষা হৈ পৰিব সেইটো এটা হয় তাৰপিছত দুই নম্বৰতে আৰু কি হয় কেতিয়াবা যদি আমাৰ প্ৰয়োজনো হয় আমি সদায় মানে কি হয় যে এখন পথাৰত কেতিয়াও একেলগে গোটেই পথাৰখনো বেমাৰ নহয় গতিকে আমি কি কৰিব লাগিব যে যিখিনি অঞ্চলত বেমাৰ যিখিনি ঠাইত পোক লাগিছে আমি অকল তাতে স্পট এপ্লিকেশ্যন চাপ'জ এক বিঘা মাটিত মাত্ৰ ক'ব গ'লে এক কঠা মানত বোলে বেমাৰ লাগিছে তেতিয়া আমি কি গোটেইতে স্প্ৰে নকৰি ঔষধ নিদি মাত্ৰ যে আমি এক কঠা মাটিত দিলোঁ বাকীখিনি বাচি গ'ল কিন্তু আমাৰ কৃষকসকলৰ টেণ্ডেঞ্চি কি ক'ৰবাত লাগিলে গোটেইখিনিত ঔষধ দিওঁ গতিকে আল্টিমেটলি আমাৰ প্ৰদূষণটো হৈ গ'ল গতিকে সেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ পৰিৱেশটো ধুনীয়াকৈ গতিকে স্পট এপ্লিকেশ্যন বুলি আমাৰ এটা ভাষাত কয় গতিকে আমাৰ য'ত বেমাৰ হয় আমি তাতে দিব পাৰোঁ গতিকে ঔষধ বাচি গ'ল গতিকে এনেকৈ আমাৰ বিভিন্ন পন্থা থাকিব তাৰপিছত আৰু কি হয় জীৱকলৰটো আপোনালোকে গমেই পায় যে আমাৰ সদায় উপকাৰী আমি কেতিয়াবা ঔষধ প্ৰয়োগ কৰাৰ সময়ৰ ওপৰতো আমাৰ পৰিৱেশৰ নিৰ্ভৰ কৰে যেনেকে ধৰক আপোনাৰ পোক পৰুৱা মৰা যদি দৰৱ আমি কেতিয়াও আগবেলা মাৰিব নালাগে কাৰণ আমাৰ উপকাৰী যিবিলাক আমাৰ পৰাগ সংযোগৰ কাৰণে যিবিলাক পলি

0: থাকে উপকারীবিলাক সদায় আগবেলা আহে, গতিকে আগবেলা যদি আহে তেতিয়া যদি আমি স্প্রে করো তেওঁলোক মরিব, গতিকে সেইকাৰণে সদায় আমি পিছবেলা
1: মাৰিব,
0: দুটা হল, ফল কমি গল, দুই নম্বৰতে আমাৰ পৰাগসংযোগটো কমি গল, মানে ফল কমিলে আৰু প্ৰদূষণটো বাঢ়ি গল, বেছি হৈ গল, গতিকে পিছবেলা আমি কৰিব যদি দৰকাৰ হয়, স্প্ৰে কৰিব মই কোৱা নাই, যেতিয়া প্ৰয়োজন হয় অকল প্ৰয়োজনতহে, আমি অকল প্ৰয়োজনতহে নকৰোঁ, জধে মধে নকৰোঁ, গতিকে সেইবিলাক কৰিলে আমাৰ পৰিৱেশটো ভাল হৈ যাব, আমাৰ শস্য চব হৈ থাকিব।
2: ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, যিটো মই ক'লো কৃষি বনানীকৰণ, কৃষি বনানীকৰণ ধৰক ওখ গছৰ লগত আমি শস্য কৰিলে তাতো পৰাগসংযোগৰ হেৰিটো মানে বহুত উপায় বাহিৰটো বেছি হৈ যায়, কাৰণ গছজোপাত অনবৰতে ফুল থাকিবই, আৰু তেতিয়া মানে যি পথাৰত যি শস্যই নাথাকক মানে পৰাগসংযোগ ঘটাত বহুত সহায় হয়,
0: তাত আৰু এটা সহায় হয়। আমাৰ মানে বহুত চৰাই চিৰিকটি এনেকুৱা আছে, তেওঁলোকে তাৰমানে ডাঙৰ গছত জিৰণি লয় আৰু তেওঁলোকে পোক পৰুৱা খায়, গতিকে যদি আমাৰ যদি ধানৰ যদি আলিত যদি দুই এডাল যদি এনেকুৱা গছ থাকে তাত মানে চৰাইবিলাকে ধুনীয়াকে তেওঁলোকে তাত জিৰণি ল'ব, আমাৰ পোক পতংগ খাব, গতিকে আমাৰ নেচাৰেল এটা কণ্ট্ৰল এটা হৈ যায়,
2: গতিকে এইবিলাকেই হ'ল জৈৱিক কিছুমান উপায়
0: উপায়
1: কদম গছ ৰুব পাৰে, অমৰা গছ ৰুব পাৰে, কাৰণ অমৰাত বেছিকে ফুল ফুলে, বেছিকে ফুল ফুলিলে তাত বিভিন্ন ধৰণৰ পৰাগসংযোগৰ কাৰণে আহিব, তেনেধৰণৰ গছ ৰুব পাৰি। এতিয়া আমাৰ একে সময় চমুচাপি আহিছে, আমি সামৰণিত আহি পাইছো, এইখিনিতে আমি অকমান জাবৰ জোথৰ বা আমাৰ অলাগতিয়াল বস্তুৰ সদব্যৱহাৰ কেনেকৈ কৰিব পাৰি সেইখিনি একেবাৰে সামৰণিত যদি অকমান কৈ দিয়ে, কাৰণ সেই দিশতো মন কৰিব লাগিব, কাৰণ আপুনি কৈছে আৰম্ভণিতে পলিথিন পেলাই থৈ অহাৰ কথাটো কৈছে, গতিকে সেইখিনিৰ উপৰিও সেই যিটো আমি ইংৰাজীত ৱেষ্ট মেনেজমেণ্ট বুলি কওঁ সেই ক্ষেত্ৰত কি কওঁ
2: আমি, আজিৰ বিষয়টো মানে হেৰিয়াত ক'বলৈ গ'লে অকল আমি কৃষিভূমিত হোৱা যিখিনি আমাৰ জাবৰ জোথৰ সৃষ্টি হয় সেইখিনি কথাই কওঁ, সেইখিনি বুলি ক'লে আমি সাধাৰণতে যিখিনি গছ লতা থাকি যায় সেইখিনি আমি কাটি চপাই আনি আমি কি কৰিব পাৰোঁ, সেইখিনি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ, পচন সাৰ তৈয়াৰ কৰি সেইখিনিকে আমি আকৌ খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আৰু আৰু আছে কি, আজিকালি এটা কথা হৈছে কি মানে জাবৰ জোথৰ পুৰিব নালাগে, তেনেকুৱা এটা মানে হেৰি আহিছে, পুৰিলে কি হ'ব, সেই একেটা মানে কাৰ্বন ডাইঅক্সাইড সৃষ্টি হ'ব, আৰু কাৰ্বন ডাইঅক্সাইড সৃষ্টি মানে আকৌ আমাৰ সেউজ গেছৰ প্ৰভাৱ বাঢ়ি যাব,
0: আৰু লগতে আমাৰ লাগতিয়াল জীৱ জন্তু কিছুমান মাইক্ৰোবছ মৰি যায়,
2: সেইটো কাৰণে আমি যে এইটো যে আমি কি বুলি কয় আমাৰ জুম খেতি, জুম খেতিটো মানে এতিয়া সেইটো ভাল নে বেয়া সেইটো এটা ডাঙৰ ৰহস্য হৈ আছে, তাৰমানে এনেই জুম খেতি ধৰক তিনি চাৰি বছৰ কাৰণে এডোখৰ মাটিত গৈ কৰে, তাত খুব সাৰুৱা হৈ থাকেতো মানে তিনি চাৰি বছৰ বহি থকা মাটিখিনি যেতিয়া কৰে তাত খুব ভাল ভাল লাগতিয়াল মাইক্ৰোবছ থাকে কৰে সেইখিনি থাকে, কিন্তু এটা কথা হেৰি তেওঁলোকে যেতিয়া চাফা কৰে সেইখিনি জ্বলাই দিয়ে, জ্বলাই দিয়াৰ ফলত তাত মাইক্ৰোবছৰ এটা মানে যিখিনি অনুজীৱ তাৰ এটা ঘটে, তাৰোপৰি এটা ডাঙৰ লোকচান হয় কি যিখিনি জুই দিলে জুই দিয়াৰ ফলত মাটিত থকা কাৰ্বনখিনিও ধ্বংসপ্ৰাপ্ত হয়, কাৰ্বন ডাইঅক্সাইড হৈ উৰি যায়, সেইকাৰণে মানে এনেকুৱা ধৰণৰ কামবোৰ কৰিব নালাগে, সাধাৰণতে পথাৰত বা এনেকুৱাত মানে, আৰু প্লাষ্টিকটোতো প্লাষ্টিক প্ৰদূষণ চবেই জানে, জ্বলালেতো আৰু সেইটো মানে সাংঘাতিক হেৰি আৰু মাটিত থাকিলেও বেয়া, সেইকাৰণে পৰাপক্ষত প্লাষ্টিকবিলাক হাতেৰে তুলি পেলাই কিছু দূৰত পেলোৱাই ভাল।
1: ধন্যবাদ জনাইছোঁ, আজি আমি পৰিৱেশ সুৰক্ষাত কৃষকৰ দায়িত্ব সন্দৰ্ভত কিছু আমি কথা পাতিলোঁ। আমি ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাত দেখিছোঁ, তাত কৈছে অমুৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, গতিকে ধৰিত্ৰীক বসুধাক মাটিক আই বুলি কোৱা হৈছে, গতিকে সেই মাতৃ জ্ঞান কৰি মাকক যেনেকৈ ভালকৈ ৰাখে যতনাই ৰাখে সেইধৰণে যদি কৃষকসকল প্ৰতিজন কৃষক দায়িত্বশীল হয়, লগতে কৃষকৰ সত্ত্বে আমি সকলো মানুহ সাধাৰণ ৰাইজ যদি এই ক্ষেত্ৰত সচেতন হয় তেতিয়াহ'লে আমাৰ কৃষিভূমিৰ লগতে আমাৰ গোটেই বাতাৱৰণ আমাৰ পৰিৱেশ ৰক্ষাত এটা ভাল ভূমিকা লোৱা হ'ব। গতিকে আমি আশা কৰিছোঁ আজিৰ আলোচনাটি শুনি শ্ৰোতা সমাজ উপকৃত হৈছে, আৰু আপোনালোক দুয়োগৰাকী আজি এই অনুষ্ঠানলৈ আহিলে তাৰ বাবে ধন্যবাদ জনাই আজিৰ কৃষি জগত অনুষ্ঠান ইমানতে সামৰিছোঁ।
3: নমস্কাৰ। পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ সমীৰণ পাঠক আৰু ডক্টৰ কাবেৰী মহন্তই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।
4: নকল অফাৰৰ

0: ৰাখ সাৱধান।
1: আৰবিআইয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হাফিজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠত এটি জিকিৰ।

0: হাফিজা বেগম চৌধুৰী আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: শুনকচোন, আপুনি পিএম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ বিষয়ে শুনিছেনে?
2: ভাৰত চৰকাৰ কা লক্ষ সোলাৰ পাৱাৰ সে বিজুলী বিল জিৰো কৰনে কা ভি হে।

0: আপোনাৰ ঘৰখন সূৰ্য ঘৰ হৈ পৰিব।
1: মানে বিজুলীৰ বিল একেবাৰে শূন্য।
0: আৰু যদি অতিৰিক্ত বিদ্যুৎ উৎপাদন হয় তেন্তে সেইখিনি বিদ্যুৎ বিক্ৰী কৰি আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব। তেন্তে বহি আছে কিয়, এতিয়াই পঞ্জীয়ন কৰক pmsuryaghar.gov.in ত।

0: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ লোকসভা ভৱনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰয় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। শপত গ্ৰহণৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
1: এইবাৰ অসমৰ ৰাইজে 100-200 আসনেৰে আমাক আশীৰ্বাদ দিছে, গতিকে আমাৰ দায়িত্ব বৃদ্ধি হৈছে। আমি অধিক দায়িত্বশীলভাৱে, অধিক বিনম্ৰভাৱে ৰাইজৰ হৈ কাম কৰিব লাগিব আৰু এখন বিকশিত আৰু সুৰক্ষিত অসম আগুৱাই লৈ যাব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীক সেইকাৰণে কোৱা হয় যে অন্য ৰাজনৈতিক দলৰ দৰে আমাৰ দলটো নহয়। আমি অকল ক্ষমতা বা এটা বিশেষ কামৰ কাৰণে কাম নকৰোঁ, আমাৰ ৰাষ্ট্ৰৰ প্ৰতি এক দায়বদ্ধ হিচাপে কাম কৰোঁ আৰু ৰাষ্ট্ৰত জ্যেষ্ঠজন কনিষ্ঠজন সকলোকে আগবঢ়াই লৈ গৈ থাকিব লাগিব, দেশৰ স্বাৰ্থত, ভৱিষ্যতৰ স্বাৰ্থত। আৰু সেইকাৰণে যদি BJP দলত দেখিবলৈ পায়, আপুনি জ্যেষ্ঠজনো দেখিব, কনিষ্ঠজনো দেখিব আৰু সকলোৱে একেলগ হৈ কাম কৰাৰ পৰিৱেশো দেখিব। মই ভাবোঁ যে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি টীম আছাম, এই টীম আছামে খুব সুন্দৰভাৱে অসমৰ উন্নয়নৰ কাৰণে কাম কৰিব।
0: মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও নতুন দায়িত্ব লৈ আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব বুলি প্ৰকাশ কৰে।
2: নতুন দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ টীমত আজি সোমাই লৈছে, গতিকে পৰিকল্পনাৰ আধাৰত অসমক উন্নয়ন কৰাৰ কাৰণে যিবোৰ কাম কৰিব আৰু ইয়াৰ ভিতৰত যি দায়িত্ব পাব সেই দায়িত্বটো পালন কৰি যাবলৈ চেষ্টা কৰিম। তামোলপুৰ বাকী ৰাইজেতো নিশ্চয় সবে অপ্ৰিয়ত, কাৰণ ইমান বছৰ তামোলপুৰত মন্ত্ৰী নাছিলে আৰু মন্ত্ৰী হোৱা হেতুকে তেখেতসকলৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত মানে বহুতখিনি সহজ হ'ব বুলি আশা কৰে সমষ্টি ৰাইজ। ডেফিনেটলি ইয়াত হাগ্ৰামা মহৰীয়া ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে তেখেতে BJP লগত এলায়েন্স হোৱাৰ পিছত সকলো BTC ৰাইজৰ লগত ভাল এটা সম্পৰ্ক ৰাখি এই নিৰ্বাচনবিলাকত যথেষ্ট সহায় কৰিলে, যাৰ কাৰণে BJP 4 বিধায়ক জিকিবলৈ সক্ষম হ'ল, গতিকে এইটো তেওঁৰ প্ৰতি ৰাইজৰ আস্থা।
0: দিশপুৰৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পাছতেই এইখনেই প্ৰথমখন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শ্ৰী শৰ্মাই সংবাদ মাধ্যম সম্বোধন কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

0: অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰেই প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ এইচ এম ৰিজৰ্টত আজি প্ৰাৰম্ভ 2026ৰ অধীনত আয়কৰ আইন 2025 সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত কৰদাতা, অংশীদাৰ, ব্যৱসায়ী, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ জনতাক আয়কৰ আইন 2025 সন্দৰ্ভত সবিশেষ জনোৱা হয়। ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱ কুমাৰ সোণোৱালে এইদৰে কয়।
1: Undertaken to make each and every citizen of this country, of each and every class or strata of the society, to know and be aware and to understand the policy reforms undertaken in tax laws and the corresponding rules, forms, etc. The Income Tax Act 2025, which has come into effect, which has been implemented from the 1st of April 2026, was given action by the Honorable President of India on 21st of August 2025, for which the initiative was taken by the Honorable Finance Minister in the budget session of 2024.
0: ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱ কুমাৰ সোণোৱালকে ধৰি ডিব্ৰুগড়ৰ মুখ্য আয়ুক্ত কে মেঘনাথ চৌহান, যুটীয়া আয়কৰ আয়ুক্ত মৃত্যুঞ্জয় ঘোষ, আয়কৰ আয়ুক্ত অমিতাভ ভট্টাচাৰ্য, দীপজয় দাস, দীপক জগন্নাথ কুমাৰ, ৰাজনীশ কুমাৰ আৰু প্ৰাঞ্জল চুটিয়া উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ দিনটোতে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হয়। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হয়। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত মৰিগাঁৱৰ পি এম শ্ৰী ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰ, কাৰ্যবাহী বিষয়া ইন্দ্ৰজিৎ দাস উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। বিদ্যালয়খনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ বাবে অধ্যক্ষ অঞ্জুমণি শইকীয়াই আকাশবাণী গুৱাহাটীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি বজালি জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পাঠশালাত জুবিন ফেন ক্লাবৰ উদ্যোগত আৰু বজালি ডান্স একাডেমীৰ সহযোগত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত চুকাফা সমন্বয় ক্ষেত্ৰত 100 জোপা নাহৰৰ পুলি আৰু বিভিন্ন গছপুলি ৰোপণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে এই দিৱস উদযাপন কৰা হয়। ছেফ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত আজি চিৰাং প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণৰ সজাগতামূলক মুকলি সভা অনুষ্ঠিত কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাতো জিলা প্ৰশাসনে বিশ্ব পৰিৱেশ দিৱস

0: লক্ষ্যে 1.5 লাখ গছপুলি ৰোপণ কৰে আৰু সজাগতা সভাত এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া পলিথিন বৰ্জন কৰিবলৈ আহ্বান জনায়। শোণিতপুৰ জিলাত বালিপাৰা সংৰক্ষিত বনাঞ্চলত এক বৃহৎ বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হয়। জিলা প্ৰশাসন, বন বিভাগ, বালিপাৰা ফাউণ্ডেচন আৰু আত্মসহায়ক গোটসমূহৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইক টাস্ক ফৰ্চ নামনিৰ প্ৰচেষ্টাত ছটাই নদী বালিপাৰা সংৰক্ষিত বনাঞ্চলত ইতিপূৰ্বে 1,300,000তকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বনাঞ্চলখনত 1,100টা থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই বনানীকৰণ কাৰ্যসূচীৰ জৰিয়তে প্ৰায় 8,000 হেক্টৰ বনভূমি পুনৰ উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে। বৰপেটা জিলাত চৰকাৰী, বেচৰকাৰী সংস্থা, সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহতো গছপুলি ৰোপণ কৰা হয়। বৰপেটা সত্ৰতো সত্ৰীয়া আৰু ভকতে সত্ৰৰ চৌহদত গছপুলি ৰোপণ কৰে। ইয়াৰ উপৰিও বৰপেটাৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। যোৰহাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। লখিমপুৰ জিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত কেইবাটাও স্থানত গছপুলি ৰোপণ কৰা হয়। চিৰাং জিলাত চিৰাং বনসং মণ্ডলৰ অধীনৰ ৰুণিখাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চিকনা জহোলাও ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থা সমিতি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ছেভ নেচাৰ ছেভ লাইফ শীৰ্ষক সচেতনমূলক মুকাভিনয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। টীম নিৰ্বাকৰ মুকাভিনয়ৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, গছ গছনি ৰোপণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু প্ৰকৃতি সুৰক্ষাৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদানৰ চেষ্টা কৰে। আৰ জি বৰুৱা মহাবিদ্যালয় আৰু সদৌ অসম উকিল সন্থা কাৰ্যালয়ত চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট বৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ লংকামুৰা সীমান্ত আউটপষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিযোজনা অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু অহা বৰ্ষত সীমা সুৰক্ষা বল তথা সশস্ত্ৰ সীমা বলৰ 8টা সংবেদনশীল ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ'ব। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে চৰকাৰে ত্ৰিপুৰা, পশ্চিমবংগ আৰু বিহাৰৰ সীমান্তৰে অবৈধ অনুপ্ৰৱেশৰ বাবে জনসংখ্যাৰ গাঁথনি সলনি হোৱাটো সহ্য নকৰে। তেওঁ কয় যে সীমা সুৰক্ষা শক্তিশালী কৰিবলৈ সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ কামত অগ্ৰাধিকাৰ দিয়া হ'ব। ত্ৰিপুৰাত নতুন আৰ্হিৰে 119 কিলোমিটাৰ দীঘল কাঁইটীয়া বেৰ নিৰ্মাণ কৰা হ'ব। আজিৰ এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, সীমা সুৰক্ষা বলৰ মহানিৰ্দেশক প্ৰবীণ কুমাৰ আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা 28 জুনত পলিঅ' দিৱস উদযাপন কৰা হ'ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰেলৱে ষ্টেচন, বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সভাপতিত্বত জিলা প্ৰতিষেধক বিষয়া ডাঃ মুকুট ডেকাই কয় যে 1995 চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত 2014 চনতে সম্পূৰ্ণ পলিঅ'মুক্ত হৈছে। অৱশ্যে চুবুৰীয়া দেশ পাকিস্তান, আফগানিস্তান আদি এতিয়াও পলিঅ'মুক্ত হ'ব নোৱাৰাৰ বাবে এইবেলি ভাৰততো একে সময়তে পলিঅ' প্ৰতিষেধক দিয়া হ'ব। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই পূৰ্বে পলিঅ' প্ৰতিষেধক লোৱা বা নোলোৱা সকলো 5 বছৰৰ অনুৰ্ধ শিশুক সেইদিনা মুক্ত মনেৰে পলিঅ'ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অভিভাৱকৰ প্ৰতি আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। লোকসভা ভৱনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি।
2: সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127 এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

চৰাকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটী মহাবাহুৰ পৰা। এতিয়া আগবঢ়াইছো বৃন্দগান, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ।

0: সমাহিত কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল কীৰ্তিকমল ভূঞাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি শক্তিখণ্ডত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সৰ্বাত্মক বিকাশৰ পূৰ্বে ৰাষ্ট্ৰক সুৰক্ষিত কৰি তোলাটো অত্যন্ত প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। 12গৰাকী নতুন কেবিনেট মন্ত্ৰীৰ শপত গ্ৰহণেৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে আৰু ভাৰতে চলিত বৰ্ষৰ পুৰুষৰ 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শক্তিখণ্ডত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সমগ্ৰ বিশ্বই সেউজ ভৱিষ্যতৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে পৰিৱেশতন্ত্ৰৰ সংৰক্ষণৰ সৈতে অৰ্থনৈতিক বিকাশৰ ভাৰসাম্য ৰক্ষা কৰি ভাৰতে এই ক্ষেত্ৰত সক্ৰিয়ভাৱে প্ৰতিনিধিত্ব কৰি আহিছে। গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পাছত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ 250 গিগাৱাট মুঠ নবীকৰণ যোগ্য শক্তি ক্ষমতাৰ 50 গিগাৱাটেই গুজৰাটত উৎপাদন হয়। তেওঁ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জনসাধাৰণক একতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। বিশ্ব পৰিৱেশ দিৱসৰ দিনা তেওঁ দেশৰ অন্যতম স্বচ্ছ নগৰ চুৰাটত উপস্থিত থকাৰ বাবে আনন্দ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ ৰাজ্যসমূহৰ ভিতৰত গুজৰাটে বহু বছৰ আগতে অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰিছে। এই শতিকাৰ আৰম্ভণিতে গুজৰাটে নবীকৰণযোগ্য শক্তিৰ বাবে সমৰ্পিত চৰকাৰী বিভাগ স্থাপন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ পাটান জিলাৰ চৰংকা গাঁৱত দেশৰ প্ৰথম সৌৰ উদ্যান বিকশাই তোলা হৈছিল। এই পদক্ষেপে গুজৰাটত দেশৰ নবীকৰণযোগ্য শক্তি আন্দোলনৰ ঐতিহাসিক স্থল হিচাপে পৰিগণিত কৰিছে। চুৰাটত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে আজি প্ৰথমে হাজিৰালৈ যায় আৰু তাত তেওঁ নিৰ্মীয়মান ঔদ্যোগিক আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা চলায়। শ্ৰীমোদীয়ে দমনত 2,970 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীয়ে লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। তেওঁ লাক্ষাদ্বীপৰ বাবে গুৰুত্বপূৰ্ণ সামুদ্ৰিক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমাত অৱস্থিত লংকামুৰা সীমান্ত চকীত আজি আয়োজিত প্ৰহৰী সন্মিলনক সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীশ্বাহে সৰ্বাত্মক বিকাশৰ পূৰ্বে ৰাষ্ট্ৰক সুৰক্ষিত কৰি তোলাটো অত্যন্ত প্ৰয়োজন বুলি উল্লেখ কৰে। তেওঁ মাদক দ্ৰব্য সৰবৰাহ, মানৱ আৰু পশুধনৰ সৰবৰাহ আদি প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণ নিঃশেষ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ কবলৰ পৰা মুক্ত কৰা আৰু ৰাষ্ট্ৰৰ অৰ্থনীতিক দুৰ্বল কৰাৰ বাবে জাল নোটৰ প্ৰচলন বন্ধ কৰাটো সমানে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। শ্ৰীশ্বাহে সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট সীমান্ত প্ৰকল্প ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এই প্ৰকল্পই পৰম্পৰাগত সীমান্ত ব্যৱস্থাপনা প্ৰযুক্তিচালিত শৃংখলিত পৰিকাঠামোলৈ পৰিৱৰ্তন কৰিব বুলি উল্লেখ কৰে। স্মাৰ্ট সীমান্ত প্ৰকল্প ৰূপায়ণ অন্তিম পৰ্যায়ৰ কাম কাজ চলি থকাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে অহা বছৰ অঞ্চলটোত 7ৰ পৰা 8টা স্পৰ্শকাতৰ স্থানত এটা পাইলট প্ৰকল্প মুকলি কৰা হ'ব য'ত সীমান্ত সুৰক্ষা বাহিনী আৰু SSBক নিয়োগ কৰা হ'ব। তেওঁ ভাৰত বাংলাদেশ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সেৱা আগবঢ়াই অহা BSFৰ জোৱানসকলৰ ভূয়সী প্ৰশংসা কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গৃহমন্ত্ৰীয়ে লংকামুৰাত BSFএ আয়োজন কৰা এটা গছপুলি ৰোপণ অভিযানতো অংশগ্ৰহণ কৰে। আঞ্চলিক ভৌগোলিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সমস্যা সমাধান কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। অবৈধ ভৌগোলিক প্ৰত্যাহ্বানসমূহ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে সীমান্তৰ কাঁইটীয়া বেৰসমূহ আধুনিক কৰাৰ দিশত অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে চৰকাৰে ত্ৰিপুৰাত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া 119 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাঁইটীয়া তাঁৰৰ বেৰৰ বাবে ইতিমধ্যে পুঁজি আবণ্টন দিছে। এই বেৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। আজিৰ এই পৰ্যালোচনা বৈঠকত ত্ৰিপুৰাৰ

0: মন্ত্ৰী মানিক সাহা, বিএছএফৰ সঞ্চালক প্ৰধান প্ৰবীণ কুমাৰকে ধৰি বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাৰগৰাকী নতুন কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণেৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এন ডি এ মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। মন্ত্ৰীসভাত স্থান লাভ কৰা বিধায়ক কেইগৰাকী হৈছে অশ্বিনী ৰায় চৰকাৰ, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডঃ অনুজ পেগু আৰু সুশান্ত বৰগোহাঁই। সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা চাৰিগৰাকী বিধায়ক নীলিমা দেৱী, বিশ্বজিৎ দৈমাৰী, সুশান্ত বৰগোহাঁই আৰু অশ্বিনী ৰায় চৰকাৰে প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰিছে। নতুনকৈ মন্ত্ৰিত্ব লাভ কৰাসকলৰ ভিতৰত নীলিমা দেৱী একমাত্ৰ মহিলা বিধায়ক। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত এন ডি এৰ বাৰগৰাকী বিধায়কৰ ভিতৰত কেশৱ মহন্ত অসম গণ পৰিষদ দলৰ আৰু আন এঘাৰগৰাকী বিজেপিৰ বিধায়ক। ইয়াৰ লগে লগে অসম মন্ত্ৰীসভাত মন্ত্ৰীৰ সংখ্যা 17লৈ বৃদ্ধি পালে। সংবিধান অনুসৰি মুখ্যমন্ত্ৰীকে ধৰি অসমত সৰ্বাধিক 19গৰাকী বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব পাৰে। বিধানসভাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে এমাহৰ ভিতৰত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটায়। অতি সোনকালে মন্ত্ৰীসকলক তেওঁলোকৰ বিভাগসমূহ বিতৰণ কৰাৰ সম্ভাৱনা আছে। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে। মন্ত্ৰালয়ে জনাইছে যে মনোনয়ন প্ৰক্ৰিয়াসমূহ ইতিমধ্যে যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হৈছে। আবেদনসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইনযোগে দাখিল কৰিব লাগিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম। 1954 চনৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, ঔষধ, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, ব্যৱসায় আৰু উদ্যোগ খণ্ডত আগবঢ়াই অহা বিশেষ অৰিহণা আৰু সফলতাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলক এই বঁটাসমূহ আগবঢ়োৱা হয়। মন্ত্ৰালয়ে জনসাধাৰণক নিজৰ মনোনয়ন দাখিল কৰাৰ লগতে মনোনয়ন আৰু পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানাল তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে তেওঁ ভাৰত ভ্ৰমণ কৰিছে। নতুন দিল্লীত আজি দুপৰীয়া এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে কাইলৈ দুয়োগৰাকী বিদেশ মন্ত্ৰীৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। উন্নয়নমূলক সহযোগিতাকে ধৰি বাণিজ্য আৰু বিনিয়োগলৈকে বিভিন্ন খণ্ডত ভাৰতৰ নেপালৰ সৈতে থকা ব্যাপক কাৰ্যসূচীৰ বিষয়েও শ্ৰীজয়ছোৱালে আলোকপাত কৰে। নেপালৰ সৈতে বহুপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰি তোলাত ভাৰত আগ্ৰহী বুলিও তেওঁ প্ৰকাশ কৰে। ভাৰতে চলিত বৰ্ষৰ পুৰুষৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। জাপানৰ কাকামিগাহাৰাত অনুষ্ঠিত ছেমিফাইনেলত পাকিস্তানক 5-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া ফাইনেল খেলত ভাৰত জাপানৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত তৃতীয় স্থানৰ বাবে পাকিস্তান আৰু মালয়েছিয়াৰ মাজত খেল অনুষ্ঠিত হ'ব। ইপিনে ভাৰতৰ 18 বছৰ অনূৰ্ধ মহিলা দলটো প্ৰতিযোগিতাৰ ছেমিফাইনেলত চীনৰ হাতত পেনাল্টি শ্বুটআউটত পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ছুৰাটত ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি শক্তিখণ্ডত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সৰ্বাত্মক বিকাশৰ পূৰ্বে ৰাষ্ট্ৰক সুৰক্ষিত কৰি তোলাটো অত্যন্ত প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। 12গৰাকী নতুন কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণেৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে। আৰু ভাৰতে চলিত বৰ্ষৰ পুৰুষৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়ামেঘৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ।

আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আকৌ শুনোৱা হওক অনুষ্ঠানত। প্ৰথমেই শুনাবলৈ লৈছো বন্তি দত্ত বৰাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা।

সেয়া আছিল বন্তি দত্তবৰা। আকৌ সোণোৱা হওক অনুষ্ঠানত এইবাৰ শুনিবলৈ লৈছোঁ চিত্ৰালী গোস্বামীৰ কণ্ঠ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নমিতা গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটি, আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পূবালীৰ সুৰ। এই অনুষ্ঠানত আজি শুনক হিতেশ্বৰ ৰাভাৰ কণ্ঠৰ এটি ৰাভা গীত।

শ্ৰোতাসকলে পূবালী সুৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক হিতেশ্বৰ ৰাভাৰ কণ্ঠৰ আন এটি ৰাভা গীত।

0: শ্ৰোতাসকলে পূবালীৰ সু অনুষ্ঠানত ৰাভা গীত শুনিলে হিতেশ্বৰ ৰাভাৰ কণ্ঠত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দীপালী বৰঠাকুৰৰ কণ্ঠত কেইটিমান গীত। প্ৰথম গীতৰ কথা ৰত্ন ওজাৰ।

0: minha boca me foi na...
1: ৰত্নজাৰ গীতৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠত শুনক এইবাৰ আন এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানত দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটিমান গীত শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনার সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীক আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত গ্ৰহণ কৰোৱায়। দিশপুৰৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি চলি আছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লুইট জিষ্ট কমিউনিকেশ্যন এডুকেশ্যনেল ট্ৰাষ্ট আৰু দক্ষিণ পূব এছিয়া মাধৱ কুণ্ডলী ৰামায়ণ মিলন সভাৰ উদ্যোগত 7 জুনত দ্বিতীয় ৰাষ্ট্ৰীয়

অযোধ্যানন্দন জন্মোৎসৱ উদযাপন কৰা হ'ব আৰু গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা 6 বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ

0: ৰাতিৰ এই বতৰ বৰ বেমানী। বিজুলী ঢেৰেকনি, মেঘৰ গৰ্জন আৰু কলহৰ মুখে ঢলা বৰষুণ আওকাণ কৰি এজন মানুহ দৃঢ় পদব্ৰজে গৈ আছিল। বিজুলীৰ পোহৰত চকামকাকৈ দেখা এই অৱয়ব আছিল ৰঘু চবৰৰ। বতাহ, বৰষুণ, বিজুলী ঢেৰেকনি, এইবোৰৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই। ৰঘু চবৰ গৈ আছে, গৈ আছে। গৈ গৈ সোমালগৈ শলিয়াহঁতৰ ঘৰত। শলিয়াই চেমনীয়া কাল অতিক্ৰম কৰি যৌৱনত ভৰি দিছেহে। উৰুখা পজা সিটো কোঠাৰ পচি উঁৱলি যোৱা বুৰুলি খেৰৰ ছালখনৰ ওপৰত কেইডালমান কহুৱা বন দলিয়াই মাক, বাপেক, ভায়েক, ভনীয়েকহঁতক কথম্পি বৰষুণৰ পৰা ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা কৰি দিছিল যদিও বৰষুণৰ পানী নিগৰি নিগৰি মজিয়া উপচাই পেলাইছে। এইটো কোঠাত মূৰত এটা ভগা জাপি লৈ শলিয়া জোপোকা মাৰি বহি আছে। কোঠাটোত হুৰ হুৰকৈ বৰষুণৰ পানী পৰিয়ে আছে। মাজে মাজে বিজুলীৰ পোহৰত কোঠাৰ ভিতৰখন জিলিকি উঠে। দুৱাৰ জাপ খাই আছে। এছাৰকণিত বেৰৰ মধুলৈকে তিতি গৈছে। ৰোৱা কামিৰ মাজেৰে বৈ অহা পানীয়েও ভিতৰৰ বেৰ তিয়াই পেলাইছে। বেৰবোৰৰ পৰা গোবৰ মাটিৰ আৰু মজিয়াৰ পৰা কেচেমা কেচেম গোন্ধ ওলাইছে। মেঘৰ গৰ্জনৰ মাজতে শলিয়াই যেন শুনা পালে কোনোবাই তাক নাম ধৰি মাতিছে। কিবা অজাগতিক যেন সেই মাত।
1: হলিয়া, হয় হলিয়া, দুৱাৰ মেল।
0: লাহে লাহে বাঁহৰ দুৱাৰখন মেলি শলিয়াই বাহিৰলৈ মূৰ উলিয়াব খোজোতেই সি এটা চিনাকি গোন্ধ পাই গ'ল। মেলা দুৱাৰেদি সাউতকৈ সোমাই আহিল তাৰ পৰম গুৰু ৰঘু চবৰ। থিয় থিয় ৰঘুৱে কথাৰ পাতনি মেলিলে।
1: এই আছামীয়া কেইটাৰকে চৰমো নাইখে, কলা পাতে আছে নে কি ভাত খায়?
2: কি হলো ককাই?
0: শলিয়াৰ মাতত উৎসাহ নাই। নিস্তেজ, নিৰুদ্বেগ শলিয়া, মন বিমৰ্ষ, চবৰ উৎসাহী, চকুত স্বপ্ন আৰু এক ডাঙৰ আঁচনিৰ সফল পৰিকল্পনালৈ শলিয়াৰ হাতত ধৰি কবলৈ ধৰিলে।
1: চবৰে কলাপাতত ভাত খাই দেখিবলৈ ভাল, আছামীয়াটো হৈ কলাপাতত ভাত খাওঁ চৰমো নাই খে? নাই, তোৰ চৰম নাই।
0: তাৰপাছত সি শলিয়াক বুজাবলৈ ধৰিলে যে এতিয়া আজিৰ পৰাই দিন ভাললৈ আহিছে। এই নিহকিন দুৰ্দশাগ্ৰস্ত জীৱনৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বেছি কষ্ট কৰিবৰ প্ৰয়োজন নাই। ৰঘুৰ আঁচনিমতে যদি কাম কৰিবলৈ শলিয়া ওলাই যায় তেতিয়া কিছুদিনলৈ অন্ততঃ অন্নৰ চিন্তা দূৰ হ'ব। আধা অসমীয়া আৰু আধা তাৰ কথিত ভাষাত ৰঘুৱে শলিয়াক থুলমূলকৈ সেই আঁচনিৰ কথা বুজাই দিলে। কথাত এনেকৈ জোৰ দিলে যে আহাৰ সংগ্ৰহ ডাঙৰ কথা নহয়, কিন্তু কি পাত্ৰত খালে শলিয়াৰ জাতিটোৰ সন্মান ৰক্ষা পৰিব সেইটোহে ডাঙৰ কথা।
1: চল ৰে হলিয়া, চল, ভোকেৰ জ্বলাই আৰু সাৰা ৰাইত কান্দিব নালাগে।
2: কোনো যোৱা কথা নকৈছে আৰু হুকাই। চোৱা, দিনত পানীত পৰা ল'ৰাটো ধৰিবলৈ সাঁতুৰি সাঁতুৰি লেবেজান হৈ পৰিলোঁ, তাতে এতিয়া বৰষুণতো তিতি পৰি মৰিছোঁ। ৰঘুকাই, পানীত পৰা ল'ৰাটো সাঁতুৰি সাঁতুৰি গৈ ধৰি আনিলোঁ হয়, তাকো বচাব নোৱাৰিলোঁ। মানুহঘৰে এতিয়াও কান্দি আছে, কি বিপদে লগ ল'লেও মানুহঘৰক। বানপানীত পৰি সিহঁতৰ গাঁৱৰ মানুহে ঘৰ বাৰী এৰি আহি এইফালে লোকৰ গোহালি ঘৰত সোমাইছেই, সিফালে ল'ৰাটো মৰণ এতিয়াহে হ'বলৈ পায়নে? মই লহপহকৈ উঠি অহা ল'ৰা আছিলোঁ, নোৱাৰিলোঁ, তাক বচাব নোৱাৰিলোঁ।

0: এই দৃশ্য চাই থাকিল। এক কব নোৱাৰা ৰহস্যৰ আৱৰ্তত সোমাই পৰিলহি। কিছু সময় মৌন হৈ থাকি ৰঘুৱে হলিয়াক নিৰ্দেশ দিলে,
1: আৰে যা হলিয়া, অলপ ধূল লৈ আহ, মন্তৰ পঢ়িম, বাঘ আহিব, ভয় নকৰিবি, কোনো দৰ নাই, যা যা ধূল লৈ আন, ধূল লৈ আন।
0: হলিয়াই আজলি ভৰাই ভৰাই ধূলি আনি মজিয়াৰ উত্তত পেলাই দিলে। বুকু ধুক ধুক কৰিছিল হলিয়াৰ। সঁচাকৈ বাঘ আহিবনে? যদি আহে সি কি কৰিব? যদি মন্ত্ৰ মাতি পাছত বেজে বান্ধনি খুলি নিদিয়ে, যদি তাক বাঘে খোৱাৰ পাছত ৰঘুৱে তাৰ কষ্টোপাৰ্জিত চুৰ কৰা কাঁহীবাতিখিনি লৈ যায়? নাই, তেনে কাম ৰঘুকাই নকৰে, কৰিব নোৱাৰে। চোৰ হলেও ৰঘু চবৰ সৎ, নঠগে, ঠগিব নোৱাৰে। আৰু কাম আছে, হলিয়া নহলে সেই কাম ৰঘুৱে অকলে কৰিব নোৱাৰে।
1: আৰে ভাই হলিয়া,
2: ৰঘুকাই কোৱা।
1: হলিয়া, তই এতিয়া চকু মুদি থাকিবি, ভয় নাই, কোনো দৰ নাই, বাঘ আহিব আৰু যাব, সাবধান, মন্তৰ শেষ হলে তোৰ মূৰত ফু মাৰিম, ফু, তেতিয়া চকু মেলিবি, চকু আগতে মেলিলে বাঘে তোকে খাব, সাবধান।
0: চকু মুদি আছে হলিয়াই, বুকুৰ ধপধপনি বাঢ়ি গৈছে, উশাহ ঘন ঘন হৈ আহিছে। ৰঘু চবৰে বিৰবিৰাই মন্ত্ৰ মাতিছে। অন্ধকাৰ ৰাতি, চাকি নুমুৱাই দিয়া হৈছে, বেৰখনৰ সিপাৰে শুনা গ'ল বাঘৰ সৰু গুজৰণি, তাৰপাছত কিছু নিস্তব্ধতা। ৰঘু চবৰে হলিয়াৰ মূৰত তিনিটা ফু মাৰিছে, চাকি জ্বলি উঠিল।
1: মেল, এই হলিয়া, চকু মেল।
0: লাহে লাহে চকু মেলি হলিয়াই ভয়ে ভয়ে চাৰিওফালে চালে, নাই, বাঘ নাই।
1: দেখৰে হলিয়া, হলিয়া, এই ঢোলটা দেখ, ঢোলটা দেখ।
0: হলিয়াই চাকিটো ওচৰলৈ আনি ধূলিখিনি চালে। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা বাঘৰ খোজ ধূলিখিনিত পৰি আছে। সৰ্বশৰী কঁপি উঠিল হলিয়াৰ। এয়া কি, সঁচা, সঁচাকৈ বাঘৰ খোজ পৰি আছে। ভয় লাগি গ'ল হলিয়াৰ।
2: ৰঘুকাই, বাঘটো গ'ল নে কেনিবা লুকাই আছে? মোৰ ভয় লাগিছে।
1: এই মূৰুখ, তুই মূৰুখ, এইটো ছাগাল চুৰ কৰাৰ মন্তৰ, ছাগাল চুৰিৰ বুদ্ধি। হলিয়া, এই ধূলিখিনি আকৌ সমান কৰ, হা সমান কৰ, সমান কৰ, আগৰ নিচিনা কৰ, হা হা, এইরকম এইরকম করিলি, করিলি, হ্যাঁ, ৰ, এতিয়া এই ডাণ্ডাডাল, এই ডাণ্ডাডাল এনেকে ধূলিত বহুৱাই দে, বাঘর পাঞ্জা বই গল, এটা সবাই ভাবিব কি বাঘ আইছে, বুঝিলি?
0: এই সামান্য বুদ্ধিটোকে হলিয়াই বুঝিব পৰা নাছিল। তার হাঁহি উঠি গল। এই মজার খেলত ৰস পাই সি হাঁহি থাকিল। দুয়ো গুরু শিষ্যই তারপর একেলগে হুঁহুঁয়াই হাঁহিবলৈ ধরলে। তারপর হলিয়াই গুরুর চরণ চুই চিঁড়ি উঠিল।
2: জ্ঞান দে, জ্ঞান দে রে বুড়া, জ্ঞান দে, আর জ্ঞান দে।
0: কথাবোৰ মনত পৰি সোণমন আৰু হাঁহি উঠি গল। সি স্বগতোক্তি করলে, জ্ঞান দে রে মোকে, জ্ঞান দে, আর জ্ঞান দে। এটা চিনাকি মাত শুনি সি রই গল।
3: দাজু, মইনা দাজু, ম অক্সুরে, দাদা, মই অক্সুরে, মোক চিনি পাইছেনে? বীরসেউ কে মলাই?
4: অক্সুরে, তই কত আছ? তহত কেনেকৈ পাহৰিম তহতক, তহতকে বিচাৰি আহিছো। বল বল, ঘর কত এতিয়া? কিমান দিন হল গাঁও এরা, সবলৈকে মনত পৰেও।
3: দে দাদা, বেগটো মোক দে, সৌখিনিতে মাথৰিৰ ওপৰত ঘর, আমি কেইবা ঘৰো ইয়াত আছো, কোনোবা কোনোবা কেনি কেনি উঠি গল। বল দাদা, বল।
0: অলপ দূর আহি সিহঁত এটা ঘৰৰ সন্মুখত ৰলহি। সেই একেই একোঠলীয়া ঘৰ, মুধৰ ফালে আৰবেৰ নোহোৱা এখন চালিৰ তলতে ৰন্ধা বঢ়া কৰে। অক্সুৰে লৰালৰিকৈ ভিতৰলৈ সোমাই গৈ বেগটো থলে, মুঢ়া এটা আনি তাক বহিবলৈ দিলে। নতুন আলহী দেখি কুকুৰতাই সোণমইনাক শুঙি চালে, তাৰপাছত নেজ লৰাই লৰাই তাৰ মুখলৈ চাই থাকিল। অক্সুৰেই এমক পানী আনি সোণমইনাৰ হাতত দিলেহি। মুখাত ধুই সোণমইনাই মুঢ়াটোত বহি লৈ জোতা মোজা খুলি খুলি অক্সুৰেক তাৰ ঘৰুৱা খবৰ সুধিবলৈ ধৰিলে। অক্সুৰে ক'লে,
3: গাঁও নৈয়ে ভঙাৰ পাছত আমাৰ গোটেই মানুহবোৰৰ অৱস্থা খুব বেয়া হ'ল নহয়, হাতত একেবাৰে টকা পইচা নাছিল, কাকনো খুজিম, মানুহজনীৰ খুব

0: খুব টান অসুখ হয়েছিল, একু করব নিল, অসুখ বেশি খোঁজ কাড়িবও নয়ারে, গাড়ি মটর আনবলেও পয়সা নাই, এনে গাড়িও ইয়াতে নাহে, কি করবি আর। এদিন ছাঙিত তুলি বোকা হাতালে ভার বই নিউতেই বাটতে মরিল, এতিয়া লড়া ছোয়ালী হাল লই আসো আর। মাঝে মাঝে রিজার্ভত গই গছ কাটু, ফরেস্টর মানুষক ঢের পয়সা দিব লাগে, লাভ নহয়, কাঠ ফলা হাজিরাটো কেতিয়াবা উলাই, কেতিয়াবা ফলার পাছত কাঠ সিজ করে, কষ্ট এনেই যায়, পয়সাও খাব আকো ধমকিও লগাব জেলত খুমাম বলি, কি করিবি দাদা, আসো আর জেনে তেনে। দাদা কি খাবি এতিয়া, কুকুরার কণী কেইটামান আছে, খিজাই দিম নেকি?
1: হুন্ময়নায় অক্সুরের মুখলৈ ভেবা লাগি চাই থাকিল, তেজে ফুটি যাওঁ ফাটি যাওঁ করা মুখৰ রঙা বগা লোৰাটোৰ চেহেৰা এতিয়া কলা পৰিছে, মুখমণ্ডলত ৰুক্ষতাৰ চিন, চকুত সেই আগৰ উজ্জ্বলতা নাই, হাঁহিটো কিন্তু একেই আছে।
2: নাই একো নাখাওঁ অক্সুৰে, এতিয়া ভোক লগা নাই, মাত্ৰ ঠাণ্ডা পানী এগিলাচ দে।
1: পানীয়ে মোক আনি তাৰ হাতলৈ আগবঢ়াই অক্সুৰে কিবা এটা জৰুৰী কথা মনত পৰাৰ দৰে প্ৰায় চিঞৰিয়ে কলে,
0: ঐ দাদা, সেই যে তহঁতক আগতে লৈ ফুৰিছিল পেপা বজা মানুহটো, মনেশ্বৰ নে কি, মানুহটো আকৌ ইয়ালৈ ঘূৰি আহিল নহয়, এদিন ৰিজাৰ্ভৰ পৰা ঘূৰি আহোঁতে তাত সোমাইছিলোঁ, এ তোৰ কথা সুধিছিল।
2: মনেশ্বৰ ককাইটো কি ঘূৰি আহিছে, ক'ত থাকে?
0: অঁ চুইচ গেটৰ ওচৰত ঘৰ সাজি বহিছে, যাবি নেকি, তোৰ কথা খুব সুধিছিল এদিন।
2: হ'ব ৰ, মই এতিয়া তালৈকে যাওঁ, মানুহজনক এবাৰ চাই আহোঁগৈ, বৰ মনত পৰে অ' কেতিয়াবা, মোৰ কথা যে মনত আছে আকৌ, আমাক সৰুতে এৰি গৈছিল নহয়।
0: দাদা দেৰি নকৰিবি, মোৰ কাম আছে, নহ'লে ময়ো লগত গ'লোহেঁতেন, তই যা সোনকালে ঘূৰি আহিবি, তই আজি আমাৰ ইয়াতে ক'ৰবাত থাকিবি, ভাল পাবি।
1: পেণ্টৰ পকেটৰ পৰা সৰু ফণিখন উলিয়াই লৈ মূৰটোত আঁচোৰ এটা মাৰি সোণময়নাই দূৰলৈ চাই পঠিয়ালে, তাৰপাছত সি সুদা ভৰিৰে পথাৰৰ মাজেৰে শ্লুইচ গেটৰ ফালে খোজ ল'লে অকলশৰে।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা ইংৰাজীত শুনিবলৈ পাব।
1: This is All India Radio Guwahati.